0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयज शीतला शस्य शा

নমস্কার, সুপ্রভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবার, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 16 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 10 দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 1 জুলাই। এতিয়া সময় পুৱা 5:43 আৰু 42 ছেকেণ্ড। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত।

মাহাতীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত গীতালী ভট্টাচাৰ্য আৰু আৰাধনা বৰা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলে বৰুৱা। নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে অনন্ত ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, লক্ষণ দাস আৰু সংগীসকলে গোৱা নাম, অনিমা চৌধুৰীৰ কণ্ঠৰ লোকগীত, সংগীতা বৰঠাকুৰৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু শেষত সুৰজিৎ দত্তৰ কণ্ঠৰ এটি ভজনেৰে।

0: after disappointing 0-2 2020 International Series defeat to Ireland, their first bilateral 2020 series loss in several years. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতামালা।
2: আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখিছিল, জীৱন এক জিজ্ঞাসা, এই জিজ্ঞাসাৰ শেষ নাই। জীৱন এক অনন্ত যাত্ৰাও, এই যাত্ৰাৰো শেষ নাই। গোটেই জীৱনজুৰি মই বিভিন্ন ৰহস্যৰ সন্ধান কৰিছো। প্ৰতিটো ৰহস্যৰ স্থিতি আছে, প্ৰশ্ন আছে, উত্তৰ অৱশ্যে আংশিক। জীৱনত বহুতবাৰ ভয়ংকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছো। শয্যাশায়ী দেউতাৰ অতি সংকটাপন্ন মৃত্যুবত অৱস্থাৰ মাজত আইজনীৰ বিয়াখন পাতিব লগা সময়খিনিত, তাইৰ যমজ সন্তান দুটা জন্ম হোৱাৰ সময়ত, পাৰিবাৰিক মাটি বাৰী সম্পৰ্কীয় বিভিন্ন কঠিন সমস্যাত, মোৰ মামী ৰূপহীৰ কঠিন ৰোগৰ সময়ত, আইজনীৰ ছেপ্টিক ফিভাৰ হৈ জুৱা থোৱা অৱস্থাত, ডাঙৰ ভাই সোণৰ এক অচিনাকি ব্যাধিৰ সময়ত সৰগ ভাগি মূৰত পৰা অৱস্থাত যি মহাশক্তিয়ে মোক হাত পাতি ধৰি ৰক্ষা কৰিছে, সেই বিষয়ে বৰ্ণনা দিবলৈ গ'লে মানুহে মোক ধৰ্মপ্ৰচাৰিকা বুলিও ভাবি ল'ব পাৰে। এয়া মোৰ ব্যক্তিগত জীৱনত ব্যক্তিগত সত্য অভিজ্ঞতাৰহে বৰ্ণনা, মোৰ সত্য অন্বেষণৰহে কাহিনী। অন্বেষণ, কেৱল অন্বেষণ। গছৰ পাত সৰে, পাত ওলায়, পাত সৰে, পাত ওলায়, পাত ওলায়, পাত সৰে, পাত ওলায়, পাত সৰে, এনেকৈয়ে মই গৈ থাকোঁ। গীৰ্জা, মছজিদ, মন্দিৰ, নামঘৰৰ তোৰণ পাৰ হৈ হৈ মোৰ অবিৰত যাত্ৰা অবিৰাম। পুৱাৰ ব্ৰহ্ম মুহূৰ্তত প্ৰত্যক্ষ কৰোঁ ভুৱনেশ্বৰীক, মধ্যাহ্ন সূৰ্যত দৰ্শন পাওঁ বিষ্ণুক। জীৱনৰ বিভিন্ন প্ৰহৰত দেখা দিয়ে দশ মহাবিদ্যাই, গীতাৰ বিশ্বৰূপ সসীম অসীম বিয়পী। মই কত অনুভৱ কৰা নাই মহত্তম সেই শক্তি, সকলোতে সকলোতে, মোৰ প্ৰতিটো নিশ্বাসত, প্ৰতিটো কৰ্মত, মোৰ প্ৰাণশক্তি সেই শক্তিৰেই অস্তিত্ব। এই যে ডিভাইন ডিছকণ্টেণ্টমেণ্ট, স্বৰ্গীয় অতৃপ্তি, এই যে ৰহস্যময় হিউমেন ৰিলেশ্যনশ্বিপ, এই যে সংজ্ঞাবিহীন মানসিক স্তৰবোৰ, এই যে পূৰ্ব নিৰ্দিষ্ট ঘটনাবোৰ, দৈৱ সংযোগবোৰ, এইবোৰৰ অৰ্থ বিচাৰি মনে নিৰন্তৰ অহা যোৱা কৰে মাটিৰ পৰা আকাশলৈ, আকাশৰ পৰা মাটিলৈ, কিবা এটা বিচাৰি ফুৰো। অহৰহ কিবা এটাৰ অনুসন্ধানত থকাটো মোৰ এটা নিৰন্তৰ অভ্যাসত পৰিণত হৈছিল। তেতিয়া অৱশ্যেই জনা নাছিলো মই এক সত্যকে বিচাৰি ফুৰিছো। আকাশলৈ মূৰ তুলি চাওঁ, কিজানিবা কিবা দেখোঁ পোহৰত, আন্ধাৰত, বিদ্যুতত, কাণ পাতো মেঘৰ গৰ্জনত, কিজানিবা কিবা শুনো বতাহৰ হু হুঁৱনিত, কিজানিবা কিবা শুনো নদীৰ সোঁতত, কিজানিবা কিবা দেখোঁ কোন শব্দত, মই কি বিচাৰোঁ কোনেও নুশুনা হৃদয়ৰ শব্দত, আৰ্তনাদত, বলি দিয়া পশুৰ কাতৰ ক্ৰন্দনত, প্ৰণয়ৰ অফুট গুণগুণনিত, শাস্ত্ৰীয় গীতৰ আৰোহণৰ তুংগত, কোনটো শব্দ, কোনটো শব্দই মোৰ অন্বেষণৰ পথত পোহৰ পেলাব। বিথোভেনৰ চিম্ফনীত কি আছে ৰহস্যৰ সেই চমকনি, মুনলাইট চোনাটাত কোনটো শ্লোক, পুৰাণৰ কোনটো কাহিনীত, বেদান্তৰ কোনটো উপলব্ধিত। মই এবাৰ হাত থওঁ বাইবেলত, এবাৰ হাত থওঁ কোৰাণত, এবাৰ হাত থওঁ বৌদ্ধ শাস্ত্ৰত, তন্ত্ৰশাস্ত্ৰৰ ভাইব্ৰেশ্যনত কি সত্য আছে। মই কোন ৰূপত কাক প্ৰাৰ্থনা কৰোঁ, মাৰ মুখৰ কাকুতি ঘোষাৰ সুৰে মোৰ অন্তৰ বিগলিত কৰে, কৃষ্ণৰ ৰূপে মোক সন্মোহিত কৰে,

0: ভাগৱতৰ বেদস্তুতিয়ে মোৰ শেষ প্ৰাৰ্থনানে? ইয়াতো সিপাৰৰ গূঢ়তত্ব ক'ৰবাত আছে নেকি? তৃষ্ণাৰ বিশাল জোৱাৰে মোৰ বুকুত খুন্দিয়াই থাকে। আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত ডক্টৰ নিৰ্মল
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ লিখনিৰ পৰা লোৱা হ'ল। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে পণ্ডিত অমিয় ৰঞ্জন বন্দ্যোপাধ্যায়ৰ কণ্ঠসংগীত ৰাগ বিলাসখানি তৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে পণ্ডিত অমিয় ৰঞ্জন বন্দ্যোপাধ্যায়ৰ কণ্ঠ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মৱৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা চাৰে ন বজাত সাহিত্যচোৰা অনুষ্ঠানত তপন দত্তৰ গল্প আৰু কৌস্তুভমণি শইকীয়াৰ কবিতা শুনিবলৈ পাব। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 10 বজাত অভিলেখাগাৰৰ পৰা অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্যৰ বিষয়ে যুগুতোৱা অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:20 আকাশবাণীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। দিনৰ 12:30 আইদেউৰ বোলনী অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান, শ্ৰোতাৰ আকাশবাণী গুৱাহাটী। 7:15 বিশেষ আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 11:05 পাৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত যুৱ সাহিত্য শিতানত মৰ্জিতা বৰুৱাৰ গল্প আৰু বন্দীপ শৰ্মাৰ কবিতা শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 5:25 গঞা মহিলাৰ অনুষ্ঠানত প্ৰচাৰ কৰা হ'ব নলবাৰী জিলাৰ বালিলেচাত বাণীবদ্ধ কৰা এটি অনুষ্ঠান। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত কেশৱ মহন্ত ৰচিত এখনি আলেখ্য, বনৰীয়া আমি বনৰ চৰাই, প্ৰযোজনা ৰমেন চৌধুৰীৰ। 6:10 কৃষি জগত অনুষ্ঠানত মাছ পোহা পুখুৰীৰ যতন, এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই। আঁত ধৰিব মেলোডী পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। 7:30 ফিফা ৱৰ্ল্ড কাপ 2026 দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 8:02 ধাৰাবাহিক নাটক উদয় ভানুৰ চৰিত্ৰৰ 1ম খণ্ড, মূল উপন্যাস মামণি ৰৈশম গোস্বামীৰ, অনাতাৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 6:55 জ্ঞান বিজ্ঞান। 7:00 আৰু 7:30 নিয়োগ বাতৰি। 8:30 গীতিমালিকাৰ শিল্পী ভূপেন হাজৰিকা, ৰাণু বৈশ্য, মনোৰঞ্জন গগৈ আৰু মালবিকা বৰা, সংগীতা বৰঠাকুৰ আৰু ঋতুপৰ্ণ শৰ্মা। 9:15 জিলাৰ ৰেহৰূপ। 10:30 প্ৰযোজিত অনুষ্ঠান উমংগ। 12:15 কল্পতৰু। 1:10 আৰু 7:45 বৈকুণ্ঠনাথ গগৈৰ কণ্ঠৰ আধুনিক গীত। 1:20 ৰামচন্দ্ৰ চহৰীয়া আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি। 1:35 কৈলাশ ৰাভাৰ ছেক্সোফোন বাদন। 1:50 দুলুমণি শৰ্মাৰ কণ্ঠৰ লোকগীত। 8:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। 6:40 বৃন্দ গান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত পুতুল চন্দ্ৰ বৰদলৈৰ কণ্ঠৰ তিৱা গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণী গুৱাহাটী।
1: এক জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্থা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ তিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বন মহোৎসৱ আমাৰ দেশত উদযাপিত সপ্তাহজোৰা এক বাৰ্ষিক উৎসৱ। জুলাই মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ পালন কৰা হয়। জনসাধাৰণক গছপুলি ৰোপণৰ প্ৰতি উৎসাহিত কৰাটোৱেই এই মহোৎসৱ পালনৰ অন্যতম লক্ষ্য। বৃক্ষৰ দ্বাৰা বিকল্প শক্তি পোৱা যায়, লগতে খাদ্যৰ সমল বৃদ্ধি কৰা, পশুৰ বাবে আশ্ৰয় আৰু খাদ্য যোগান ধৰা, খৰাং হ্ৰাস কৰা আৰু ভূমিস্খলন ৰোধ কৰাতো বৃক্ষৰ বিশেষ ভূমিকা আছে। জুলাই মাহৰ প্ৰথম সপ্তাহত গছপুলি ৰোপণ কৰাৰ এক উপযুক্ত সময়, কিয়নো এই সময়তে ভাৰতৰ অধিকাংশ অঞ্চলতে মৌচুমী বায়ু ববলৈ আৰম্ভ কৰে। এই সময়ছোৱাত গছপুলি ৰুই আমাৰ চৌপাশ বিনন্দীয়া কৰি তুলিব পাৰোঁ। বিনন্দীয়া প্ৰকৃতিৰ মোহনীয় চিৰসেউজ ৰূপ মানৱৰ চিৰন্তন প্ৰশান্তিৰ উৎস। জীৱনৰ পাতনিও চিৰসেউজ অৰণ্যৰ বুকুতে, অৰণ্যৰ নিৰ্জন বুকুতে ভাৰতীয় সভ্যতাৰো উন্মেষ ঘটিছিল। যি অৰণ্যত এটা সময়ত শীতল ছাঁ পৰিছিল, ঋষি মুনিসকলে তপস্যা কৰিছিল, যি বনভূমিত আমাৰ ঐতিহ্যই জন্ম লাভ কৰিছিল, সেই অৰণ্যৰ কিন্তু আজি ৰূপ একে নহয়। উল্লেখযোগ্য যে পৃথিৱীৰ সকলো অঞ্চলতে পাৰিৱেশিক অৱস্থাৰ বিপত্তি আৰম্ভ হৈছে। অহা কেইটামান দশকৰ ভিতৰত পৃথিৱীত

0: হ্রাস করা প্রায় দেড় নিযুত জীব প্রজাতির এক চতুর্থাংশর পৰা এক তৃতীয়াংশ জীব বিলুপ্ত হওয়ার সম্ভাবনা আছে। জৈবিক বিলুপ্তি এক প্রাকৃতিক ঘটনা যদিও প্রায় 2000 বছৰত এটা প্রজাতির বিলুপ্ত হওয়াটো প্রকৃতির ইতিহাসের লক্ষণ, কিন্তু মানুহৰ কার্যকলাপে এই বিলুপ্তির গতি খৰতকীয়া করে পেলাইছে। 1600 পৰা 1950 চনের ভিতৰত প্রতি 10 বছৰত এটাকৈ প্রজাতি লুপ্ত হৈছিল, কিন্তু 1950 চনৰ পৰা প্রায় প্রতি বছরে এটাকৈ প্রজাতি বিলুপ্ত হবলৈ ধৰিছে। মূলত বিভিন্ন কারণত ক্রান্তীয় বননিসমূহ না হৈ অহাৰ বাবে জীৱ বৈচিত্ৰৰ অভাৱনীয় ক্ষয় হৈছে। বিভিন্ন প্রজাতি বিলুপ্ত আৰু বিপন্ন হৈ পৰাৰ কারণসমূহৰ ভিতৰত আছে বাসস্থান ধ্বংস, শিকাৰ, অত্যাধিক পৰিমাণত অর্থনৈতিক মূল্যবান উদ্ভিদ আৰু প্ৰাণী প্রজাতি শোষণ, পৰিৱেশ প্ৰদূষণ আৰু উদ্যোগীকৰণ, নগৰীকৰণ তথা কৃষিৰ বাবে বৃহৎ হাৰত বননি ধ্বংস কৰা। প্ৰাকৃতিক ভাৰসাম্যৰ কাৰণে দেশৰ মাটিকালিৰ প্ৰায় 33% অৰণ্য থকাৰ প্ৰয়োজন, কিন্তু আমাৰ দেশত অথবা আমাৰ ৰাজ্যত এই প্ৰয়োজনীয় মাটিৰ কালিতকৈ যথেষ্ট কম। বননিৰ ওপৰত মানুহে চলোৱা লুণ্ঠন কাৰ্যৰ বাবে ব্যাপক বনাঞ্চল ধ্বংস হৈছে। বনাঞ্চল ধ্বংস হোৱাৰ ফলত পৃথিৱীৰ পৰা বহু প্ৰজাতি বনসম্পদ লুপ্ত হোৱাৰ উপৰি বাসস্থানৰ অভাৱত বহুতো প্ৰজাতিৰ চৰাই চিৰিকটি বিলুপ্ত হোৱাৰ চিন্তাৰ কাৰণ হৈ পৰিছে। কেৱল সভ্যতাৰ দাবী পূৰণৰ বাবে জীৱ জন্তু হত্যা কৰাই নহয়, উদ্যোগ আদি স্থাপন কৰাৰ বাবে বনাঞ্চল ধ্বংস কৰি জীৱ জন্তুৰ আৱাসভূমি সংকুচিত কৰি পেলোৱা হৈছে। বৰ্তমান বন্যপ্ৰাণীৰ ওপৰত চলোৱা মানুহৰ শোষণে এক ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছে। এনে অৱস্থাত বন্যপ্ৰাণীক নিৰাপত্তা প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এনে উপলব্ধিৰ ফলতে সম্প্ৰতি প্ৰায় বিশ্বৰ সকলো প্ৰান্ততে বন্যপ্ৰাণী সংৰক্ষণৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিছে। বনাঞ্চল আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ভাৰতবৰ্ষত কেইবাখনো আইন প্ৰণয়ন কৰা হৈছে। ভাৰতবৰ্ষত বন্যপ্ৰাণী সংৰক্ষণৰ বিধি ব্যৱস্থা আৰম্ভ হয় 19শ শতিকাৰ শেষৰ ফালে। বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰণয়ন কৰা প্ৰথমখন আইন হ'ল 1887 চনৰ বন্যপক্ষী আৰু জন্তু সুৰক্ষা আইন। একেধৰণৰ এখন আইন প্ৰৱৰ্তন কৰা হয় 1912 চনত। 1891 চনত অসম বন অধিনিয়ম, 1927 চনত ভাৰতীয় বন আইন, মাদ্ৰাজ বন আইন আদিৰ সহায়ত বিভিন্ন প্ৰদেশত সংৰক্ষিত বনাঞ্চলসমূহ গঠন কৰা হয়। এই বিধিৰ দ্বাৰা ঘোষিত সংৰক্ষিত বনাঞ্চলসমূহত অনাধিকাৰ প্ৰৱেশ, বেআইনীভাৱে গছ কটা, জুই জ্বলোৱা আদি কাম বন্ধ কৰাৰ লগতে বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদানৰ বাবে বন্যপ্ৰাণী হত্যা, ধৰা আদি নিষেধ কৰা হয়। সংৰক্ষিত বনাঞ্চলৰ বাবে থকা বন আইনখন বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কোনো কোনো সময়ত যথোপযুক্ত নোহোৱাত বন্যপ্ৰাণীৰ বাবে আছুতীয়াকৈ এখন আইন প্ৰণয়ন কৰা হয়। তেনেদৰে 1879 চনৰ অসমৰ হস্তি সুৰক্ষা আইন, 1882 চনৰ গাৰোপাহাৰ অধিনিয়ম, 1887 চনৰ বন্যপক্ষী আৰু জন্তু সুৰক্ষা আইন, 1891 চনৰ অসম বন অধিনিয়ম, 1912 চনৰ বন্যপক্ষী আৰু জন্তু সুৰক্ষা আইন, 1915 চনৰ অসম গড় সুৰক্ষা আইন, 1969 চনৰ ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা আইন, 1972 চনৰ ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন। এই আইনখন অসমত 1976 চনত গ্ৰহণ কৰি 1977 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ কৰা হয়। উল্লেখযোগ্য যে সম্ৰাট অশোকে বন্যপ্ৰাণী আৰু পৰিৱেশ ৰক্ষণাবেক্ষণৰ বাবে তাহানিতে অভয়াৰণ্য প্ৰতিষ্ঠা কৰিছিল আৰু ৰাস্তাৰ দাঁতিত গছ গছনি ৰোপণ কৰিছিল। আনন্দৰ কথা যে সম্প্ৰতি মানুহে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে, ন ন বনাঞ্চল সৃষ্টি কৰাৰ বাবেও উদ্যোগ গ্ৰহণ কৰিছে। এনেদৰে বন্যপ্ৰাণী আৰু বনজ সম্পদ সংৰক্ষণৰ বাবে এক জনজাগৰণৰ প্ৰয়োজন হৈছে। মানৱ জাতি আৰু সমগ্ৰ জীৱকুলৰ নিৰাপত্তাৰ বাবে আজি প্ৰয়োজন হৈ পৰিছে বন সংৰক্ষণ আৰু বৃক্ষৰোপণৰ। পৰিৱেশ প্ৰদূষণৰ পৰা পৰিত্ৰাণ পাবলৈ হলে প্ৰাকৃতিক ভাৰসাম্য উভতাই আনিবই লাগিব। সেয়ে বৃক্ষৰোপণৰ কাৰ্যসূচীসমূহত আমি সকলোৱে অংশগ্ৰহণ কৰাৰ প্ৰয়োজন।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকা।

0: টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7-8-1-0-0-1। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মনজিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ মাছুদ পেজিস্কিয়ানৰ সৈতে মত বিনিময় কৰে। চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে

অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ প্ৰশাসনে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন চলাচলত নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত ফ্ৰান্সে ছুইডেনক 3-0 পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইৰাণৰ ৰাষ্ট্ৰপতি ডঃ মাছুদ পেজেস্কিয়ানৰ সৈতে টেলিফোনযোগে মত বিনিময় কৰে। এই মত বিনিময় কালত ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোৰ পৰিস্থিতি প্ৰশমনৰ বাবে শেহতীয়াকৈ বুজাবুজিত উপনীত হোৱাৰ সিদ্ধান্তক আদৰণি জনায় আৰু ভাৰতে সদায় আলোচনা আৰু কূটনৈতিক বুজাবুজিৰ মাধ্যমেৰে সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰি আহিছে বুলি দোহাৰে। শ্ৰীমোদীয়ে অঞ্চলটোত শান্তি আৰু সুস্থিৰতা দীৰ্ঘস্থায়ী কৰাৰ লগতে বাণিজ্য আৰু নাবিকসকলৰ সুৰক্ষাৰ্থে এই ক্ষেত্ৰত অবিৰত প্ৰচেষ্টা গ্ৰহণৰ প্ৰয়োজন বুলি উল্লেখ কৰে। ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানে শান্তি সুস্থিৰতা আৰু আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক প্ৰশংসা কৰে। ইৰাণত থকা ভাৰতীয় দূতাবাসৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে ভাৰতে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ শক্তিমন্ত্ৰীসকলৰ বৈঠক অনুষ্ঠিত কৰাৰো শলাগ লৈছে। ইয়াৰ জৰিয়তে ভাৰত আৰু ইৰাণৰ বহুপাক্ষিক সহযোগিতাত পৰিকাঠামো অধিক শক্তিশালী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ আগেয়ে বিশ্বজুৰি ইন্ধনৰ যোগান শৃংখলাৰ ক্ষেত্ৰত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কালি পৰ্যন্ত সীমা শুল্ক ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল। ভাৰতীয় পেট্ৰলিয়াম কোম্পানীসমূহক ৰন্ধন গেছ উৎপাদনত গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰিপ্ৰেক্ষিতত ঘৰুৱা বজাৰত অত্যাৱশ্যকীয় ইন্ধনৰ পৰ্যাপ্ততা নিশ্চিত কৰিবলৈ এই ৰেহাই দিয়া হৈছে। উত্তৰ পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লৈছে। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইমনাং খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত জম্মু কাশ্মীৰ প্ৰশাসনে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাকে ধৰি যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। কাইলৈ যাত্ৰীৰ প্ৰথমটো দলে ভগৱতী নগৰ বেছ কেম্পৰ পৰা যাত্ৰা আৰম্ভ কৰিব। জম্মু কাশ্মীৰৰ উপৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বোৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰিব। 57 দিন ধৰি চলিবলগীয়া এই যাত্ৰা অহা 3 জুলাইত পৰম্পৰাগতভাৱে অনন্তনাগ জিলাৰ নুনুৱান পেহলগাম পথেৰে আৰু গণ্ডৰবল জিলাৰ চমু বালতাল পথেৰে আৰম্ভ হ'ব। যাত্ৰীসকলৰ থকা খোৱা অনাময় স্বাস্থ্যসেৱা পৰিবহণকে ধৰি সকলো দিশতে দৃষ্টি ৰখা হৈছে। তীৰ্থযাত্ৰীসকলে 44 নম্বৰ জম্মু কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব। বিকল্প পথ যেনে মোগল ৰোড আৰু ধাৰ ৰোডেৰে যাত্ৰাৰ সুবিধা দিয়া নহ'ব। পুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত লক্ষণপুৰত উপস্থিত হোৱা যাত্ৰীসকলক সুৰক্ষাৰ সৈতে জম্মুলৈ আগবঢ়াই নিয়া হ'ব। আনহাতে পলমকৈ উপস্থিত হোৱা লোকসকলে নিৰাপত্তাজনিত নীতি নিৰ্দেশনা মানি অপেক্ষা কৰিব লাগিব। প্ৰশাসনে লক্ষণপুৰৰ পৰা বাণীহাললৈ পথছোৱাত ভালেসংখ্যক অস্থায়ী নিবাসৰ ব্যৱস্থা কৰিছে। যাত্ৰীৰ সুবিধা হোৱাকৈ সমগ্ৰ পথছোৱাত প্ৰায় 2,100টা প্ৰস্ৰাৱগাৰ নিৰ্মাণ কৰা হৈছে। চলিত বছৰৰ অমৰনাথ যাত্ৰা উপলক্ষে জম্মু কাশ্মীৰ যান বাহন আৰক্ষীয়ে 44 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ চলাচলৰ ক্ষেত্ৰত নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি কাজিগণ্ডৰ পৰা জম্মু আৰু উধমপুৰ তথা শ্ৰীনগৰলৈ সন্ধিয়া 7 বজাৰ পাছত গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰা হ'ব। অৱশ্যে নিশা 11 বজালৈকে লঘু যান বাহন চলাচলৰ অনুমতি দিয়া হৈছে। 2 জুলাইত প্ৰথমটো তীৰ্থযাত্ৰীৰ দল পাৰ হৈ যোৱাৰ পাছত উজনিমুখী লঘু যান বাহনসমূহ নাগৰোটাৰ পৰা উধমপুৰলৈ চলাচলৰ অনুমতি দিয়া হ'ব। একেদৰে বালতালৰ পথেৰে যাত্ৰীৰ দলটো পাৰ হোৱাৰ পাছত নামনিমুখী লঘু যান বাহন আৰু যাত্ৰীবাহী বাহনসমূহ কাজিগণ্ডৰ পৰা জম্মুলৈ চলাচলৰ অনুমতি দিয়া হ'ব। ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে আজি জাপানৰ প্ৰধানমন্ত্ৰী

সানাই টেকাইছি তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সন্মিলনত ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰা হ'ব। ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা টেকাইছিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব। নেতা দুগৰাকীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰত আৰু জাপানৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই আলোচনাৰ পাছতেই নতুন দিল্লীত ভাৰত জাপান বাণিজ্যিক মঞ্চত অংশগ্ৰহণ কৰিব। জাপানৰ প্ৰধানমন্ত্ৰী টেকাইছিৰ এয়া হ'ব প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড মনসুখ মাণ্ডাভিয়াই কালি নতুন দিল্লীত অনুষ্ঠিত কৰ্মচাৰী বীমা নিগম ই এছ আই চিৰ 198 সংখ্যক বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত ই এছ আই চিৰ স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা, চিকিৎসা সেৱাৰ সম্প্ৰসাৰণ, সাংগঠনিক দক্ষতা বৃদ্ধি আৰু সেৱা প্ৰদান উন্নত কৰাৰ বাবে কেইবাটাও বিষয়ত আলোচনা কৰা হয়। এই বৈঠকত বীমাকৃত ব্যক্তিৰ বাবে অটল বীমিত ব্যক্তি কল্যাণ যোজনা, নিবনুৱা ভাট্টা আঁচনিৰ ম্যাদ অহা বছৰ 30 জুনলৈ বৃদ্ধি কৰাৰ বিষয়ে প্ৰকাশ কৰা হয়। নতুন ই এছ আই চি চিকিৎসালয়সমূহ এতিয়াৰ পৰা কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ দ্বাৰা পৰিচালিত হ'ব বুলি বৈঠকত প্ৰকাশ কৰা হয়। কালি এই কাৰ্যসূচীতেই ই এছ আই চি আৰু আয়ুষ মন্ত্ৰালয়ৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰিত হয়। ইয়াৰ দ্বাৰা ই এছ আই চিৰ স্বাস্থ্যসেৱাত আয়ুষৰ সা সুবিধাসমূহ উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰাৰ লগতে ইয়াৰ সামৰ্থ্য বৃদ্ধিৰো লক্ষ্য লোৱা হৈছে। কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে গ্ৰীচৰ অৰ্থনীতি আৰু বিত্তমন্ত্ৰী কিৰিয়াকোছ পিয়েৰাক কাকিছৰ সৈতে ভাৰত আৰু গ্ৰীচৰ অৰ্থনৈতিক বান্ধোন শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা কৰে। শ্ৰীগোৱেলে দুয়োখন দেশৰ বিত্তীয় সেৱা, ডিজিটেল লেনদেন আৰু প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দুয়োপক্ষই ভাৰত আৰু গ্ৰীচৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ পাৰস্পৰিক সমৃদ্ধিৰ বাবে উপায় উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়ে। ফিফা বিশ্বকাপ ফুটবলত 32 ৰাউণ্ডৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফ্ৰান্সে ছুইডেনক 3-0 পৰাস্ত কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপে 2টা গ'ল দি এইবাৰৰ বিশ্বকাপত নিজৰ গ'লৰ সংখ্যা 18টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকী সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰস্লাভ ক্লোজৰ 2টা গ'ল আৰু লিঅ'নেল মেছিৰ পৰা মাত্ৰ 1টা গ'ল পিছপৰি আছে। খেলখনৰ 86 মিনিটত আৰ্লিং হালেণ্ডৰ গ'লেৰে শীৰ্ষ 16ত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা 16 ৰাউণ্ডত নৰৱে ব্ৰাজিলৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আজি পুৱা 6:30 বজাৰ পৰা মেক্সিকো চিটিত ইকুৱেডৰৰ বিৰুদ্ধে মেক্সিকোৰ খেল আৰম্ভ হৈছে। আনহাতে ইংলেণ্ডে আজি নিশা ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত কংগোৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে মৰক্কো, পেৰাগুৱে, ব্ৰাজিল আৰু কানাডাই ইতিমধ্যে শীৰ্ষ 16ত প্ৰৱেশ কৰিছে। ভাৰতে আজি চেষ্টাৰ লে ষ্ট্ৰীটৰ ৰিভাৰছাইড ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে 5খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ প্ৰথমখন মেচ খেলিব। ভাৰতীয় সময় অনুসৰি নিশা 10 বজাৰ পৰা খেলখন আৰম্ভ হ'ব। শ্ৰেয়াৰ্ছ আয়াৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে শেহতীয়া শৃংখলাত আয়াৰলেণ্ডৰ হাতত 2-0 পৰাস্ত হোৱাৰ পাছত দলটোক উদ্ধাৰ চেষ্টা চলাব। আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাত প্ৰথমবাৰৰ বাবে ছিনিয়ৰ ইণ্ডিয়ান টীমত অন্তৰ্ভুক্ত হোৱা বৈভৱ সূৰ্যবংশীয়ে আশাব্যঞ্জক প্ৰদৰ্শন কৰিব নোৱাৰাৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলাত খেলুৱৈগৰাকীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব। শৃংখলাৰ দ্বিতীয়খন টি20 শনিবাৰে মানচেষ্টাৰত অনুষ্ঠিত হ'ব। তৃতীয়খন মেচ অহা 7 জুলাইত নটিংহামত অনুষ্ঠিত হ'ব। অহা 11 জুলাইত সমাপ্ত হ'বলগীয়া টি20 শৃংখলাৰ অন্তিম দুখন মেচ ব্ৰিষ্টল আৰু ছাউথহম্পটনত অনুষ্ঠিত হ'ব। ইয়াৰ পিছতেই ODI 3খনীয়া শৃংখলাত ভাৰত পুনৰ ইংলেণ্ডৰ মুখামুখি হ'ব। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। পশ্চিম এছিয়া পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে মত বিনিময় কৰে। চৰকাৰে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰীৰ সীমা শুল্কৰ ওপৰত ৰেহাই অহা 15 জুলাইলৈ বৃদ্ধি কৰিছে। বনৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ধাৰাষাৰ বৰষুণৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ 9খন পৰ্যায়ৰ এখন খেলত ফ্ৰান্সে ছুইডেনক পৰাস্ত কৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক বিশেষ আজি পুৱা, আগবঢ়াইছে ইন্দ্ৰজিৎ দাস, ভাস্বতী দেৱী শৰ্মা আৰু সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করেছো আজি পুয়া। আজি বুধবার, 1433 ভাস্করাব্দৰ আহাৰ মাহৰ আজি 16 দিন, 2026 খ্রিস্টাব্দৰ আজি 1 জুলাই। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:38:29 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:15:10।

1948 চনৰ 1 জুলাই ভাৰতৰ অনাতাঁৰ মানচিত্ৰত এটি নতুন নাম সংযোজন হ'ল অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী।

অসমৰ আকাশত গুঞ্জৰিত হ'ল এক নতুনৰ গান, সূচনা হ'ল এক নতুন অধ্যায়ৰ, আৰম্ভ হ'ল অনাতাঁৰ সেৱাৰ অনিৰুদ্ধ যাত্ৰা। সময়ৰ সোঁতত সেই যাত্ৰাই লিপিবদ্ধ কৰি গ'ল স্বৰ্ণিম ইতিহাস। সেই সোণালী যাত্ৰা হৈ পৰিল অসমৰ সাহিত্য সংস্কৃতিৰ এক জীৱন্ত দলিল। মুকলি কৰিলে অসমত গণ মাধ্যমৰ নৱ উন্মেষ।

0: বৰলুইটৰ দুয়োপাৰে প্ৰায় আঠটা দশক ধৰি অজস্ৰজনৰ কৰ্ণকুহৰত প্ৰতিধ্বনিত হৈ ৰোৱা এক দুৰন্ত তৰুণ।
1: এয়া আকাশবাণী গুৱাহাটী। কেৱল এটি নাম নহয়, এটি চিনাকি, এটি আবেগ, মোৰ আপোনাৰ, এক কথাত আমাৰ বাবে।
0: চাওঁতে চাওঁতে পাৰ হ'ল আঠসত্তৰটা বসন্ত। বহুজনৰ হিতায় বহুজনৰ সুখায় বাণীৰে উদ্বুদ্ধ হৈ শ্ৰোতাৰ মনত বৰ অসমৰ ঐক্য সম্প্ৰীতিৰ সুৰৰ গুঞ্জন তুলি আজি চিৰতৰুণ আকাশবাণী গুৱাহাটীয়ে ভৰি থলে 79তম।

ভাৰত স্বাধীন হোৱাৰ আগৰ কথা। তেতিয়াও দ্বিতীয় বিশ্বযুদ্ধৰ উত্তেজনা বিৰাজমান। সেয়া আছিল 1943 চনৰ কথা। সেই সময়ত কলিকতা অনাতাঁৰ কেন্দ্ৰই দৈনিক আধা ঘণ্টাকৈ অসমীয়া অনুষ্ঠান প্ৰচাৰৰ এক পৰিকল্পনা কৰিলে। সেই পৰিকল্পনা অনুসৰি 1943 চনৰ 7 জুলাইত শিল্পী বেলা মুখাৰ্জীয়ে সেই আধা ঘণ্টীয়া অনুষ্ঠানত পৰিৱেশন কৰিছিল প্ৰথমটো গীত। ইয়াৰ পাছতেই 12 জুলাইত শিল্পী দিলীপ শৰ্মাই গীত পৰিৱেশন কৰিছিল অনুষ্ঠানটিত। সেয়াই আছিল আৰম্ভণি।

0: সাক্ষী আছিল দিলীপ শৰ্মা। সেই আৰম্ভণিৰ আধৰিয়ে অসমত মুকলি হৈছিল আকাশবাণীৰ বাট। 1948 চনৰ 1 জুলাইৰ পৰা অসমত অল ইণ্ডিয়া ৰেডিঅ' কেন্দ্ৰই অনুষ্ঠান প্ৰচাৰৰ সিদ্ধান্ত ললে। সেই পৰিকল্পনা অনুসৰিয়েই অন্ততঃ 3 মাহৰ আগতে কেন্দ্ৰটোৰ কাৰ্যসূচী প্ৰচাৰৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হ'ল। ইয়াৰ পাছতে 1948 চনৰ 1 এপ্ৰিল উবেইদুল লতিফ বৰুৱা আৰু পুৰুষোত্তম দাস অসমৰ অনাতাঁৰ কেন্দ্ৰৰ পাতনি মেলিবলৈ গুৱাহাটীলৈ আহিল। ইতিমধ্যে চৰকাৰে সিদ্ধান্ত লৈছিল অসমত স্থাপন হ'ব অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী।
1: তেতিয়া ষ্টেচন ডাইৰেক্টৰ আছিল ভিক্টৰ পৰাণজ্যোতি বুলি এজন হৈছে, বৰ ডিগনিফাইড মানুহ, দক্ষিণাত্যৰ মানুহ, আৰু তেওঁ ইউৰোপীয়ান মিউজিকৰ এটা সাংঘাতিক টেলেণ্ট। তাৰপিছত তেওঁ মোক মাতিলে, মোৰ ভৰিৰ পৰা মূৰলৈকে চাইছে। তাৰপিছত মোৰ বোধ কৰোঁ পোচাক পৰিচয় দেখি অলপ তেওঁ কি বাবা বুলি ক'ব নোৱাৰোঁ।
2: আপোনাৰ পোচাক পৰিচয় মানে ধুতি পাঞ্জাৱী
1: মানে আৰু ভৰিত চেণ্ডেল।
2: আচ্ছা,
1: তাৰপিছত মোক তেওঁ সুধিলে, তুমি কাম কৰিবানে ইংৰাজীত? তেতিয়া ইমান ইংৰাজী মই ক'ব নোৱাৰোঁ, হয় আৰু কৈছোঁ আৰু
2: বুজি পাইছে, উত্তৰ দিব পাৰিছে,
1: কিবা কৰি আৰু মানে কিবা ইংৰাজী কৈছোঁ আৰু। তাৰপিছত অল ৰাইট, তোমালোকৰ অসমীয়া প্ৰগ্ৰেম যদি তোমালোকে নচলোৱা, কোনে চলাব? আৰু তোমালোকে

0: যদি এই প্রোগ্রামটো সাকসেসফুলি চলাব পারা ভবিষ্যতে তোমালোকে আসামত রেডিও স্টেশন পাবা সেইটো কথা নাপাহরিবা সেইটো কথা মোৰ খুব অন্তৰত লাগিব
1: ভাল লাগিল মনটো
0: মনটো লাগিল যে আমাৰ অসমত ৰেডিঅ' ষ্টেচন হ'ব অসমত ৰেডিঅ'লৈ দাস খুব খাটিব লাগিব খাটিম দিয়ক কি কথা আছে কিন্তু মই ভাবিছিলোঁ মোক গান গাবহে দিব বোধ কৰোঁ মানে হা মোৰ কপাল মই সেইদিনা ৰেডিঅ'ত থিয় হৈয়ে বুজিলোঁ যে গান গোৱাটো মোৰ কাম নহয় গান গোৱা
1: লোকৰ হতো আপুনি গান গোৱাব লাগে
0: অঁ সেইটোৱে কাম মানে ইনডাইৰেক্টলি আজি মিউজিক ইনচাৰ্জ
1: আচ্ছা
0: দৈনিক দুটাকৈ গান ব্ৰডকাষ্ট কৰিব লাগিব কাৰ দ্বাৰা কেনেকৈ কৰোঁ সেইটো মোৰ কথা
1: সেই সময়ত এটা সমস্যা উপস্থিত হোৱা নাছিলে কাৰণ সেই সময়ত কলকাতাত অসমীয়া গান জনা মানুহ বা সংগীত শিল্পী খুব কম আছিল
0: অঁ তাৰপিছত প্ৰেক্টিকেলি সেইদিনাই মোৰ ভিতৰৰ গায়কটোৰ মৃত্যু হ'ল মই আজি ৰিয়েলাইজ কৰিছোঁ মই গৈছিলোঁ গান গাম বুলিয়ে তেতিয়া গান গোৱা মানুহ ক'ত আছে কলকাতাত নাইয়ে এই দিলীপ শৰ্মাহঁত তেতিয়া
1: আবাহনৰ দিলীপ
0: শৰ্মা অঁ কেতিয়াবা সেই দুটা এটা অসমীয়া গান নাপায় কিবা কৰি গাই আহি এনেকুৱা এনেকুৱা কথা যে মোক পাই তেওঁলোকৰ ৰক্ষা পৰিল কাৰণ মই সৰুৰ পৰাই গান লিখিব পাৰোঁ সুৰ কৰিব পাৰোঁ সেইটো কেনেকৈ পাৰিলোঁ ক'ব নোৱাৰোঁ
1: আমি জনাত আপোনাৰ এইটো জন্মগত আৰু
0: বহুত কৰোঁ জন্মগতই গতিকে গানৰ প্ৰগ্ৰেমটো কিছু চল্ভ হ'ল তেনেকৈ অসমীয়া যিখিনি মানুহ আছিল খুব কম মানুহ তেওঁলোকৰ দ্বাৰাই কিবা কিবি কৰি আনো আনি মই গান শিকালোঁ আৰু শিকাব লাগিব
1: মানে গান লেখা সুৰ দিয়া
0: নাই নহয় গান তাৰপিছত সেই কলেজত পঢ়া ল'ৰা সেইবিলাককো ধৰি আনো এইবোৰ প্ৰফেচাৰ ভূমি চৌধুৰী ডক্টৰ ভূমি চৌধুৰী
1: চিনি
0: অঁ ইউনিভাৰ্চিটিত পঢ়ে তেওঁলোককো মাতি আনো শিকাওঁ গান গায় আৰু কিবাকৈ আমাৰ মৃগেন্দ্ৰ চৌধুৰীও তেতিয়া পঢ়ে
1: মানে আমাৰ আকাশবাণী মৃগেন্দ্ৰ চৌধুৰী
0: অঁ মৃগেন্দ্ৰকো আনি শিকাওঁ মৃগেন্দ্ৰ বৰপেটাৰে ল'ৰা মোক চিনি জানি পায় এনেকুৱাকৈ কিবা কিবি কৰি মই চলাব ধৰিলোঁ মাজে মাজে ময়ো গাওঁ চখ গান গোৱা তেতিয়া কিন্তু লাহে লাহে চখটো কমি আহিছে মোৰ আৰু কমল চৌধুৰীও গায় তেওঁৰো কমি আহিছে যি নহওক এনেকুৱাকৈ আমি চলাই আছোঁ
1: দাদা এইখিনিতে মই এটা কথা সোধোঁ যে আপুনি যেতিয়া কলকাতাৰ আকাশবাণী বা তেতিয়াৰ অল ইণ্ডিয়া ৰেডিঅ'ত জইন কৰিলে সেইটো কিমান চন আছিল দিনটো মনত আছেনে
0: খুব ভালকৈ মনত আছে সেইবোৰ কেনেকৈ মনত নাথাকিব
1: জীৱনৰ এটা স্মৰণীয় মুহূৰ্ত আপোনাৰ
0: মই জইন কৰোঁ 1943 চনৰ 1 জানুৱাৰীত আৰু কমল চৌধুৰী মোতকৈ 4-5 মাহমান আগতে জইন কৰিছিল তেনেকৈ আমি কিছুদিন চলালোঁ এই আৰু বিপদ কি কি তেতিয়া অসমীয়া গান শুনিলোঁ যে কোনোবা এজন ল'ৰা আহিছে গাব পাৰে গান ক'ত আছে বোলো অমুক হোটেলত যাই ওলাওঁ আৰু
1: বোলে মানে আজিকালি যে টেলেণ্ট হাণ্টিং চব আপুনি কৰিব লাগে আৰু
0: টেলেণ্ট হাণ্টিঙৰ কথা এতিয়া শুনিব বোলে আপুনি গান গাই বোলে অঁ গাওঁ গাওঁ আচ্ছা হেৰি নহয় অসমীয়া গান নাজানো কি গান জানে বোলে হিন্দী গান ক'ত মনে মনক এতিয়া শিকাওঁ তেনেকৈ শিকাই আনি আৰু গাওঁ আৰু গান
2: সেই আছিল আকাশবাণী যোগে ইতিপূৰ্বে প্ৰচাৰিত পুৰুষোত্তম দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ কিয় নংশ প্ৰিয় শ্ৰোতা শুনাবলৈ লৈছো পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীতৰ কথা

Eymuhurtep. মনত পৰিছে বহুত কথা গতিকে মোৰ সোঁৱৰণী মতে যিখিনি মনত আছে কেতিয়াবা কমকৈ কেতিয়াবা বেছিকৈ হ'লেও প্ৰথমেই মনত পৰিছে আমি অল এই ৰেডিঅ'ৰ আজি ৰেডিঅ'ৰ ওপৰত মোৰ যিখিনি সম্বন্ধ ঘটিছিল আৰু তাৰে যিখিনি গীত সৃষ্টি হৈছিল তাৰ বিষয়ে অলপ অলপ কওঁতে মোৰ জীৱনৰ চিন্তাধাৰাৰ বিষয়েও বোধহয় অলপ অলপ আপোনালোকক দিব পাৰিম আৰু মই যে উত্তৰকেইটা দিলোঁ হাঁহিহঁতৰ হাঁহিৰ কাৰণে দিছোঁ তাত যদি কিবা দায়দ হৈছে আপুনি মোক ক্ষমা কৰিব।

এইবিলাক গাইছিলোঁ প্ৰথম ফালে খুব বেছিকৈ, লক্ষ্মীনাথ বেজবৰুৱাৰ কথা, যতী আগৰৱালাৰ সুৰ, যতীয় কাইদেউ আৰু বিষ্ণুদাক এনেকৈ ভালকৈ পাইছিলোঁ যে পিছত অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি কৰাৰ পিছতো সেই ৰোগীয়া অৱস্থাত এই যতীয় কাইদেউ আৰু বৰ বনৰীয়া অৱস্থাত বিষ্ণু কাইদেউক ধৰি ধৰি আনিছিলোঁ আমি এই আকাশবাণীলৈ।

জ্যোতিয় কাইদেৱে জয়মতীত এই গীতটো লেখাৰ পিছত আমাৰ বিষ্ণু ককাইদেউ আকৌ তেওঁ এইটো অসমীয়া সুৰ ক'ব নে কি ক'ব, জ্যোতি আগৰৱালাক আমি চাই থাকোঁ, সুন্দৰ সুন্দৰ সুৰবিলাকত ক'ৰবাত অসমীয়া গোন্ধ আছে, ক'ব নোৱাৰি যে এইটো হুবহু আমুকৰ পৰা তুলিলে বা তামুকৰ পৰা তুলিলে, এইটো নহয়। এনে বিষ্ণু ককাইদেউ আকৌ খুব বন্ধু কাজী নজৰুল ইছলামৰ সিফালে কলিকতাত, কাজী নজৰুল ইছলামৰ বন্ধু।

0: আমাৰ কেন্দ্ৰজুকে ইতিপূৰ্বে প্ৰচাৰিত ভূপেন হাজৰিকাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰৰ কিয় অংশ শুনিলে। অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা প্ৰথমখন নাটক আছিল ধৰালৈ যেদিনা নামিব সৰগ। 1948 চনৰ 6 জুলাই তাৰিখে প্ৰচাৰিত হৈছিল সত্যপ্ৰসাদ বৰুৱাৰ ৰচিত এই নাটকখন। নাটকখন আছিল শিখা নামৰ মঞ্চ নাটখনৰ অনাতা ৰূপ। নাটখনৰ পৰিচালনা কৰিছিল উবেদুল লতিফ বৰুৱাই।
1: উত্তম চৌধুৰী জীয়েক শিখা বেছ জমাইছে প্ৰদীপৰ লগত। ল ফাইনেল ইয়াৰ ষ্টুডেণ্ট প্ৰদীপ, ঠিক আছে, দেখা যাওক কৰ পানী কলৈ যায়। হোৱা শিক্ষাহঁতৰ লগোৱাটো এইফালে আহিছে।
2: কি হল ককাই,
1: কাৰ ওপৰতনো খং উঠিছে?
2: আমি টোকোলা জাত কাৰ ওপৰতনো খং কৰিব পাৰো? পিছে বোপা কোনফালে বা ওলাল? সেই নৈ পাৰৰ বতাহ ল'বলৈ আহিল হবলা? কি যে গৰম পৰিছে!
1: এৰা ককাই, কথা এটা সোধো, বেয়া নোপোৱাটো?
2: সোধক সোধক, বেয়া পাম কেলে?
1: তোমালোকৰ শিক্ষা এডুৰ লগত প্ৰদীপ বোলা ল'ৰাটোৰ বৰ ভাৱ আছে বোলে, বিয়াৰ কথাও চলিছে হেনো?
2: সেইবোৰ কথা আমিনো কি আও ভাও পাও বোপা, এৰা হওঁতে হলি গলি অলপ বেছি, পিছে সেই দেউতাকৰ সেইফালে আকৌ মন কাল থাকিলেহে কামৰ ভিতৰত সেই ৰোগী চোৱা আৰু লেখা পঢ়া কৰাখন আৰু কি।
1: বিয়াখনো পাতি নিদিয়ে কিয়?
2: আমিনো তাৰ গৰাকীনে কুকুৰ ধূলি লগোৱাই সেইবোৰ কথা কি মাত মাতিব পাৰো কোৱাচোন বোপা।
1: হেৰা হেৰা, শিখাইদেউক লগ ধৰিব পাৰিলে কিবা এটা ব্যৱস্থা কৰিব পাৰোৱে নেকি?
2: আইদেউক লগ পাবনো কি কথা বোপা?
1: নহয় নহয়, য'তে ত'তে এইবোৰ কথা পতা ঠিক নহয় নহয়।
2: আহিব তেনেহ'লে কাইলৈ পুৱা, মই লগ কৰাই দিম।
1: বাৰু বাৰু, সময় পাওঁ যদি যাম বুইছা।
2: কৃষ্ণ কৃষ্ণ কৃষ্ণ,
3: আঘুনা
2: আমাৰ অনিল বোপা দেখোন।
3: তই ইয়াত কি কৰিছ?
2: এই বজাৰৰ পৰা আহি আছো।
3: সেই ল'ৰাটোৱে তোক কি সুধিছিল?
2: নাই, কিটো সুধিব আৰু?
3: কি সুধিছিল নক কিয়?
2: এই মানে শিখাইদেউ আৰু সেই প্ৰদীপ ককাইদেউৰ কথা সুধিছিলে।
3: তই কি ক'লি?
2: মই কিনো ক'ম, ভালকৈ ধমকি সোধাই দিছো নহয়, তাৰ এনে হা মোক এইবোৰ কথা সোধে। পিছে এটা কথা

0: নহয়।
1: কি হল
2: এই আইদৰ বিয়াখনো পাতি নিদিয়ে কেলি? বিয়াখন নোহোৱাৰ কাৰণে হে মানুহবোৰে যিহকে তিহকে কবলৈ হাকটো কৰিছে।
1: যা যা, তই এইবোৰ কথাত মাত পাতিব নালাগে। আৰু শুন, এইবোৰ কথা বাটে পথে পাৰি থকা দেখিলে বা গম পালে তোক মই খুদাই নেৰো।
2: ৰাম ৰাম ৰাম, আমিনো সেইবোৰ ভাবিব পাৰোনে? এই আজে মাজে কথাবোৰত লাগি থাকিলে আমাৰ জানো পেট ধৰিব। মই তেন্তে আহোহে আৰু।
1: অঁ যা, মই কোৱা কথা খালি নাপাহৰিবি।
2: নাই নাই, পাহৰিম কেলি, পাহৰিম কেলি। কৃষ্ণ কৃষ্ণ।

0: অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটীৰ পৰা বৰ্তমানৰ আকাশবাণী গুৱাহাটীলৈ এই সুদীৰ্ঘ যাত্ৰাত অনাতাঁৰ নাটকৰ এক নতুন যুগৰ সূচনা কৰা বৰেণ্য ব্যক্তিসকলৰ ভিতৰত অন্যতম নীলু চক্ৰৱৰ্তী। আকাশবাণীৰ এটি অনুষ্ঠানত তেখেতে কৈছিল,
1: নাটকৰ ক্ষেত্ৰত মই পাইছিলো নাৰায়ণ বেজবৰুৱা, নাৰায়ণ বেজবৰুৱাক পাইছিলো বিশেষকৈ ফণ্ডাল ৰুদাৰ জামা চেক্ৰ ফণ্ডাল ৰুদাৰ আছিল, পুৰুষোত্তম দাস আছিল গানত, ৰুদ্ৰবৰুৱা আছিল গানত, মানে সেই শ্ৰেণীজন তেতিয়া আহিছে আৰু সেইখিনি মানুহে যেতিয়া গীত হেৰি কৰিছিল খুব পপুলাৰ আছিল অসমীয়া গীতৰ। মই যি হওক তোমালোক ক'বলৈ পাই মই ভাল পাইছো, কাৰণ মই কিমান কাম সূক্ষ্মভাৱে কৰাৰ চেষ্টা কৰিছিলো। মই ৰাতি 10টা 11টা 12টালৈকে মই কাম কৰিছিলো, ঘৰতে হওক হেৰিতে হওক ৰেডিঅ' ষ্টেচনতে হওক মই কৰিছিলো। এবাৰ মই বৃন্দাত মোৰ মাটি অলপ আছিলে, পাহাৰীয়া মাটি, আৰু সেই মাটিডোখৰৰ কিনাৰে দি এই আপাৰ চাপৰ পৰা অহা ৰেলবেগ পাৰ হৈ আহে ৰেলৱে ষ্টেচনলৈ, তাৰমানে ডিব্ৰুগড় চিব্ৰুগড় ৰেলবেগ হেৰি আমাৰ ৰেল ষ্টেচনত। মই শব্দটো শুনি শুনিছো, খুব এচেঞ্চিয়েল এখন শব্দ মোক দৰকাৰ। মই ধুমধাম স্কুটাৰখনত মেচিনটো লৈ পাহাৰৰ ওপৰত উঠি গৈছো, প্ৰায় মই কম ডিষ্টেঞ্চ আৰু হাইট আছে, তাত দিয়ে মই মাইক এটা ধৰি এনেকৈ চাই আছো, মানুহ চাৰিওফালে মানুহবিলাকে চাই আছে কি কৰিছে। মই খাবিলাক মাতৃ আহি গৈছিলো, মই কাকো কোনো হেৰি ইম্পৰ্টেঞ্চ দিয়া নাই, কৰি মেলি মই খুব ইম্পৰ্টেণ্ট হেৰি এটা লৈ আহিছো ৰেলৰে, মানে এখন এটা ৰাস্তা দি ক্ৰছ কৰি গৈছে, সেইবিলাক সেই ডিটেইলছবিলাকৰ কাৰণে মই খুব হেৰি কৰোঁ। ইভিন দেন মোক গৰু পোৱালিৰ এটা মাত লাগে, মোৰ ঘৰৰ নেক্সট নেবাৰৰ চতৰ বাহিৰৰ ফিল্ডখন ডাঙৰ ফিল্ড, ওচৰৰ মানুহে কোনোবাই তাতে গৰু পোৱালিটো বান্ধি থৈ দিছে, মই শুনিছো মাজে মাজে গৰু পোৱালি এটা মাটি আছে, মই গৈ পেলাই গৰু পোৱালিটোৰ আগত মাইকটো চৰিছে যে সিটো নামাতা হ'ল, নামাতে নামাতে আৰু মই ৰৈ আছো আৰু ওচৰৰ মানুহবিলাকে চাইছে যে নিৰ্দিষ্টভাৱে কি কৰিছে, গৰু মুখৰ একদম মাইক এটা দিছে, মই সেইবিলাক চোৱা নাযাওঁ আৰু মোৰ বস্তুটোলৈকে মই বস্তুটো ঠিক তেনেকৈ চাইছো। মাছৰ ঘাটত মাছৰ যে দাম উঠে 10 টকা 10 টকা 10 টকা 10 টকা, তাৰপিছত কোনোবাটো বঢ়ালে 15 টকা 15 টকা 15 টকা 15 টকা, এইবিলাক ৰেকৰ্ড কৰি লৈ আহক, এই আছে নহয় মই গোহাই গাছ লৈ লওঁ আৰু ৰেকৰ্ডাৰ লওঁ, ঠিক তেনেকৈ সেইবিলাক লওঁ, এইবিলাক কাম মই খুব কৰিছিলো। জীৱনটোত চেক্ৰিফাইচ কৰি আনন্দ পায়, মই বহুত চেক্ৰিফাইচ কৰিছো, মই কোনো এক্সপাৰ্ট মানুহ নহয়, খুব ডাঙৰ এডুকেটেড মানুহ নহয় মই, কিন্তু মই চব ক্ষেত্ৰত কাম কৰি আহিছো, মানে কিবা এটা কৰিবৰ কাৰণে সুবিধাটো পাব লাগিব, প্ৰথম কথা হ'ল সেইটো। চোৱা মোৰ মানুহটো গাত লিপটিপ খাই আছে গোটেই, সেইকাৰণে মই ৰেডিঅ' ষ্টেচনটো ক'লে প্ৰথমতে এনেকে নমস্কাৰ কৰি দিলোঁ।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপজা দিনত শুভকামনা জনাই আমাৰ সৈতে এয়া সংগীত শিল্পী তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক জ্যোতিপ্ৰকাশ দাস।
2: গুৱাহাটী আকাশবাণীৰ জন্ম হৈছে 48 চনত, আৰু মই কম এই 48 চনৰ পৰা এতিয়ালৈকে যিমান বছৰ হ'ল সেইটো হিচাপ কৰি ল'ব। মই সোমাইছিলো 69ত মোৰ দেউতাই প্ৰডাকশ্যন এছিষ্টেণ্ট হিচাপে সোমাইছিলো, আৰু কিমান ভাগ্যৱান মই যেতিয়া প্ৰথম জইন কৰিবলৈ গৈছো দৰ্জাখন দি সোমাইছো, ভিতৰত অসমীয়া সংস্কৃতি এখন ভঁৰাল, সোণালী অসমীয়া সংস্কৃতি সোণালী যুগে চাকৰি কৰি আছে, আৰু যিবিলাক টক দিবলৈ আহে মানুহ, ডাঙৰ ডাঙৰ মানুহ সাহিত্য সভাৰ সভাপতি, কলেজৰ একাডেমিক ডিপাৰ্টমেণ্ট কোনোবা সাহিত্য সভাৰ সভাপতি এনেকে আহে, ডাঙৰ ডাঙৰ সাহিত্যিক, ডাঙৰ ডাঙৰ গীতিকাৰ, ডাঙৰ ডাঙৰ গায়ক, মই খুব লাকি আছিলো দেই, মই যিখিনি মানুহৰ লগত সোমাইছো আৰু যিখিনি মানুহৰ আণ্ডাৰত মই ডাঙৰ হৈছো, ৰেডিঅ' শিকিছো, ৰেডিঅ' ব্ৰডকাষ্টিং শিকিছো, কেনেকে গান লিখে, কেনেকে গান কুৰ কৰে শিকিছো, মই যদিও গান নিলিখো।

সেইটো গান লিখাৰ ওপৰত মোৰ যথেষ্ট হেৰি আছে, মানে ধাউতি আছে, এনেকে গান লিখে। গতিকে মই আজি এতিয়া কিমান বছৰ হ'ল, মই ৰিটায়াৰ কৰাই 18 বছৰ 19 বছৰ হ'ব এতিয়া। গতিকে 19 বছৰ ৰিটায়াৰ কৰাৰ পিছতো মই ৰেডিঅ'ৰ লগতে সম্বন্ধ আছে। মই ৰেডিঅ' সদায় শুনো, মই ৰাতিপুৱা ৰাতিপুৱা শুনো, কেতিয়াবা শুনো, আৰু মই ৰাতি শুনো। গতিকে ৰেডিঅ' মোক যি টি দিছে, ৰেডিঅ' মোক জে বি দাস বনাইছে। এনেই মই গায়ক বাৰু, কিন্তু মই জে বি দাস দিলো, ব্ৰডকাষ্টিং জে বি দাস দিলো, কিন্তু ব্ৰডকাষ্টিং জে বি দাসো আকাশবাণী গুৱাহাটীয়ে মোক বনাইছে। বেলেগ বেলেগ ষ্টেচন চাকৰি কৰিছো মই, ডিব্ৰুগড়, তেজুত, আইজলত। গতিকে মই আকাশবাণী কেতিয়াও পাহৰিব নোৱাৰো, মৃত্যু হ'লেও মই মনত থাকিব। গতিকে আৰু 90 বছৰত হওক, ৰেডিঅ' 100 বছৰ হওক, 200 বছৰ হওক, সেইটো কামনা কৰিলোঁ। আৰু শ্ৰোতাসকলক কৈছোঁ, ৰেডিঅ' শুনিব, ৰেডিঅ' শুনিলে যিটো যেতিয়া আমেজ পায় সেইটো জীয়াই ৰাখিব। ৰেডিঅ' শুনিব কি বেছি অলিভ ৰেডিঅ'।

0: আমাৰ সৈতে এইবাৰ আকাশবাণীৰ প্ৰাক্তন ঘোষিকা বিবি দেৱী বৰবৰুৱা।
1: আকাশবাণী গুৱাহাটী 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনালো সকলো কৰ্মচাৰী শিল্পী সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনালো। মই যেতিয়া আকাশবাণীত যোগদান কৰিছিলো সেই সময়ত একেবাৰে আকাশবাণীৰ কথাবোৰ একেবাৰে বেলেগ ধৰণে আছিলে। সেই সময়ত গোটেই অসমতে এটাই ৰেডিঅ' ষ্টেচন আকাশবাণী গুৱাহাটী। সেইকাৰণে অসমৰ গণ্য মান্য সুপ্ৰতিষ্ঠিত বুদ্ধিজীৱী লেখক কবি সাহিত্যিক অভিনেতা আদি সকলোখিনি মানুহ আকাশবাণীলৈ আহিছিল তেখেতসকলৰ নিজস্ব নিজস্ব অনুষ্ঠান মানিবন্ধন কৰিবলৈ। তাৰ বাবে আকাশবাণীয়ে তেওঁলোকক আমন্ত্ৰণ জনায় আৰু তেনেকেই সকলো আহি ষ্টুডিঅ'ত মানিবন্ধন কৰে। আমি ঘোষকসকলৰ কামটো একেবাৰে বেলেগ ধৰণৰ অতি দায়িত্বপূৰ্ণ কাম আৰু এসপ্তাহ তিনিদিন চাৰিদিন যত্ন কৰি কষ্ট কৰি এজন প্ৰযোজকে একোটা একোটা অনুষ্ঠান প্ৰস্তুত কৰি টেপত বাণীবন্ধন কৰি আমাক দিয়ে। সেই অনুষ্ঠান ৰাইজৰ কাষলৈ শ্ৰোতাসকলে লৈ যোৱাটো আমাৰ কৰ্তব্য, আকৰ্ষণীয়কৈ নিব লাগিব। তেতিয়া আকৌ এটা কথা আছিলে দেই, আমি বেছি কথা ক'বও নোৱাৰোঁ, সীমিত কথাৰ মাজত আমাৰ কথা ক'বৰ কাৰণে দুটা গানৰ মাজত 10 ছেকেণ্ড, সেই 10 ছেকেণ্ডেই আমাৰ সময়। তাতে আমি এনেকে ক'ব লাগিব যাতে শ্ৰোতাসকল আমাৰ ঘোষণা শুনি আকৰ্ষিত হয় আৰু অনুষ্ঠানটোৰ প্ৰতিও আকৰ্ষিত হয়। পুনৰবাৰ আকাশবাণীৰ প্ৰতি মই কৃতজ্ঞ। আজিৰ এই পবিত্ৰ দিনত পবিত্ৰ খানত মই সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনালো।
2: আজিৰে পৰা আৰম্ভ হৈছে বন মহোৎসৱ। প্ৰতি বছৰে জুলাই মাহৰ পহিলা দিনটোৰ পৰা 7 জুলাইলৈকে পালন কৰা হয় এই বন মহোৎসৱ। পৰিৱেশ সংৰক্ষণ, বনাঞ্চল বৃদ্ধি তথা গছপুলি ৰোপণৰ প্ৰতি সকলো নাগৰিকক সজাগ কৰাই হৈছে এই মহোৎসৱৰ মূল উদ্দেশ্য। 1950 চনত দিল্লীৰ ৰাজঘাটত তদানীন্তন কৃষি আৰু খাদ্য মন্ত্ৰী কানহাইয়ালাল মানেকলাল মুন্সীয়ে এটি গছপুলি ৰোপণ কৰি শুভাৰম্ভণি ঘটাইছিল এই মহোৎসৱৰ। 2020 বৰ্ষৰ পৰা এই মহোৎসৱ জুলাই মাহৰ প্ৰথম সপ্তাহত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেউজ অঞ্চলৰ পৰিসৰ বৃদ্ধি, ক্ৰমান্বয়ে বৃদ্ধি পোৱা উষ্ণতা হ্ৰাস কৰা, খৰাঙৰ পৰিমাণ হ্ৰাস কৰা, ভূমিস্খলন ৰোধ কৰা, বৰষুণৰ পৰিমাণ বৃদ্ধি কৰিবলৈ এই বন মহোৎসৱৰ কাৰ্যসূচীৰ জৰিয়তে প্ৰচেষ্টা চলোৱা হয়। একাংশই প্ৰতিদিনে কৰা বন ধ্বংসযজ্ঞৰ বাবে স্বাধীনতাৰ পূৰ্বৰ 35% হাবি জংঘলৰ পৰিৱৰ্তে বৰ্তমান হ্ৰাস পাই হৈছেগৈ 21%। পৰিৱেশ সংৰক্ষণৰ বাবে বন মহোৎসৱৰ জৰিয়তে সপ্তাহজোৰা যি প্ৰচেষ্টা সেয়া শলাগিবলগীয়া। ৰাষ্ট্ৰীয় বন নীতি 1988 অনুসৰি কোনো এটা ভৌগোলিক অঞ্চলৰ মুঠ মাটিকালিৰ 33% বনাঞ্চল অতিকৈ জৰুৰী। দেশৰ সেউজ আৱৰণ বৰ্তাই ৰখাৰ স্বাৰ্থত প্ৰতি বছৰে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰা এই বন মহোৎসৱৰ গুৰুত্ব অপৰিসীম। জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণেৰে সেউজ আৰু প্ৰদূষণমুক্ত অসম নিৰ্মাণৰ সংকল্প লোৱা হয় এই বন মহোৎসৱৰ জৰিয়তে। বন আৰু বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে বৃহৎ সংখ্যক গছপুলি ৰোপণ কৰা হয় এই মহোৎসৱৰ জৰিয়তে। মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সম্পূৰ্ণ

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি ন আঠ বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মনজিত গগৈ। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰিছে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইমৰাম খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7 জিলাৰ 45,000 অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7 জিলাৰ 257 গাঁও

0: বানত ক্ষতিগ্ৰস্ত হৈছে। ধেমাজিৰ জোনাই, চেচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা চিমেন নদীৰ ওপৰত থকা ৰেলৱে দলংখন মেৰামতিৰ কাম অব্যাহত আছে বুলি সাংসদ প্ৰদান বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে লক্ষ্ণৌৰ পৰা বিশেষজ্ঞৰ দলে দলংখনৰ মেৰামতিৰ কাম দ্ৰুতগতিত কৰি আছে। বিশেষজ্ঞৰ দলটোৱে দিখাৰী নৈৰ ওপৰত থকা ৰেলৱে দলংখন পৰিদৰ্শন কৰি ইয়াৰ বৰ্তমানৰ অৱস্থা মূল্যায়ন কৰাৰ লগতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত উত্তৰ পূব সীমান্তৰ ৰেলৱে মহাপ্ৰবন্ধকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বানৰ মাজতো ধেমাজি জিলাৰ চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিভিন্ন অঞ্চলত শিশুসকলক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। বোকাখাত সমজিলাৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ অঞ্চলসমূহত পানী সোমাইছে যদিও এই পৰ্যন্ত কোনো জটিলতাৰ সৃষ্টি হোৱা নাই। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে যোৰহাট মাজুলী সংযোগী ফেৰী সেৱা বন্ধ ৰখা হৈছে। অৰুণাচলৰ পৰা নামি অহা ঢলে গহপুৰত সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ ল'বলৈ কালি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই গহপুৰ ভ্ৰমণ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সৈতে তেওঁ হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ বান আৰু খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। কালি কইনাধৰৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সংবিধানৰ 275নং অনুচ্ছেদৰ অধীনত অনুদান ধৰতি আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন্ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই বৈঠকত ৰাজ্যত জনজাতি ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। এই সন্দৰ্ভত ডাঃ পেগুৱে এইদৰে কয়।
1: প্ৰস্তাৱ দিছো ট্ৰাইবেল মিউজিয়াম এটা, ইয়াৰ এতিয়ালৈকে ক'ত হ'ব কোনো বা এইটো কি প্ৰাৰম্ভিক পৰ্যায়ত আছে যে অসমত এটা হেৰিটেজ জনজাতি সংগ্ৰহালয় আমি নিৰ্মাণ কৰাৰ প্ৰস্তাৱ আমি ৰাখিছোঁ আৰু তাৰ কাৰণে আমি খুব সোনকালে মাটিখিনি নিষ্পত্তি কৰিব লাগিব। তাৰপাছত তাৰ এটা প্ৰাককলন প্ৰস্তুত হ'ব। তাৰপাছত কিন্তু মন্ত্ৰীয়ে আমাক আশ্বাস দিছে যে কেন্দ্ৰীয় চৰকাৰে এই সংগ্ৰহালয় নিৰ্মাণৰ ক্ষেত্ৰত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব।
0: ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ আৰু ভূমি সংৰক্ষণৰ বাবে দেশবাসীক সেউজ আৱৰণ বৃদ্ধিৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বন মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। 1950 চনত ডঃ কে এম মুন্সীয়ে শুভাৰম্ভ কৰা এই মহোৎসৱত অৰ্থনৈতিক, পৰিৱেশজনিত আৰু নান্দনিক দিশৰ পৰা গছ গছনিৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলাই অহা হৈছে। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই মুনীশ শৰ্মা।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ স্বৰচিত গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয়, জানি লওক, সতৰ্ক হওক।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী ৰাণু বৈশ্য, গীতৰচনা আনন্দ চন্দ্ৰ বৰুৱাৰ, প্ৰযোজনা যজ্ঞ বেজবৰুৱাৰ।

0: আনন্দচন্দ্ৰ বৰুৱাৰ ৰচনাৰে ৰাণু বৈশ্যৰ কণ্ঠৰ গীতটি শুনিলে।
1: আজিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতে পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে। তোমার কার্ড আর পিন দিয়া, মূল কার্ডর ডিটেলস মই মুখ নিজে দি দিম।
2: আরবিআই কয় আপনার পিন, ওটিপি, সিভিভি বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড আনর লগত শেয়ার নকরিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব।
1: বাই গার্লস, কোন ফালে গইছা?
2: শুনা নাই?
1: নো শেয়ারিং।
2: আরবিআই কয় জানি ল, সতর্ক হও।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
4: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
3: উপজা দিনৰ সুবাস
5: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
4: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ
4: উভতি আহিছো গীতিমালিকা অনুষ্ঠানৰ মাজলৈ অনুষ্ঠানত এইবাৰ শুনোৱা হওক সাহিৰুদ্দিন আলী আহমেদৰ কথাৰে মনোৰঞ্জন গগৈ আৰু মালবিকা বৰাৰ দ্বৈত কণ্ঠৰে গীত প্ৰযোজনা বিপুল বৰুৱাৰ

0: ৰঞ্জন গগৈ আৰু মালবিকা বৰাৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল চহিৰুদ্দিন আলী আহমেদৰ।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলক এইখিনিতে জনাই থওঁ, আজি পুৱা 9:20 আকাশবাণীৰ 79 প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ। আমাৰ আজিৰ অতিথি চেতনা দাস, বিউটি শৰ্মা বৰুৱা, অৱনী বৰা আৰু হীৰকজ্যোতি শৰ্মা। অনুষ্ঠানটি আগবঢ়াব সীমান্ত বাৰ্মাই। শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ বেণুধৰ কলিতা, প্ৰযোজনা অৱনী ৰঞ্জন পাঠকৰ।

0: বেণুধৰ কলিতাৰ গীতৰ কথাৰে সেয়া আছিল সংগীতা বৰঠাকুৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ।

0: হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিস, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিস আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
1: বুকিংৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠত হীৰেণ ভট্টাচাৰ্য ৰচিত গীতটি শুনিলে। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল দনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অৰুণাচলত বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন, সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান আইন কাৰ্যকৰী, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত ছুইডেনৰ বিৰুদ্ধে ফ্ৰান্সৰ 3-0 জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি ধাৰাষাৰ বৰষুণৰ বাবে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ অঞ্চলসমূহৰ পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ লগতে যথাসম্ভৱ শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে সকলো প্ৰকাৰে সহায় আগবঢ়াব বুলি শ্ৰীসিন্ধিয়াই প্ৰকাশ কৰে। তেওঁ লগতে ক্ষতিগ্ৰস্তসকলৰ সুৰক্ষা আৰু কল্যাণ কামনা কৰি শীঘ্ৰেই এই পৰিস্থিতিৰ অৱসান ঘটিব বুলি আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ছিকিমৰ মুখ্যমন্ত্ৰী পেম সিং টামাং আৰু মণিপুৰৰ মুখ্যমন্ত্ৰী ইয়ুমনাম খেমচান্দ সিঙৰ সৈতেও আলোচনা কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ নামনি অঞ্চলত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7 জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7 জিলাৰ

0: 57খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ইপিনে চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা চিমেন নদীৰ ওপৰত থকা ৰেলৱে দলংখন মেৰামতিৰ কাম অব্যাহত আছে বুলি সাংসদ প্ৰদান বৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে লক্ষ্ণৌৰ পৰা বিশেষজ্ঞৰ দলে দলংখনৰ মেৰামতিৰ কাম দ্ৰুতগতিত কৰি আছে। বিশেষজ্ঞৰ দলটোৱে দিখাৰী নৈৰ ওপৰত থকা ৰেলৱে দলংখন পৰিদৰ্শন কৰি ইয়াৰ বৰ্তমানৰ অৱস্থা মূল্যায়ন কৰাৰ লগতে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱে মহাপ্ৰবন্ধকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে বানৰ মাজতো ধেমাজি জিলাৰ চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিভিন্ন অঞ্চলত শিশুসকলক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা স্বাস্থ্যকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। বোকাখাত সমজিলাৰ ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ দ অঞ্চলসমূহত পানী সোমাইছে যদিও এই পৰ্যন্ত কোনো জটিলতাৰ সৃষ্টি হোৱা নাই। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে যোৰহাট মাজুলী সংযোগী ফেৰীসেৱা বন্ধ ৰখা হৈছে। অৰুণাচলৰ পৰা নামি অহা ঢলে গহপুৰত সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ ল'বলৈ কালি ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই গহপুৰ ভ্ৰমণ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সৈতে তেওঁ হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ বান আৰু খহনীয়া ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। দুদিনীয়া উত্তৰ পূব ভ্ৰমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্টাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্ৰীচৌহানে ক্ষতিগ্ৰস্ত লোকসকলক কৰা সাক্ষাৎকালত তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পাছতে অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত শ্ৰীচৌহানে বৰ্তমানৰ বান পৰিস্থিতি, সাহায্য, পুনৰ্বাসন ব্যৱস্থা আৰু ভৱিষ্যৎ পদক্ষেপৰ বিষয়ে আলোচনা কৰে। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন পৰ্যালোচনা কৰিব। কালি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে অৰুণাচল আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক এই কঠিন সময়ৰ সাহসেৰে মোকাবিলা কৰিবলৈ আহান জনায়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই সংকটৰ পৰা পৰিত্ৰাণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: প্ৰাকৃতিক সম্পদা সে ভৰপূৰ আমাৰ প্যাৰা অৰুণাচল, লেকিন প্ৰাকৃতিক আপদা কে কাৰণ আজি তবাহী কে কগাৰ পৰ হে। জগে জগে হম লোক দেখ ৰহে হেঁ, অতিবৃষ্টি, ভাৰী বৰ্ষা কে কাৰণ, লেণ্ড স্লাইড কে কাৰণ ৰাস্তে কট গয়ে হেঁ, ব্ৰিজেজ টুট গয়ে হেঁ। আৰু অভি জেছা হম আপনে ভাই বহনোঁ সে বাত কৰ ৰহে থে, ঘৰ মে ভি মকান টুট গয়ে, উনমে মলবা ভৰা হুৱা হে, ঘৰ মে ৰখা সাৰা সামান বৰবাদ হো গয়া হে। किरण जी और मैं मुख्यमंत्री जी के साथ हम लोग प्रधानमंत्री जी के निर्देश पर दिल्ली से आए हैं। नुकसान बहुत भयानक हुआ है, जबरदस्त हुआ है, और जो नुकसान है उसका हम आकलन करेंगे डैमेजेज का, और आकलन करके संकट इस घड़ी में कैसे केंद्र सरकार भी प्रदेश सरकार के माध्यम से अपनी जनता की पूरी मदद करे उसका प्रयास करेंगे। हम कोई कसर नहीं छोड़ेंगे। तो जिस तरह का नुकसान हुआ है उसकी भरपाई करेंगे। मकान अगर कच्चे हैं, टूटे हैं, तो भी उनको सहायता के लिए राशि दी जाएगी।
0: শোণিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত বাস কৰা লোকসকলৰ বাবে নৌকা স্বাস্থ্যসেৱাৰ দলে প্ৰতিমাহে নৌকা ক্লিনিক স্থাপন কৰি 18টাকৈ স্বাস্থ্য শিবিৰ মুকলি কৰি আহিছে। ইয়াৰ জৰিয়তে গাইটাপু, বিন্দেটাপু, ফৰছে, তিনিটিকিয়া, পশ্চিম লালটাপুকে ধৰি চৰ অঞ্চলৰ মুঠ 13খন গাঁৱৰ ৰাইজে স্বাস্থ্যসেৱা লাভ কৰিছে। এই নৌকা ক্লিনিকত এগৰাকী চিকিৎসা বিষয়া, এগৰাকী এ এন এম, এজন ফাৰ্মাচিষ্ট, এজন পৰীক্ষাগাৰ কৰ্মী আৰু অন্যান্য সহকাৰী স্বাস্থ্যকৰ্মীয়ে নিৰন্তৰ সেৱা আগবঢ়াই আছে। তেওঁলোকে প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ঋতুভিত্তিক ৰোগ প্ৰতিৰোধৰ বাবে সজাগতা সভাও অনুষ্ঠিত কৰি আহিছে। ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰতিবেদন বিবেচনাধীন হৈ আছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে প্ৰকাশ কৰিছে। কালি কইনাডৰাৰ ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। এই বৈঠকত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকে। বৈঠকত একলব্য আদৰ্শ আৱাসিক বিদ্যালয় সংবিধান 275 এক নম্বৰ অনুচ্ছেদৰ অধীনত অনুদান, ধৰতী আবা জনজাতীয় গ্ৰাম্য উৎকৰ্ষ অভিযান আৰু প্ৰধানমন্ত্ৰী বন্ধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী

0: আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই বৈঠকত ৰাজ্যত জনজাতি ঐতিহ্য সংগ্ৰহালয় স্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ ভি ভি জি ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয় বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে ভি ভি জি ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস। কেন্দ্ৰটোৱে আজি প্ৰতিষ্ঠাৰ 79 বৰ্ষত পদাৰ্পণ কৰিছে। 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হয়। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মিছ মেহৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেণ ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, লুৎফুৰ ৰহমান, নীলু চক্ৰৱৰ্তী, আৰতী দাস বৈৰাগী, অৱন বৰপূজাৰী, নীৰেণ বৰুৱা আদিৰ দৰে অনেক গুণী জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে। আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও নিতৌ শ্ৰোতাৰ উপযোগী ন ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। প্ৰতিষ্ঠা দিৱসৰ এই শুভক্ষণত কেন্দ্ৰটোৰ মুৰববী তথা উপসঞ্চালক প্ৰধান ৰবীন বৰুৱে এইদৰে কয়।
1: নমস্কাৰ, আজি আকাশবাণী গুৱাহাটীৰ 79তম প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে মই আকাশবাণীৰ বৰ্তমান আৰু অতীতৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত থকা সমূহ বিষয়া কৰ্মচাৰীলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ। এই জন্মদিন উলহ মালহেৰে উদযাপন কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আকাশবাণী গুৱাহাটীয়ে এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। এই উদযাপন আজি সন্ধিয়া 6:30 পৰা আৰম্ভ হ'ব। মই সকলো শ্ৰোতাকে এই অনুষ্ঠানলৈ সাদৰেৰে নিমন্ত্ৰণ জনালো। ধন্যবাদ।
0: আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইয়ান গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকাখনো উন্মোচন কৰা হ'ব। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিগত 5 বছৰ ধৰি জিলা প্ৰশাসনে এই দিনটোতে গোৱালপাৰা জিলা দিৱস পালন কৰি আহিছে। উল্লেখযোগ্য যে 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ এই দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। আজিৰ কাৰ্যসূচী সন্দৰ্ভত আয়ুক্ত প্ৰদীপ টিমুঙে এইদৰে কয়।
2: জিলা দিৱসৰ যি প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমি শেষ কৰিছোঁ। আমি ভালুকডুবিৰ চাকিট হাউচ, নিউ চাকিট হাউচৰ পৰা আমি আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈকে আমি এটা দৌৰ বা ফান ৱাক এটা আমি এটা অৰ্গেনাইজ কৰিছিলোঁ। উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে দৌৰ কৰিছে, জ্যেষ্ঠ যিখিনি আছে আমাৰ বয়সীয়া তেওঁলোকে খোজ কাঢ়িছে, তেনেকৈ যথেষ্ট সংখ্যক লোক, প্ৰায় 200-300তকৈ বেছিয়ে হ'ব চাগে মানুহ, ল'ৰা ছোৱালী, তেওঁলোকে আহি যোগদান কৰিছে। মই সকলোকে ধন্যবাদ জনাইছোঁ।
0: ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শৰ্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা পোছা কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা 3 জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক

0: নৰ জৰা কৰিব। ফিফা বিশ্বকাপ ফুটবলত নকআউট পৰ্যায়ৰ এখন খেলত আজি পুৱা নিউয়ৰ্কৰ নিউজাৰ্চি ষ্টেডিয়ামত ফ্ৰান্সে ছুইডেনক 3-0 গলত পৰাস্ত কৰি 16 ৰাউণ্ডত প্ৰৱেশ কৰে। খেলখনত এমবাপে 2টা গল দি এইবাৰৰ বিশ্বকাপত নিজৰ গলৰ সংখ্যা 18টালৈ বৃদ্ধি কৰে। খেলুৱৈগৰাকীয়ে সম্প্ৰতি এইবাৰৰ বিশ্বকাপত মিৰোশ্লাভ ক্লোজৰ 2টা গল আৰু লিঅ'নেল মেছিৰ পৰা মাত্ৰ 1টা গল পিছপৰি আছে। খেলখনৰ 86 মিনিটত আৰ্লিং হালেণ্ডৰ গলৰ জৰিয়তে শীৰ্ষ 16ত নৰৱেৰ স্থান নিশ্চিত হয়। ইয়াৰ পাছত অহা দেওবাৰে নিশা 16 ৰাউণ্ডত নৰৱে ব্ৰাজিলৰ বিৰুদ্ধে খেলিব। ইকুৱেডৰ আৰু মেক্সিকোৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত আজি মেক্সিকো 2-0 গলত আগবাঢ়ি আছে। আনহাতে ইংলেণ্ডে আজি নিশা ভাৰতীয় সময় অনুসৰি 9:30 বজাত কংগোৰ বিৰুদ্ধে খেলিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। চোৰাং সোণৰ সৰবৰাহৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ মাজতে কালি গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হয়। খাৰঘুলী অঞ্চলৰ পৰা প্ৰায় 38 কিলোগ্ৰাম সোণসহ আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় 54 কোটি টকা বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে। এই বাতৰিটোৱে আজি অন্যান্য কাকতসমূহৰ লগতে নিয়মীয়া বাৰ্তা, দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, অসমীয়া প্ৰতিদিন আদি কাকতৰ প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। গুৱাহাটীৰ কইনাধৰাত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসম চৰকাৰৰ জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে কালি 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে। দৈনিক জনমভূমি কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। 1901 চনৰ পৰা বৰ্তমান পৰ্যন্ত জুন মাহত এইবেলি সৰ্বনিম্ন বৰষুণ হৈছে বুলি দি আছাম ট্ৰিবিউন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অৰুণাচলত বান পৰিস্থিতি পৰিদৰ্শন, ৰাজ্যৰ 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰী গোটৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ বিবেচনাধীন, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপজা দিনৰ সুবাস শীৰ্ষক অনুষ্ঠান আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত ছুইডেনৰ বিৰুদ্ধে ফ্ৰান্সৰ 3-0 গলত জয়লাভ।
2: পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি যাওঁ আহক ধেমাজি জিলালৈ। আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মাৰ পৰা জানো আহক ধেমাজি জিলাৰ ৰেহৰূপ। ধেমাজি জিলাত অচিৰেই দেখা যাব সহস্ৰাধিক মহিলা ৰাজমিস্ত্ৰী। ইতিমধ্যে লক্ষ্মী মিস্ত্ৰী নামেৰে নামকৰণ কৰা ধেমাজিৰ 1000 মহিলা ৰাজমিস্ত্ৰীক প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে গৃহ নিৰ্মাণৰ মিস্ত্ৰী কামৰ বাবে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিয়ে মহিলা সবলীকৰণৰ ক্ষেত্ৰত নতুন নতুন পথৰ সন্ধান দিয়াৰ সময়তে ধেমাজি জিলাত শেহতীয়াকৈ 1000 মহিলাই ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি লক্ষ্মী মিস্ত্ৰী নামেৰে আত্মপ্ৰকাশ কৰিবৰ বাবে সাজু হৈ উঠিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ইতিমধ্যে জিলাখনৰ 6টা উন্নয়ন খণ্ডৰ সকলোবোৰ পঞ্চায়ত সামৰি গ্ৰাম্য মহিলাসকলক লক্ষ্মী মিস্ত্ৰী ৰূপে প্ৰতিষ্ঠিত কৰাৰ বাবে 53 দিনীয়া বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইতিমধ্যে জিলাখনৰ মাছখোৱা, বৰদলনি আৰু ধেমাজি উন্নয়ন খণ্ডত এই প্ৰশিক্ষণ প্ৰায় সম্পূৰ্ণ হৈছে আৰু ইয়াৰ জৰিয়তে 1000 গৰাকী দক্ষতা সম্পন্ন লক্ষ্মী মিস্ত্ৰী গৃহ নিৰ্মাণৰ পকী কাম কৰিবৰ বাবে সাজু হৈ উঠিছে। বিভাগীয় সূত্ৰই জনোৱা অনুসৰি শীঘ্ৰে জিলাখনৰ আন 3টা পঞ্চায়ত কৰ্মে চিমেন চিচিটঙানী, চিচি বৰগাঁও আৰু মুকংচেলেক উন্নয়ন খণ্ডত লক্ষ্মী মিস্ত্ৰীৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। ভাৰত চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে দায়িত্ব প্ৰদান কৰা মহাৰাষ্ট্ৰৰ এটা প্ৰতিষ্ঠানে ৰুৱেল মেচন ট্ৰেইনিং মিছনৰ অধীনত গ্ৰাম্য মহিলাসকলক ৰাজমিস্ত্ৰীৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। উল্লেখ্য, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ দ্বাৰা আৰম্ভ কৰা এই বিশেষ আঁচনিখনে 2025 চনৰ 17 মে'ত গুৱাহাটীত কেন্দ্ৰীয় গ্ৰাম্য উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল।

0: ধেমাজিৰ এটা বিশেষ অঞ্চল। কেৱল ক্ৰীড়াৰ বাবেই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা এই অঞ্চলটোৰ পৰাই ওলাই আহিছে ভালে সংখ্যক প্ৰতিভাসম্পন্ন সুদক্ষ খেলুৱৈ। ধেমাজিৰ লগতে ৰাজ্য তথা দেশৰ গৌৰৱ উজ্বলাই তোলা বাটঘৰীয়া অঞ্চলৰ ক্ৰীড়াৰ পৰিৱেশ সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভালে সংখ্যক সুদক্ষ খেলুৱৈ উপহাৰ দিবলৈ সক্ষম হোৱা ধেমাজি জিলাৰ এটা বিশেষ অঞ্চল হৈছে বাটঘৰীয়া। অঞ্চলটোৰ সুদীৰ্ঘদিন ক্ৰীড়াৰ অনুকূল পৰিৱেশ, চৰ্চা আৰু অনুশীলন অব্যাহত থকাৰ বাবেই ভাৰ উত্তোলন, যোগাসন, ফুটবল, ভলীবল, টাইকোৱাণ্ডো, কাৰাটে আদি প্ৰায়বোৰ খেলতে বাটঘৰীয়া অঞ্চলটোৰ খেলুৱৈয়ে আজিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হৈছে। কেৱল ক্ৰীড়াৰ বাবেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বাটঘৰীয়া অঞ্চলটোৰ পৰাই ধেমাজিত সুদক্ষ খেলুৱৈৰ সৃষ্টি হৈছে আৰু সময়ে সময়ে এইসকল খেলুৱৈয়ে ৰাজ্য তথা দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। ভাৰ উত্তোলনত বৰ্তমানলৈকে বাটঘৰীয়া অঞ্চলৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক লাভ কৰিছে পাপুল চাংমাই, ৰেখামণি গগৈ, পম্পী শইকীয়া, মনালিছা সোণোৱাল, দীতিমণি সোণোৱাল

0: রাজ্য তথা জিলাখনলৈ সুনাম কঢ়িয়াইছে। ভাৰোত্তোলন ক্ৰীড়াৰ লগতে টাইকোৱাণ্ডোটো উজলি উঠিছে বাটভূঞা অঞ্চলৰ খেলুৱৈ। অঞ্চলটোৰ টাইকোৱাণ্ডো খেলুৱৈ পদুম সোণোৱাল আৰু বিপুল সোণোৱালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিছে। তদুপৰি টাইকোৱাণ্ডোত 5 গৰাকী খেলুৱৈয়ে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰিবলৈ সুযোগ পাইছে। একেদৰে যোগাসন ক্ৰীড়াত অঞ্চলটোৰ 5 গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিছে। বাটভূঞা অঞ্চলৰ আঞ্চলিক ক্ৰীড়া সংঘই ক্ৰীড়া উত্তৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা অনুকূল পৰিৱেশৰ বাবেই আজি অঞ্চলটোৰ খেলুৱৈসকল আগবাঢ়ি যোৱাত সফল হৈছে। সীমিত ক্ৰীড়া আন্তঃগাঁথনিৰ মাজতে বাটভূঞা অঞ্চলত নিত্য নতুন খেলুৱৈয়ে আজি ৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।
1: ধেমাজিৰ আৰ্থসামাজিক সংগঠন ভোগ জৰাই 2017 চনৰ পৰাই ধেমাজিত সমাজ জীৱনৰ প্ৰতি অলেখ অৱদান আগবঢ়োৱা ব্যক্তি তথা প্ৰতিষ্ঠানসমূহক সন্মান আৰু স্বীকৃতি প্ৰদান কৰি আহিছে। অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈলৈ এইবাৰ ভোগ জৰাই আগবঢ়াইছে জিয়াধল উপত্যকা বঁটা। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: ধেমাজিৰ আৰ্থসামাজিক সংগঠন ভোগ জৰাৰ উদ্যোগত মাছখোৱা প্ৰেছ ক্লাব আৰু মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যোৱা 20 জুনত মাছখোৱা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় জিয়াধল উপত্যকা বঁটা প্ৰদান অনুষ্ঠান। অনুষ্ঠানত এইবাৰ অসমৰ বিশিষ্ট সাহিত্যিক লেখিকা নিবেদিতা বৰা সন্দিকৈ এই বছৰৰ জিয়াধল উপত্যকা বঁটা প্ৰদান কৰা হয়। অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁ অনন্য অৱদান, সুদীৰ্ঘ সাধনা আৰু সৃষ্টিশীল কৃতিত্বৰ স্বীকৃতিস্বৰূপে ভোগ জৰাই সাহিত্যিকগৰাকীলৈ এই বছৰ এই সন্মান প্ৰদান কৰে।
1: জিলাৰ এহৰূপৰ বাবে আজিলৈ নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ এহৰূপ। নমস্কাৰ।
2: জিলাৰ এহৰূপ অনুষ্ঠানত আজি ধেমাজি জিলাৰ এহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা মহেন্দ্ৰনাথ শৰ্মা।

0: মোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
6: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
7: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
6: তাৰ মানে?
7: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
6: তাত কি হয়?
7: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
6: মানে
7: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
6: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
8: আদৰৰ শ্ৰোতা, আকাশবাণী গুৱাহাটীৰ 79 প্ৰতিষ্ঠা দিৱস উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি সন্ধিয়া 6:30 পৰা আয়োজিত উপজা দিনৰ সুবাহ শীৰ্ষক অনুষ্ঠানলৈ আপোনালোক আটাইকে সাদৰ আমন্ত্ৰণ জনালোঁ। আপোনালোকক এইখিনিতে জনাই ভাল পাম যে আজি আকাশবাণী তেজপুৰ কেন্দ্ৰৰো প্ৰতিষ্ঠা দিৱস। উত্তৰ অসমৰ এটি উল্লেখযোগ্য আকাশবাণী কেন্দ্ৰ হৈছে আকাশবাণী তেজপুৰ। 2001 জুলাইত তেজপুৰৰ মৰাভৰলীত কেন্দ্ৰটোৱে প্ৰতিষ্ঠা লাভ কৰিছিল। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাৰ তৰফৰ পৰাও প্ৰতিষ্ঠা দিৱসৰ অভিনন্দন জ্ঞাপন।

0: অৰ্পণ কৰিছে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিচ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: নিবেদন কৰা হৈছে আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ। অনুষ্ঠানটিৰ আঁত ধৰিছে সীমান্ত বাৰ্মায়।

0: অপমান অঁ সেইটো বেছি নহয়
1: সুপ্ৰভাত আদৰৰ শ্ৰোতা প্ৰভাতী তৰংগৰ এটি অতি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ আদৰৰ শ্ৰোতা অতি বিশেষ আমাৰ প্ৰাণৰ আজি অনুষ্ঠান বুলি কৈছোঁ কিয়নো আপোনাৰ আটাই জ্ঞাত ইতিমধ্যে বিভিন্ন খবৰৰ জৰিয়তে বা আপোনাৰ এই ডেট আজি যিটো দিন সেই দিনটোৰ বিষয়ে জানে পহিলা জুলাই আৰু এই দিনটো হৈছে আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিব আৰু সেয়েহে আজি প্ৰভাতী তৰংগত আমি ৰাখিছোঁ এটা গৌৰৱোজ্জ্বল যাত্ৰা আকাশবাণী গুৱাহাটীৰ গতিকে 79তম বছৰত আকাশবাণী গুৱাহাটী এই কথাটো আমি বিষয় ৰাখিছোঁ আৰু এই বিষয়ে কথা পাতিবলৈ ষ্টুডিঅ'ত আমাৰ কেইবাগৰাকীও অতিথি আজি বিশেষভাৱে তেখেতসকল আমি আমন্ত্ৰণ কৰি আনিছোঁ আৰু আৰম্ভণিতে তেখেতসকলক চিনাকি কৰাই দিবলৈ পাই মই ভাল পাম। আমাৰ সৈতে উপস্থিত আছে আমাৰ এই বছৰত সংগীত নাটক একাডেমি বঁটা লাভ কৰিছে চেতনা বাইদেউৰ নামেই পৰিচয় আপোনাৰ টিভিৰ পৰ্দাত ৰেডিঅ'ত বহুত তেখেতক শুনিছে নাটক বাইদেউ স্বাগতম জনাইছোঁ আপোনাক আমাৰ আজি এই বিশেষ অনুষ্ঠানলৈ আকাশবাণীৰ এই উপজা দিনত। আমাৰ সৈতে আছে বিউটি শৰ্মা বৰুৱা এগৰাকী জনপ্ৰিয় গায়িকা আকাশবাণীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গায়িকা কেইবা দশক ধৰি তেখেত আকাশবাণীৰ সৈতে জড়িত হৈছে। তেখেতৰ সংগীতৰ শ্ৰোতা আমাৰ সকলোৱে জানে তেখেতৰ গীতৰ বিষয়ে গতিকে আপোনাক স্বাগতম জনাইছোঁ আজিৰ এই বিশেষ অনুষ্ঠানলৈ বাইদেউ। হয় আমি স্বাগতম জনাইছোঁ হীৰক জ্যোতি শৰ্মা এগৰাকী উদীয়মান শিল্পী লোকগীতৰ শিল্পী আৰু লাহে লাহে সকলোৱে চিনা হৈছে অসমত হীৰক জ্যোতি শৰ্মা বুলি ক'লে আৰু এইবাৰ এটা সংগীত নাটক অকাডেমি বঁটা লাভ কৰিছিলোঁ উস্তাদ বিল্লিমা বিছমিল্লা খাঁ যিটো যুৱ বঁটা সেই বঁটা লাভ কৰিছে গতিকে স্বাগতম জনাইছোঁ। আৰু ষ্টুডিঅ'ত উপস্থিত আছে আকাশবাণী গুৱাহাটীৰ সোণালী কণ্ঠ বুলি সদায় আমি কওঁ আমাৰ গুৰু অৱনী বৰা স্বাগতম জনাইছোঁ অৱনী দা। দীৰ্ঘ সময় ধৰি এই আকাশবাণী কেন্দ্ৰতে জড়িত আছিলে আজিও জড়িত হৈ আছে আপুনি যদি আপোনাক স্বাগতম জনাবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু শুভেচ্ছা যাচিছোঁ। এগৰাকী সহকৰ্মী হোৱাৰ আমাৰ সৌভাগ্য হৈছিলে আপোনাৰ সৈতে কাম কৰাৰ গতিকে
0: ময়ো সকলোকে শুভেচ্ছা জনাইছোঁ আজি প্ৰতিষ্ঠা দিৱসৰ।
1: আমাৰ সৈতে দুগৰাকী সংগীত শিল্পী ইয়াত উপস্থিত আছে আজি কী বোৰ্ডত আছে অমৰজ্যোতি ডেকা আকাশবাণীৰ নিয়মীয়া এগৰাকী শিল্পী তেখেতে বিভিন্ন অনুষ্ঠানত আমাৰ অংশ লৈ থাকে কী বোৰ্ডত তেখেতে আছে স্বাগতম জনাইছোঁ অমৰজ্যোতি ডেকা আপোনাক। গীটাৰত আছে আমাৰ জগদীশ শৰ্মা এগৰাকী চিনাকি মুখ টিভিৰ পৰ্দাত ৰেডিঅ'ত আপোনালোকে শুনি থাকে দেখি থাকে বিভিন্ন অনুষ্ঠানত আমাৰ যিবিলাক বিশেষ ৰেকৰ্ডিং হয় তাত তেখেতসকলে সংগত কৰে আৰু তেখেতসকলৰ অবিহনে আমাৰ অনুষ্ঠানবিলাক আধৰুৱা হৈ থাকে। স্বাগতম জনাইছোঁ দুয়োগৰাকীক আমাৰ আজিৰ অনুষ্ঠানলৈ। অৱনীতা ক'ৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম দীঘলীয়া এটা যাত্ৰা এটা 79 বছৰত আকাশবাণী গুৱাহাটী এটা নষ্টালজিক হোৱা কথা আমাৰ বাৰু এটা কম বছৰ আপোনাৰ এটা দীঘলীয়া সময় গৈছে তাৰো আগত সময় আছিলে 1948 চনত 1 জুলাইত অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী আৰম্ভ হৈছিলে। প্ৰথম কেন্দ্ৰটোৰ নাম অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং
0: গুৱাহাটী
1: দুটা কেন্দ্ৰ হৈছিলে সমান্তৰালভাৱে হয়তো যিটো মূল কেন্দ্ৰ শ্বিলঙত আছিলে তাৰপাছত এটা অনুষ্ঠিতীয়া কেন্দ্ৰ ইয়াতো সেই সময়তে একে সময়তে হোৱা বুলি আজি যিটো আমি খবৰ কাগজতো পাইছোঁ তেনেকুৱা ধৰণৰ এটা কথা আছে সেই তথ্য আছে যদি বিচাৰি উলিয়াই সেইটো পোৱা যাব আপুনি হয়তো জ্ঞাত এই বিষয়ে। গতিকে কেনেধৰণৰ এটা যাত্ৰা আমাৰ এই বিষয়ে আমি কথা পাতিম আৰু অসমৰ কৃষ্টি সংস্কৃতিৰ এই বৰপথাৰখনৰ আকাশবাণীৰ যিটো অৱদান সেই কলিকতাৰ প্ৰচাৰৰ সময়ৰ

0: যেটা আরম্ভ হয়েছিল 1943 চনৰ পৰা আজিৰ এই যাত্ৰালৈকে এটা গৌৰৱোজ্জ্বল যাত্ৰা বুলি কবলগীয়া দীঘলীয়া যাত্ৰা, গৌৰৱোজ্জ্বল যাত্ৰা, গতিকে গোটেই বিবেক বুদ্ধি বিচাৰ আকাশবাণীয়ে গঠন কৰিছিলে বুলি সকলোৱে কয়। সেই কথাটো সেই বিষয়ে বিতংকৈ বাইদেউ আমি কথা পাতিম আটাইৰে সৈতে। কিন্তু আমাৰ এটা থিম চঙৰ নিচিনা, যদি থিম চং বুলি আমি কওঁ বা নকওঁ, আকাশবাণী যিকোনো অনুষ্ঠান হ'লে এটা বিশেষ গীত আমি প্ৰচাৰ কৰোঁ, আদৰ শ্ৰোতা বোলে শুনি থাকে এই গীতটি। আৰু আমাৰ স্বনামধন্য গীতিকাৰ কীৰ্তি কমল ভূঞা এই কেন্দ্ৰৰে এগৰাকী ঘোষক আছিলে, সকলোৱে চিনি পায় তেখেতক গীতিকাৰ হিচাপে আজি। আৰু আমাৰ জ্যেষ্ঠ তেখেতলৈ আমি শ্ৰদ্ধা যাচিছোঁ, আজিৰ এই অনুষ্ঠানত শুভেচ্ছা যাচিছোঁ। কীৰ্তিদা, যদি আপুনি অনুষ্ঠান শুনি আছে, আপোনাৰ সেই গীতটিৰে আজিৰ এই সুৰীয়া যাত্ৰা আমি আৰম্ভ কৰিব খুজিছোঁ, আৰু আমাক গীতালী ভট্টাচাৰ্য আছে সহযোগ কৰিব গীতটি শুনোৱাত। প্ৰথমতে আপুনি দা, মই আকাশবাণী, আমি সকলোৱে আকাশবাণী হৈ পৰিছোঁ আজি, মই
1: আকাশবাণী। এই গীতটি কীৰ্তিদাই লিখিছিলে আকাশবাণীৰ যেতিয়া 50 বছৰ হৈছিলে 98 সেই উপলক্ষে লিখিছিলে।
0: আদৰ্শতা আজি আন এটা কাৰণে বিশেষ, আপোনালোকে এটা অসমৰ অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ, যাক আমি যিখন চহৰ বা নগৰ বুলি কৈছে, তেজপুৰ সাংস্কৃতিক নগৰ অসমৰ, তাৰ যি তেজপুৰ কেন্দ্ৰ আছে আকাশবাণী তেজপুৰৰ প্ৰতিষ্ঠা দিব 2000 চনৰ 1 জুলাইত তেজপুৰ কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিলে। গতিকে আমি তেজপুৰবাসীক লৈ কিহত, কিয়নো তেখেতসকলে আমাৰ এই অনুষ্ঠান ৰিলে কৰি আছে, সেই অঞ্চলত শুনা হয় আমাৰ এই অনুষ্ঠান ৰাতিপুৱাৰ সময়খিনি গুৱাহাটী কেন্দ্ৰত তেখেতে ৰিলে কৰে। এতিয়া আমাৰ যিসকলে তেজপুৰ কেন্দ্ৰ শুনি আছে আদৰ শ্ৰোতা, আমি সেইসমূহ শ্ৰোতাৰ লগতে তেজপুৰ কেন্দ্ৰৰ আমাৰ বিষয়ববীয়া সকলোকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰতিষ্ঠা দিৱসৰ। আৰু আমালৈকে বাৰ্তা, সৰু বাৰ্তা পঠিয়াইছে তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসে। মই বাৰ্তাটো আৰম্ভণিতে পঢ়ি দিব খুজিছোঁ, তেখেতে অকণমান লিখি পঠিয়াইছে আচলতে সেই কেন্দ্ৰটোৰ বিষয়ে, যে উত্তৰ অসমৰ এটি উল্লেখযোগ্য আকাশবাণী কেন্দ্ৰ হৈছে আকাশবাণী তেজপুৰ। 2000 চনৰ 1 জুলাইত তেজপুৰৰ পৰা ভৰলীত প্ৰতিষ্ঠা লাভ কৰিছিল কেন্দ্ৰটোৱে। আজি কেন্দ্ৰটোৰ 26 সংখ্যক প্ৰতিষ্ঠা দিব, আৰু 102.4 MHz যোগে FM আৰু 226.66 kHz যোগে মিডিয়াম ৱেভত কেন্দ্ৰটো 5:53 পৰা দিনৰ 3:30 বজালৈ আকাশবাণী গুৱাহাটী অনুষ্ঠান, দিনৰ 3:30 বজাৰ পৰা সন্ধিয়া 5:23 বজালৈ বিবিধ ভাৰতী সেৱা ৰিলে কৰে। কেন্দ্ৰটোৱে নিজা অনুষ্ঠান প্ৰচাৰ কৰে সন্ধিয়া 5:23 পৰা নিশা 10:30 বজালৈ। কেন্দ্ৰটোৰ জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত আছে, হয়তো শ্ৰোতাই জানে, তথাপিও তেখেতে লিখিব দিয়েছে যে ভদাইৰ চোতালৰ মেল, ফোন ইন, গানে গানে, বৰ্ণালী আদি। গতিকে এই অনুষ্ঠানসমূহে ৰাইজৰ মাজত সোমাই আছে, শ্ৰোতাৰ মাজত সোমাই আছে। আমি তেজপুৰ কেন্দ্ৰৰ শ্ৰোতাকো লগতে কৰ্মকৰ্তা পুনৰবাৰ আজি প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা যাচিছোঁ আমাৰ এই ষ্টুডিঅ'ৰ পৰা। এতিয়া আমি গৈছোঁ আমাৰ মই আকাশবাণী বহুজন হিতায় বহুজন সুখায় এই গীতটিৰ মাজলৈ। তাৰপিছত পুনৰ আমাৰ এই কথা বতৰাৰ মাজলৈ উভতি আহিম আদৰ শ্ৰোতা, শুনি থাকিব আকাশবাণীৰ আজিৰ এই বিশেষ অনুষ্ঠান, প্ৰতিষ্ঠা দিৱস উপলক্ষে 79 বছৰত আকাশবাণী গুৱাহাটী।

0: আৰু শ্ৰোতা পুনৰ স্বাগত জনাইছোঁ আপোনালোকক আমাৰ আজিৰ বিশেষ প্ৰভাতী তৰংগ 79 বছৰত আকাশবাণী গুৱাহাটী। আৰু আদৰৰ শ্ৰোতা, এইমাত্ৰ যি গীত আপোনালোকে শুনিলে, মই আকাশবাণী বহুজনৰ হিতায় বহুজনৰ সুখায় ইতিমধ্যে কৈছোঁ যে ৰচনা কীৰ্তি কমল ভূঞাৰ আৰু এই গীতৰ সুৰ সংগীত প্ৰভাত শৰ্মাৰ, আৰু তাৰপিছত দুয়োগৰাকীলৈ আমি শ্ৰদ্ধা যাচিছোঁ আমাৰ ষ্টুডিঅ'ৰ পৰা। আমি বাইদেউৰ ওচৰলৈ আহিছোঁ, বিউটি শৰ্মা বৰুৱা। সদায় অনুষ্ঠান আপুনি আৰম্ভ কৰে এটা ভক্তিমূলক স্তোত্ৰৰে, গতিকে আজি আপোনাৰ পৰা আমি সেয়া আশা কৰিছোঁ যাতে আমাৰ অনুষ্ঠান সুকলমলে চলে আৰু সকলো শ্ৰোতাক লগতে আকাশবাণী আপুনি আপোনাৰ যি মৰম শ্ৰদ্ধা সকলোৱে যাচিব নিশ্চয়।
1: আজি এই বিশেষ অনুষ্ঠানলৈ আহিবলৈ পাই মই বহুত ভাল লাগিছে বুলি ক'লেও কম হ'ব কোৱা, কাৰণ এনেকুৱা 1 জুলাই তাৰিখে 1948 চনত আমাৰ সুৱদী অসমত সুৰৰ স্থাপিত এটি মন্দিৰ স্থাপন হৈছিল, আৰু সেই মন্দিৰত মই গীত গাবলৈ মোক ভগৱানে প্ৰেৰণা দিছিলে, সাহস দিছিল, কৰাইছিলে মোক। সেয়া হৈছে 1967 চন। 1967 চনৰ পৰা গীত গাবলৈ পালোঁ মই এই মন্দিৰত, আকাশবাণী মন্দিৰত। গতিকে আৰু তেতিয়াৰ পৰাই মই যেতিয়াৰ পৰা গীত গাবলৈ আহোঁ, মই প্ৰথমে গেটত মই প্ৰণাম জনাই আহোঁ, ষ্টুডিঅ' পালেতো কথাই নাই, সকলো মনত পৰিছে মোৰ আজি। আৰু বিশেষকৈ চবতকৈ ডাঙৰ কথা মই ক'বলৈ লৈছোঁ, মোৰ বহুত শ্ৰদ্ধাৰ মৰমৰ মোৰ শ্ৰোতাসকল, যাক মই সকলোতকৈ ভাল পাওঁ, যাৰ বাবে মই আজি গীত গাই আছোঁ, অনুপ্ৰেৰণা পাই আছোঁ, এই সকলো কথা মোৰ বাবে বহুত

জীৱনৰ কাৰণে মোৰ বহুমূলীয়া বস্তু আৰু বহুত ডাঙৰ সম্পদ। সেয়ে মই কি ক'ম, মই সেয়ে এটি মই প্ৰাৰ্থনা জনাব খুজিছোঁ অকণমান শ্ৰোতাসকল, আপোনালোকেও আৰু আকাশবাণীৰ সকলো কৰ্মকৰ্তালৈকে মই মানে শুভেচ্ছা জনাই পেলাই মই এই স্তোত্ৰ গাবলৈ লৈছোঁ, যাতে আৰু বহুত যুগ ধৰি এই আকাশবাণী সুন্দৰ সুচাৰুৰূপে চলি থাকে। ইয়াৰ লগতে কিন্তু ডিব্ৰুগড় কেন্দ্ৰও আছে দেই, সকলোবোৰ কেন্দ্ৰ, সকলোবিলাকত বহুত কেন্দ্ৰত মই গীত গাবলৈ সুযোগ পাইছিলোঁ আৰু সেইকাৰণে মই আজি এটি স্তোত্ৰৰে আৰম্ভ কৰিছোঁ।

0: প্ৰণাম জনাইছোঁ আকাশবাণী যেন যুগে যুগে আগুৱাই গৈ থাকে, শ্ৰোতাৰ মনন হৃদয়ত ভৰপূৰ হৈ থাকে যেন ইয়াৰ সুৰভি।
1: অশেষ ধন্যবাদ বাইদেউ আপোনাৰ এই যি ভক্তিমূলক সূত্ৰ আপুনি আমাৰ বাবে গালে, আমাৰ শ্ৰোতাৰ বাবে গাইছে, আকাশবাণী দীৰ্ঘায়ু কামনা কৰিছে, এনেদৰে আগবাঢ়ি যাবলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এনেদৰে আমাৰ সৈতে জড়িত হৈ থাকিব, আজি যেনেদৰে কেইবাটাও দশক ধৰি জড়িত হৈ আছে। আপুনি দাস আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি ঘৰৰ মানুহ, গতিকে ইমোশ্যনটো অকণমান বেলেগ হয়। আমি যিবিলাকে সদায় কাম কৰি থাকোঁ আপোনাকো তেনেদৰে ধৰিছোঁ, কিবা এটা বিপদ হ'লে, কিবা হ'লে, প্ৰয়োজন হ'লে, এতিয়াও আপোনাক যদিও আপুনি আক্ষৰিক অৰ্থত অৱসৰ গ্ৰহণ কৰিছে যিটো আমাৰ নিয়ম, কিন্তু আমাৰ সৈতে সদায় মন কী বাতেই হওক, অন্যান্য অনুষ্ঠানেই হওক, আপুনি এতিয়াও সক্ৰিয় হৈ জড়িত হৈ আছে আকাশবাণীৰ সৈতে। আৰু কিবা এটা থাকিলে আমাকে ধৰি এনাউঞ্চাৰলৈকে আপোনালৈ ফোন যায়, এইটো এটা সকলোৱে জনা কথা। কেনে এটা অনুভৱ এই মুহূৰ্তত আপোনাৰ, অকণমান আৱেগিক হোৱা যেন লাগিছে?
2: নিশ্চয়, কাৰণ আকাশবাণীৰ যিটো ইতিহাস 79 বছৰ এতিয়া, আৰু আকাশবাণীৰ ইতিহাসটো, আকাশবাণী গুৱাহাটীৰ এটা সমৃদ্ধ ইতিহাস, কাৰণ সেই সময়ত অবিভক্ত অসম, অবিভক্ত অসমত আকাশবাণী গুৱাহাটী, তেতিয়া অৱশ্যে আকাশবাণী নহয়, তেতিয়া অল ইণ্ডিয়া ৰেডিঅ' বুলি কৈছিলে, সেই অবিভক্ত অসমতেই দুটাকৈ কেন্দ্ৰ, এটা শ্বিলঙত, এটা গুৱাহাটীত। 1948 চনৰ 1 জুলাইত আজিৰ এই দিনটোতেই মুকলি হৈছিলে, আৰু সেই তেতিয়াৰে পৰাই এতিয়ালৈকে কেন্দ্ৰটোৱে আমাৰ সাহিত্য সংস্কৃতিকে ধৰি সমাজৰ সকলো দিশতে যিটো অৰিহণা আগবঢ়াই আহিছে সেইটো সকলোৱে স্বীকাৰ কৰিব, সেইটো অনস্বীকাৰ্য। আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল আমাৰ শ্ৰোতাসকল। গতিকে আজি এই অনুষ্ঠানৰ পৰা আমাৰ শ্ৰোতাসকলক আন্তৰিক ধন্যবাদ, কাৰণ আমি সকলোৱে জানো যদি আমাৰ শ্ৰোতা নাথাকে আমি কাৰ কাৰণে অনুষ্ঠান কৰিম, আমাক এই শ্ৰোতাসকলেই জীয়াই ৰাখিছে।
1: নিশ্চয়কৈ হয়,
2: গতিকে শ্ৰোতাসকলৰ পৰা আমি আকাশবাণীয়ে সদায়েই গঠনমূলক যি পৰামৰ্শ সেয়া সদায়েই আশা কৰোঁ। আৰু তুমি

0: কথাই কথাই মোক কৈছিলা যে 48 চনৰ মানে সেই সময়ৰ কথা ক'বলৈ।
1: হয় নিশ্চয়কৈ।
0: মই এইকাৰণেই কৈছো যে সমৃদ্ধ ইতিহাস, মানে সমৃদ্ধ আকাশবাণী গুৱাহাটীৰ চহকী এটা পৰম্পৰা আছে। কাৰণ সেই সময়ৰ অসমৰ যিখিনি স্বনামধন্য মানুহ বিভিন্ন দিশত, সকলোৱেই আকাশবাণীৰ সৈতে জড়িত হৈছিলে। কাৰণ এই কথাবোৰ এতিয়া হয়তো, এতিয়াতো 48 চনত কাম কৰা আমাৰ মাজত কোনো নাই। আমি হয়তো কাৰোবাৰ পৰা শুনি আহিছোঁ বা আমি ক'ৰবাত পঢ়িছোঁ। এই গতিকে তেনেকুৱা এটা কথাই এইখন এখন মই লৈ আহিছোঁ। এইখন আকাশবাণী গুৱাহাটীৰ সোণালী জয়ন্তী বৰ্ষত এখন ওলাইছিলে আমাৰ। সেইখনত যিসকলে লিখিছিলে তাৰ ভিতৰত মানে 48ৰ আকাশবাণীৰ সৈতে জড়িত হৈ থকা সত্যপ্ৰসাদ বৰুৱা, মৃগেন্দ্ৰ চৌধুৰী, নৱকান্ত বৰুৱা, ইয়াত বিভিন্নজনৰ লেখা আছে। তাতে সত্যপ্ৰসাদ বৰুৱাই লিখিছিলে এটা প্ৰবন্ধ অতীত সুঁৱৰী। তাত তেখেতে লিখিছিলে যে অবিভক্ত অসমত 1948 চনৰ 1 জুলাই তাৰিখে আকাশবাণী অল ইণ্ডিয়া ৰেডিঅ' শ্বিলং গুৱাহাটী প্ৰতিষ্ঠা হৈ দুঠাইত দুটা ষ্টুডিঅ'। তেতিয়া শ্বিলং আৰু গুৱাহাটীত থকা বেলেগ ষ্টুডিঅ' দুটা একোজন সহকাৰী সঞ্চালকৰ দায়িত্বত আছিল আৰু দুয়োটা কেন্দ্ৰৰে ভাৰপ্ৰাপ্ত সঞ্চালক আছিল এগৰাকী মহিলা, নাম মিছ মেহৰা মাছানী। সেই নামটো আমি শুনিছোঁ, সকলোৱে শুনিয়ে থাকোঁ। মেঘালয় হোৱাৰ পিছত শ্বিলঙৰ ষ্টুডিঅ'টো বেলেগ কৰা হ'ল আৰু 1953 চনত অল ইণ্ডিয়া ৰেডিঅ'ই নামটো সলাই আকাশবাণী কৰিলে। শ্বিলং ষ্টুডিঅ'টো মুকলি কৰিছিল তৎকালীন মন্ত্ৰী লোকপ্ৰিয় স্বৰ্গীয় গোপীনাথ বৰদলৈদেৱে আৰু গুৱাহাটীৰ কেন্দ্ৰটি মুকলি কৰিছিল অসমৰ তৎকালীন প্ৰচাৰ বিভাগৰ মন্ত্ৰী মৰহুম মহম্মদ তয়বুল্লা চাহাবে। আৰু সেই সময়ত তাৰো আগতে কলকাতাৰ পৰা আধা ঘণ্টাৰ বাবে এটা অসমীয়া অনুষ্ঠান হৈ আছিলে। সেইটো বোধহয় 1943 চনমানৰ পৰা হৈছিলে। আৰু সেই সময়ত আকাশবাণী কলকাতাত আছিলে উবৈদুল লতিফ বৰুৱা, পুৰুষোত্তম দাস,
1: কমল
0: নাৰায়ণ চৌধুৰী। যেতিয়াই আকাশবাণী গুৱাহাটী ইয়াত প্ৰতিষ্ঠা হ'ল, অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী, তেখেতসকল কলকাতাৰ পৰা গুৱাহাটীলৈ আহিল আৰু কলকাতাৰ যিটো অনুষ্ঠান আছিলে আধা ঘণ্টীয়া, সেইটো তাত বন্ধ হৈ পৰিল। আৰু আৰু এজনৰ কথা লিখিছে, প্ৰগ্ৰাম এছিষ্টেণ্ট পৰিমল চৌধুৰী, তেওঁ আহিছিলে আৰু পিছলৈ ইয়াত আকাশবাণীত যোগদান কৰিলে বীৰেন্দ্ৰ কুমাৰ ফুকন, ফণী তালুকদাৰ, ভূপেন হাজৰিকা, তাৰপিছত ছৈয়দ আব্দুল মালিক, নাৰায়ণ বেজবৰুৱা, স্বৰ্গীয় ৰঞ্জন বৰা, সত্যপ্ৰসাদ বৰুৱা, মৃগেন্দ্ৰ চৌধুৰী, অৱনী কুমাৰ দাস, নাৰায়ণ বেজবৰুৱা, ৰচনাৰা খাতুন ইত্যাদি ইত্যাদিসকলে। আৰু তাৰোপৰি
1: আৰু এটা নাম শুনিছে আপুনি, দ্বিজেন্দ্ৰনাথ ৰায়।
0: দ্বিজেন্দ্ৰনাথ ৰায় চৌধুৰী,
1: তেখেতে প্ৰথম
0: কলকাতা
1: তাত আছিলে,
0: প্ৰবাসী তেওঁ এই বোধহয় সেইটো হেৰিয়াৰ সময়ত নেকি 10 মিনিটৰ বাবে,
1: হয়
0: যুদ্ধৰ সময়ত
1: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেখেতে
0: তেওঁ
1: এটা বিৱৰণী
0: এটা প্ৰচাৰ,
1: সেয়াই আৰম্ভণি বুলি অসমীয়া ভাষাত প্ৰথম তেখেতে বাটকটীয়া। আচলতে চাবলৈ গ'লে দ্বিজেন্দ্ৰনাথ ৰায়চুৰী তেখেত আছিলে, তেখেত বাটকটীয়া। আজি এই বিষয়ে বিতংকৈ এয়া আকাশবাণী বাতৰি পৰিছো বুলি আমাৰ ৰাজীৱ লোচন বৰঠাকুৰ তেখেতে উল্লেখ কৰিছে আৰু তেখেত
0: আমাৰ যিটো আকাশবাণীৰ কেন্দ্ৰ গুৱাহাটীৰ, সেইটো প্ৰতিষ্ঠা হৈছিলে কমিশনাৰ বাংলো বুলি কয়, নদীৰ পাৰত এতিয়া য'ত তাৰকা গৃহটো আছে তাত তাত প্ৰতিষ্ঠা হৈছিলে প্ৰথম। আৰু তাৰ পৰা ইয়ালৈ আহিছিলে 1957 চনৰ মে' মাহত। আৰু সেই সময়ত মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিয়ে ইয়াত যেতিয়া এই মাটিখিনি দিলে, দি পেলাই বিষ্ণুৰাম মেধিয়ে এটা কথা কৈছিলে, উক্তি কৰিছিলে যে

0: আকাশবাণী গুৱাহাটীৰ গইনালৈ গুৱাহাটীখন মানে হেৰি এক্সপানশ্যন হ'ব এইফালে,
1: হয় তেতিয়া এইফালে বাঢ়িলে চান্দমাৰীত আজি যি স্থানত আমি আছো, আকাশবাণী য'ত আছে, হয় 1957 চনত
0: এতিয়া এতিয়াৰ গুৱাহাটীৰ তুলনাত সেইটো কথা ভাবিবই নোৱাৰি,
1: হয় হয়
0: কেনেকুৱা লাগে এই কথাবোৰ জানিলে যে আমাৰ যিটো আইদেউ বুলনি সেই নামটো দিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই,
1: খুব সুন্দৰ।
0: এতিয়া অকণিৰ মেল সপ্তাহত এবাৰকে হৈছিলে, তেতিয়াই অকণিৰ মেলত প্ৰথম ককাইদেউ আছিলে ডক্টৰ বীৰেঞ্চি কুমাৰ বৰুৱা, মানে সেইবোৰ কথা ভাবিলেই নিজে গৰ্বিত হোৱা যায়, গৰ্ব অনুভৱ কৰা যায় যে আমাৰ লিগেচিটো কি, লিগেচিটো কি,
1: খুব সুন্দৰ।
0: তাৰপিছত আইদেউ বুলনি কৰিছিলে মিনতি ৰাজখোৱা, তাৰপিছত ৰচনাৰা খাতুন আছিলে, তেনেকে এতিয়া যিটো আমাৰ যিটো এতিয়া কৃষি জগত সেইটো আছিলে গাঁৱলীয়া ৰাইজলৈ, সেইটো আগবঢ়াইছিলে মহিম বৰাই, অসমৰ মানে এগৰাকী প্ৰতিষ্ঠিত শ্ৰেষ্ঠ গল্পকাৰ লেখক মহিম বৰাই, গতিকে আমাৰ লিগেচি সেইটো
1: খুব সুন্দৰকৈ ব্যক্ত কৰিছে। আৰু অৱশ্যে আমি এই কথাসমূহ পাতি যাম, আহি থাকিব, ইতিহাসে ভুমুকি মাৰি থাকিব, আজি যেন প্ৰতিষ্ঠা দিব। আৰু আপুনি কবিতাৰ কিবা এটা কথা কৈছিল, আপুনি
0: কবিতা মানে কি
1: সাজু কৰি আনিছে চাগে? আমি
0: সাজু ঠিক তেনেকুৱা নহয়, আমাৰ সেইটো সকলোৱে জানে, আমাৰ এখন মানে আমাৰ যিখিনি অনুষ্ঠান প্ৰচাৰ হ'ব সেই অনুষ্ঠানখিনিক লৈ এখন আমাৰ আলোচনী ঠিক নহয়, এখন হেৰি ওলাইছিলে আকাশী,
1: আকাশী হয়,
0: আকাশীখন প্ৰথমতে কলকাতাৰ পৰা হৈ আছিলে, কলকাতাত তাৰো আগতেই ওলাইছিলে বেতাৰ জগত, সেই বেতাৰ জগতৰ পিছত অসমীয়াখন ওলাল আকাশী। আৰু 1981-82 চনমান হ'ব নেকি আকাশী গুৱাহাটীলৈ আহিল, তাৰ আগত কলকাতাৰ পৰা ওলাই আছিলে। আৰু আটাইতকৈ ডাঙৰ কথা, কিছুমান লেখা প্ৰথম আকাশীতেই মানে প্ৰকাশ হৈছিলে, পিছতহে সেইবিলাক কিতাপ বা অন্যান্য প্ৰিণ্ট মিডিয়ালৈ গৈছিলে। যেনে ধৰা সোণজিৰা মাহীৰ নাৰী কবিতাটো, কেশৱ মহন্তৰ এটা বিখ্যাত কবিতা, তেনেকৈ বিভিন্ন কবিতা প্ৰথমতে আকাশীত ওলাইছিলে। সোণজিৰা মাহীৰ নাৰী, যে বহুদিন হৈ গ'ল জিলালৈ অহা নাই সোণজিৰা মাহী, মুগাৰ মেখেলা পিন্ধা উদং ভৰিত খম খম খোজ, যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে থকা মুগাৰ বৰণ, যাৰ পুৰুষৰ মন গলে বুলি জুইলা লগাই লেপি কলা কৰা দুই পাৰি দাঁত, যাৰ ফটাকানি খোপাহীন কেৱল চুলিৰ খোপা কলডিল হেন আৰু ৰণিৰে থকা, বহুত দীঘল কবিতা,
1: সুন্দৰ
0: কবিতা,
1: আমি আৰু শুনিম। আমি চেতন বাইদেউ বহুত দেৰি
0: বহুত
1: ৰাখিব খোজা নাই, চেতন বাইদেউ থাকিলে মানে জমি থাকিব লাগিব। আৰু কথাটো হ'ল কি, চেতন বাইদেউ বুলি ক'লে বাকী যিটো চৰিত্ৰবিলাক যি কৰিছে ৰাইজে জানে কোৱাৰ প্ৰয়োজন নাই, কিন্তু আমাৰ ৰেডিঅ'ত যি কৰি থৈ গৈছে গোবৰ্ধন চৰি দাই আৰু মইনা সংবাদ বাইদেউ, আমি কেতিয়াও পাহৰিব, কোনো শ্ৰোতাই পাহৰিব নোৱাৰে, এই অমৰ কৰি থৈ গৈছে আগুৰি। আৰু তৰুণ শইকীয়াদেৱে ৰচনা কৰা দুইখন এই আমাৰ যি
0: প্ৰচাৰ,
1: ইন্দ্ৰবনি আছিল আপোনাৰ সৈতে, কেনে নষ্টালজিক হৈছে বাইদেউ আজি ইয়ালে আহি, বা সেই কথা মনত পৰিছে নিশ্চয় আপোনাৰ, অলপ ৰোমন্থন কৰকচোন বাইদেউ।
2: প্ৰথম ইন কৰিছিলো সেই আগতে যে আমি তেজপুৰৰ পৰা ইয়ালৈ আহোঁ, গুৱাহাটীলৈ আহিলে এই অনাতাঁৰ কেন্দ্ৰলৈ মানে মইনাৰ মেলত, অকণিৰ মেল, তেতিয়া আমি মানে ফ্ৰক পিন্ধা আৰু ডলি এটা আছে, ডলি মামী এটা মানে
0: ডলি তালুকদাৰ,
2: তেতিয়া আমি আগতে পাৰ্মিশ্যন পাওঁ নাপাওঁ সেইটো কথা নাজানো, তেতিয়া তেতিয়া সেই ডলি আইতাক মানে সুধো যে মই আজি যাব খুজিছো, যাব পাৰিমনে, আহি যা সোনকালে, এনেকৈ কয়। তে আমি পানী বটল টটল লৈ পেলাই আহি যাওঁ আৰু।

0: ইয়াত যদি ভাগ ল'বলৈ নাপাওঁ সেইটো বৰ দুখৰ কথা
1: আছিলে।
0: গুৱাহাটীলৈ আহিলে যদি ৰেডিঅ'ত ভাগ ল'বলৈ নাপাওঁ, সেই ৰেডিঅ'তে যি গান বাজানা এইবিলাক সকলো কৰোঁ, তেতিয়া আমাক যিবিলাক মোৰ জেঠাইদৰ ল'ৰা আছিলে সিহঁতবিলাকে সিহঁতৰ ৰেডিঅ'ত নাচিল নে গান গালি, নাচিছোঁ আমি, নাচিছোঁ বুলি কৈছোঁ।
2: সৰু
1: কিমান বয়স আছিল
0: তেতিয়া? এই ফ্ৰকিনা দ্বিতীয়, তাৰ আগতে আকৌ মই বৰপেটাত আছিলোঁ, বৰপেটাত পঢ়িছিলোঁ আমলাপতি স্কুলত, গতিকে বৰপেটাৰ যিখিনি সাংস্কৃতিক গঠনমূলক কাম আছিল, এই আগতে কীৰ্তন ঘৰলৈ বাইদেউহঁতৰ লগত যাওঁ, মানে যিবিলাক আমাৰ বৰ্তা ছোৱালীহঁত আছিলে তেওঁলোকৰ লগত কীৰ্তন ঘৰলৈ যাওঁ, জন্মাষ্টমী গোটেই 12 বজালৈকে তেওঁলোকে নাখায় ময়ো নাখাইছিলোঁ, আৰু পিছত যেতিয়া জনতা ভাণ্ডাৰৰ সন্দেশটো খাওঁ ডিঙিত একদম সোপা লাগি ধৰে, কি হ'ল মই
2: থকাৰ কাৰণে আপুনি তাৰ কথিত
0: পাৰোঁ, মানে কি বুলি ক'ম আৰু মই, গতিকে বৰপেটাখনো মোৰ প্ৰাণৰ আপোন।
2: আৰু বৰপেটীয়াতে কৈ দিয়ে সেই অঞ্চলৰ আমাৰ শ্ৰোতা
1: বহুত আছে,
0: কিন্তু সঁচা কথা ক'বলৈ হ'লে মোৰ জন্ম আকৌ শ্বিলঙত, সেইকাৰণে মোৰ নাকটোৱে আপোনালোকৰ পৰিচয়। শ্বিলঙত জন্ম, দেউতা যেতিয়া চাকৰি কৰিছিলে তেতিয়া মই শ্বিলঙৰ গণেশ দাস হস্পিটেলত জন্ম হৈছোঁ। তাৰপিছত মোৰ মাহীদৈ আছিল আৰতি বৰুৱা, তাহানিৰ নাটক কৰা আৰতি বৰুৱা, তাৰপিছত পিছত মই সাংস্কৃতিক সঞ্চালকালয়ত যেতিয়া অংশগ্ৰহণ কৰিলোঁ তেতিয়া মই নাট শাখাৰ শিল্পী হিচাপে অংশগ্ৰহণ কৰিছিলোঁ, আৰু পিছত মই ড্ৰামা প্ৰডিউচাৰ হৈ পেলাই মই তাৰপৰা অৱসৰ লৈছোঁ। যি নহওক, সেইবিলাক নষ্টালজিক হৈ যাওঁ, আৰু সেই সূত্ৰে মই অসমৰ বিভিন্ন ঠাইৰ মানুহ লগ পাইছোঁ, আৰু এই মানুহখিনি মোৰ খুব প্ৰাণৰ আপোন, যিবিলাক আমাৰ গাঁৱৰ মানুহ, এই মই উষ্ণ আদৰণি সেই গাঁৱৰ মানুহখিনিৰ পৰা বেছিকৈ পাইছোঁ, যে ৰেডিঅ' যোগে যি প্ৰচাৰ হৈছে, কেতিয়াবা মই কাপোৰ কিনি আছোঁ ৰেডিঅ' নাটক কৰে নহয় এনেকৈ সোধে, দে সেইটোত মই হয় এনেকৈ কওঁ, মাতটো শুনিলে ধৰিব পাৰে তেনেকুৱা ধৰণৰ আছিলে, ক'ৰবাত কিবা এটা গ'লে বা মাত শুনিলেই কৈ দিয়ে। ৰেডিঅ'টো মানে ইমান সকলোৰে কাৰণে মানে বুকুৰ আপোন বুলি কয়।
2: আৰু এটা কথা, সেই সময়ত বিনোদনৰ অন্য মাধ্যম নাছিল,
0: মোৰ এতিয়াও পিছে মোৰ মূৰৰ শিতানত ৰেডিঅ'টো সদায় থাকে,
2: এতিয়াও
0: মই শুনি থাকোঁ, আৰু যেতিয়ালৈকে মই ৰেডিঅ'টো নুশুনো তেতিয়ালৈকে মোৰ টোপনি নাহিছিল,
1: এইটো বহুতৰ কাৰণে হয়, টোপনি
0: নাহে, ৰেডিঅ' শুনি শুনি মই টোপনি গৈছিলোঁ, সেইটো মোৰ মনত আছে। আৰু সেইটো কথা মোৰ মায়ে কয়, মায়ে কৈছিলে যে নহয় মোৰ মানে সেইটো অভ্যাসেই, আগতে মা যেতিয়া কামলৈ যায় বা মা কিবা কাম বন কৰি থাকে তেতিয়া কি কৰে, সেই ৰেডিঅ'টো ওচৰত থৈ দিয়ে, আৰু সেই ৰেডিঅ'টো যে কথাবিলাক শুনি থাকোঁ, মই ভাবোঁ কোনোবাই মোৰ লগত কথা পাতি আছে, মই এনে এনেকে কান্দো, সেইবিলাক চাগে মোৰ বুকুৰ আপোন তেতিয়াৰ পৰা বুলি মই জানো, যে ৰেডিঅ' মানে কৈ কৈ শেষ কৰিব নোৱাৰি। আৰু ৰেডিঅ'ত যিবিলাক মানুহ আছিলে, নীলুদাকে আদি কৰি মহেন্দ্ৰ
2: বৰঠাকুৰ,
0: অৰুণদা, এইসকল ব্যক্তি তাৰ লগত জড়িত সকলোখিনিয়ে সকলোখিনি আজি যে কীৰ্তিদাৰ কথা কৈছে, কীৰ্তিদাৰ মোৰ কেতিয়াবা গান শুনিলে বা মোৰ কেতিয়াবা অভিনয় পালে কিবা এটা লিখি হ'লেই প্ৰশংসা কৰি পঠিয়ায়, আগৰ মানুহবিলাকৰ সেইটো স্বভাৱ আছিলে, ক'ৰবাত শুনিলে তেনেকৈ ভাল লাগে কাৰণে পঠিয়াই দিয়ে, আৰু ইমান ভাল লাগে, সেইটোৱে আমাক আচলতে উৎসাহী কৰে, অকল কীৰ্তিদা বুলিয়েই নহয় অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ। আৰু তেজপুৰত মই নটসূৰ্য ফণী শৰ্মা দেউৰ লগত নাটক কৰিছোঁ, আৰু কলাগুৰু বিষ্ণুৰাভাৰ লগত তেনেকৈ নাটকো কৰিছোঁ, আৰু আমি তেতিয়া সাহিত্য সভাত গীত গাইছিলোঁ,
1: খুব সুন্দৰভাৱে, খুব সোণালী সময়ৰ কথা, সোণালী কথা আপুনি অৱতাৰণা কৰিছে।
0: শিলা বাইদেউৰ লগত সদায় পদ্মশ্ৰী শিলা বৰঠাকুৰে সদায় হাৰমনিয়ামটো লগত লৈ ৰিক্সাখনত ধুতি লৈ যায়, আৰু সংগীত বিহাৰত তেতিয়া লক্ষ্ণৌৰ পৰা পাছ কৰা মীৰা দাস বাইদেউ, তেখেত আমাৰ ভকেলৰ টিচাৰ আছিলে, গতিকে

0: মই ভাবো মোৰ সেইখিনি মানুহক যে মই লগ পাইছিলোঁ, সেইকাৰণে আৰু বিশেষকৈ বান থিয়েটাৰ যিখন মজিয়া বুলিয়ে কওঁ, তাৰ পৰা মোৰ গতি হৈছে অসমৰ বিভিন্ন ঠাইলৈ গৈছোঁ, দেউতাৰ চাকৰি কালত বিভিন্ন ঠাইত মানুহ লগ পাইছোঁ আৰু সেইখিনি মোৰ আশীৰ্বাদ বুলি।
1: হয় নিশ্চয় বাইদেউ, আপোনাৰ সেই গোবৰ্ধন চৰিতাৰ মইনা সংবাদৰ আমি সংলাপ শুনিম তেনেকৈ, কিন্তু আমি হীৰক আমাৰ সৈতে বহি আছে, আমাক উদীয়মান বুলি হীৰকক বুকাই থোৱা হৈছে কথাটো, বা অকণমান আটাইতকৈ বয়সত এতিয়া কম চাগে হীৰকেই হ'ব ইয়াতে, যদিও হয় খুব ভাল শিল্পী হীৰক, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপুনি যিবিলাক কাম কৰি আছে দেখি শুনি আমি খুব ভাল পাইছোঁ, এটা বছৰতে আপুনি ডাবল চেঞ্চুৰি মৰাৰ নিচিনা কাম এটা কৰিছে, এই যে আপুনি সংগীত একাডেমীটো পালে, লগতে এইবাৰ ৰাষ্ট্ৰপতি ভৱনত আপুনি যিটো আমাৰ 26 জানুৱাৰীত তাত আপুনি লোকসংগীত পৰিৱেশন কৰিছে, আমাৰ বাবে গৌৰৱৰ কথা, অসমৰ কৃষ্টি সংস্কৃতি তাত প্ৰতিফলিত কৰিছে, কিদৰে ভাবে অকণমান বেছি স্পীডত চলিছে নেকি যাত্ৰা?
2: প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আজি প্ৰতিষ্ঠা দিৱস আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ইয়াত কাম কৰা প্ৰতিগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ইয়াৰ পৰা অৱসৰ লোৱা প্ৰতিগৰাকীলৈ স্মৰণ কৰিছোঁ। আৰু যে এটাই ভাল লাগিছে, বিশেষকৈ অৱনী দা আছে, চেতনা বাইদেউৰ কথা নকওঁ, বিতু বাইদেউ আছে, আপুনি আছে, ৰমৰ দা আৰু দাদা আছে, আটাইৰ লগত বহাটো মোৰ কাৰণে আজি সৌভাগ্য, মই আটাইতকৈ বয়সত কনিষ্ঠ, গতিকে ভয়ো লাগিছে অলপমান।
3: হ'লেও তুমি অসমলৈ কঢ়িয়াই অনা গৌৰৱৰ বাবে তোমাৰ লগত আমি বহি
2: ধন্যবাদ বাইদেউ,
3: খুব ভাল হৈছে।
2: হয় বাইদেউ, একচুৱেলি কি দাদা, 26 জানুৱাৰীত ৰাষ্ট্ৰপতি ভৱনত কৰিছিলোঁ এটা অনুষ্ঠান, আৰু এইবাৰ আকৌ 10 তাৰিখে এই খবৰটোও আহিল, ভবা নাছিলোঁ যে কিবা বঁটা বাহন ক'ৰবাত পাম বা কিবা পাম। আৰু সকলোতকৈ ভাল লাগিছে কি, মই 10 তাৰিখে থেচিছৰ প্ৰি ছাবমিছন দিছোঁ 5:30 বজাত সন্ধিয়া বনিতা, আৰু ৰাতি 9:30 বজাত খবৰটো পালোঁ,
1: সেইটো আছে পাহৰিলোঁ।
2: গতিকে 10 তাৰিখটো মোৰ জীৱনৰ কাৰণে এটা বেলেগ দিন, গতিকে মই ভবা নাছিলোঁ কিবা বঁটা বাহন পাম বুলি। মই একচুৱেলি ঘৰৰ পৰা ওলাই আহিছোঁ, মই বেলেগ এটা জেগাত আছিলোঁ আৰু খবৰটো মোক বেলেগেহে দিছে, মই প্ৰথমতে গম পোৱা নাছিলোঁ। ঘৰলৈকে গ'লোঁ, আই পিতাৰ বুকুত ধৰি বহুত কান্দিছোঁ সেইদিনা, কাৰণ কিয়, সেই মানুহৰ টকা পইচাটো এটা বেলেগ কথা আৰু সংগ্ৰামটো মানুহৰ জীৱনৰ বহুত বেলেগ কথা। এই যে লোকসংগীত ক'ৰবাত গাব গ'লে মানুহে হাঁহিছিল, ইটিকিং কৰিছিল, আৰু পইচা পাতিৰ কথাটো বাৰু নকওঁৱেই, আমাক দিব লোকসংগীতৰ শিল্পীক দিবৰ কাৰণে উদ্যোক্তাবিলাকক পইচা পাতি নোহোৱা হয়, বাজেট নাথাকে, সেইটো স্বাভাৱিক কথা, সকলোকে কোৱা নাই। কিন্তু সেই গোটেই কথাবিলাক ভাবি স্মৰণ কৰি ভালো লাগিছে, ক'ৰবাত নহয় ক'ৰবাত বেয়াও লাগিছে। গতিকে যি নহওক, সংগীত নাটক একাডেমীৰ প্ৰতিগৰাকী বিষয়ববীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ দৰে এগৰাকী লোকসংগীতৰ ছাত্ৰক তেখেতসকলৰ তলত আমি উঠিবলৈ পালোঁ, গতিকে গুৰুসকলক স্মৰণ কৰিছোঁ, এইখিনিয়ে ক'ম দাদা। আজি পবিত্ৰ দিনটো
1: দতৰাখন
2: লৈ
1: অকণমান কিবা এটা গাই দিলে আমাৰ ভাল পাব শ্ৰোতাই।

0: আকাশবাণী গুৱাহাটী উজ্জীৱিত হৈ উঠিছে ষ্টুডিঅ' আকাশবাণী গুৱাহাটীৰ। এনেদৰে হীৰক এই জয়যাত্ৰা অব্যাহত থাকক আৰু শুনিম আমি। অৱনীতা কিবা এটা ক'বলৈছিলে
1: মানে লোকগীত
0: হয়
1: আমাৰ চিনাকি পৰিচয়
0: হয়,
1: কাৰণ এই মাটিৰ গানবিলাকেই মানুহৰ আচল পৰিচয়
0: হয়।
1: এই লোকগীতসমূহ লুকাই আছিলে আমাৰ গাঁৱত আৰু আকাশবাণী গুৱাহাটীয়ে সেইবিলাক আনি পেলাই প্ৰচাৰ কৰিলে আৰু লগে লগে ইয়াৰ প্ৰচাৰ প্ৰসাৰ দুয়োটাই হ'ল সেই তেতিয়াই। আৰু এই ক্ষেত্ৰত বাটকটীয়া এগৰাকী মানুহ আমাৰ সকলোৰে শ্ৰদ্ধাৰ নমস্য পুৰুষোত্তম দাস, তেখেতৰ আশাসুধীয়া চেষ্টাতেই এই লোকগীত মাটিৰ বুকুৰ পৰা ৰেডিঅ' পালে। মই আৰু এটা নাম ক'বলৈ থাকি গ'ল, মই মহিম বৰাৰ নামটো ল'লোঁ গাঁৱলীয়া ৰাইজলৈ আৰু ভাবি আচৰিত লাগে যে গাঁৱলীয়া ৰাইজলৈ আগবঢ়াইছিলে অসমৰ এগৰাকী প্ৰাতঃস্মৰণীয় পণ্ডিত ডক্টৰ মহেশ্বৰ নায়কদেৱে। গতিকে সেই যে মই কৈছোঁ লিগেচিৰ কথাটো
0: ইহৰিত হৈ উঠিছে এই নামসমূহ শুনিয়ে আমি।
1: আকাশবাণী গুৱাহাটীৰ লিগেচি সেইটো
0: হয়।
1: এতিয়া আকাশবাণী গুৱাহাটীত যিখন সংগীতালেখ্য প্ৰথম হৈছিলে মানে তথ্যমতে সেইখন হ'ল অসমীয়া মাত, সেইখন
0: ভূপেন
1: ৰচনা কৰি আগবঢ়াইছে ভূপেন হাজৰিকা। মানে কেনেকুৱা
0: আৰু প্ৰথম নাটকখনৰ কথা,
1: নাটকখন ধৰালৈ যেদিনা
0: সত্যপ্ৰসাদ
1: বৰুৱা,
0: কেনেকুৱা এটা ঐতিহ্য ইতিহাস। বাইদেউ আছে, আমি গীতৰ মাজলৈ অকণমান আহিব গৈছোঁ, বিউটি শৰ্মা বৰুৱা আছে, শ্ৰোতাই ৰৈ আছে আপোনাৰ গীতৰ বাবে,
1: আমি
0: সকলো ৰৈ আছোঁ আমি হয়। আৰু আজি এটা বিশেষ দিন,
2: গতিকে
0: অকণমান কিবা যদি গাই দিয়ে।
2: মই আচলতে প্ৰথম গীতটো মই জেনেৰেল প্ৰগ্ৰেমত আমাৰ ছটা গীত গাব লগা হৈছিল তেতিয়া। বাইদেউৰ লগত মই খুব ভাল আছিল, নিৰ্মল প্ৰভা বাইদেউৰ লগত শ্ৰদ্ধা জনাইছো মই। আৰু বাইদেউৱে লিখা এটি মানে প্ৰথম গীতটো মই, আৰু লক্ষ্মীৰা বাইদেউৰো গাইছিলো তাতে, আৰু বহুত কেইজনৰ।

0: বাইদেউ আমাৰ প্ৰথম গায়িকা
1: প্ৰথম
2: গায়িকাৰ গীতিকাৰ
0: গীতিকাৰ
3: এই অনুষ্ঠানৰ লগত মিলাকে যিটো গীত মোৰ মনলৈ আহিছে এতিয়া গীতটো বহুতখিনি আছে ন গতিকে মই অকণ অকণ কৈও যাম মই
1: নিশ্চয়
3: গীতৰখিনি আৰু শ্ৰোতাসকলে মোক মানে মনত ৰাখিছে বুলি মই ভাবোঁ এটা লাইন গুণগুনালেও প্ৰতিটো গীত চিনি পাব
1: নিশ্চয়কৈ
3: আৰু এইটো গাইছোঁ কেলে মই অসমীয়াই কাৰণে বাইদেউ লিখিছিল যেনে আছিল

0: তাৰপিছত হেমেন্দা হাজৰিকা মুকুলদা এইবিলাকতো আছেই, মানে কি আৰু যিমানখিনি আছিল মই জানো কায়িকভাৱেহে নাই দেই আমাৰ লগত, সকলোৱে আমাক আজি দেখা পাই আছে, আশীৰ্বাদো কৰি আছে, সকলো লগত আছে। গতিকে আৰু এজন আমাৰ লগত আছিল বহুত ফূৰ্তিৱলা, চবেই জানে, সেয়া হৈছে দেৱেন্দা
1: দেৱেন।
0: তেওঁৰ এটা প্ৰডাকশ্যন গাইছিলোঁ মই, দেৱেন্দাৰ সুৰবোৰ বেলেগ ধৰণৰ আছিলে,

বাইদেউ পাইছিলোঁ লক্ষী বাইদেউ শ্ৰদ্ধাৰ লক্ষ্মী শইকীয়া বাইদেউ। বাইদেৱে এটি গীত দিলে মোক, গীতটি দি পেলাই কৈছে মই যিখিনি দিছোঁ, কাৰণ সকলোৱে জানে লক্ষী বাইদেউ হৈছে এম ইউজ কৰা লক্ষ্ণৌৰ পৰা প্ৰথম মহিলা, প্ৰথম মহিলা তেখেতে দিছিলে। মই অলপ সৰু সৰু চুটি চুটিকৈ গাইছোঁ,

0: একটু লক্ষ্মী পেটো আছে আর লক্ষ্মী পেটোয় মোক কৈছিল যে তুমি যেনেকে নিজৰ মতে গাবা আর মই চান্স লৈছিলোঁ কারণ মই শাস্ত্রীয় সংগীতৰ মানে বলিয়া আছিলোঁ মই এতিয়াও মই আর সেইমতে মানে সুযোগও পাইছোঁ পণ্ডিতজীসকলৰ ওচৰত শিকা মেলাৰ কৰা আৰু তাৰপিছত আহিলে মোৰ জীৱনলৈ ভূপেন দা আহিলে সকলোৱে জানে তোমালৈ মনত পৰে ডুৱেট গাইছোঁ তুমি যোনে শুনে শিক্ষা গাইছোঁ তাৰপিছত মোৰ জীৱন সংগীজন আহিলে সংগীজনক পাই মই ভাণ্ডাৰ পালোঁ বহুত ধনী হ'লোঁ গীতৰ ধনী সুৰৰ ধনী আৰু কিন্তু কোনোবাই নামটো কৈ দিয়া তেওঁৰ মই নাম নাকাওঁ
1: দ্বিজেন্দ্ৰ মোহন শৰ্মা প্ৰথিত সংগীতকাৰ
0: হয় তেওঁ এই গীতটি মোক মা হালধিৰ গীতটি এইটো গীত কিন্তু মোক গাবলৈ তেওঁ মানা কৰিছিল কাৰণ মই উজনি অসমৰ আছিলোঁ মোৰ কণ্ঠত বেছিভাগ মডাৰ্ণ টাচ বেছি আছিল ৱেষ্টাৰ্ণ টাচ যিটো নেকি জিতুদা তপনদাহঁতৰ নুৰুলদাৰ লিখা নুৰুলদাৰ লিখা তেনে অদ্ভুত এটা গীত আছিলে জানা তেতিয়া সেইটো সময়ত মহম্মদ হুছেইন সেইটো মানে ইমানে কর্ড চেঞ্জ হোৱা গান আছিলে আৰু লিখাটো বোধ কৰো মই মনত অহা নাই এতিয়া বোধ কৰো নগেন বৰা দাদাৰ আছিলে আন মনা

0: এই গীতটি মই খুব কম গাইছোঁ, বিশেষকৈ ষ্টেজত। কিয়নো যেতিয়া মই গীতটি কৰিবলৈ আহিছিলোঁ, তিনিদিন ৰিহাৰ্চেল কৰিব লগা হৈছিল। জনি দা, জনি
1: জোছেফ,
0: পিটাৰ দা, তাৰপিছতে যিসকল আখতাৰ খান চাহাব, ইকবাল খান চাহাব আৰু
1: ৰমেন দা আছিল
0: একৰ্ডিয়ানত। গতিকে সেইখিনিত মোৰ তিনিদিন সম্পূৰ্ণ ৰিহাৰ্চেল ধুনীয়াকৈ হৈছিল, তাৰপিছত ৰেকৰ্ডিং হৈছিল। তাৰপিছত মা হালধিৰ কথা মই কৈ আছিলোঁ, মোৰ বিয়াৰ পিছত এওঁ ছমাহৰ বাবে মোৰ ঘৰত থাকিলেগৈ, কাৰণ তেওঁ বদলি হ'ল চাকৰি ক্ষেত্ৰত। তেতিয়া মই সেই গীতটো হেমেন্দাৰ এটা প্ৰডাকশ্যন আহিছিলে মোলৈ ৰেডিঅ'ৰ, তেতিয়া মই এওঁক নোকোৱাকৈ মনে মনে গাই থৈছিলোঁ আৰু সেইটোতে মই সকলোতকৈ বেছি চোৰ ধৰা পৰিলোঁ। মানুহে এনেকুৱা আন্তৰিকতাৰে ল'লে
2: গোবৰ্ধন চৰিত নুশুনাকে আমি যাব দিব নোৱাৰিম, ষ্টুডিঅ' ঘৰে ইংগিত দি আছে, আমাৰ আৰু বহুত সময় নাই, শিল্পী বহুত আছে, হিৰকো আছে। বাইদেউ কিবা এটা শুনালে আমাৰ শ্ৰোতাই ভাল পাব সেই বিখ্যাত আপোনাৰ চৰিত্ৰটি। হয়
3: মইনা চৰিত্ৰটো আচলতে তৰুণ শইকীয়াদেৱে ৰচনা কৰিছিলে, তাৰপিছত মইনা সংবাদো হ'ল, তাৰপিছত গোবৰ্ধন চৰিত্ৰ। পিছলৈ আমি কি কৰিলোঁ, ৰেডিঅ'ত কৰাৰ পিছত ইমানেই মানুহে কোৱা হ'ল, আমি মঞ্চটো কৰিব লগা
2: হ'ল।
3: তেতিয়া গোবৰে যেতিয়া ভাওনাৰ বচন মাতি আছে, তেতিয়া মইনাই দেখি কি ক'লে, ৱাহ তোৰ আকৌ হ'ল কি, হয় বচন মুখস্থ কৰিছ, চা চা সেইখন কি, ৱাই কিনো মানুহটো দেখো কি অগা দেৱা কৰি আছ, নক কেলে কি ৰাইজে তোক চিলেক্ট কৰিছে বাৰু কচোন কত।

0: kau tu ki ko aku
1: ana ko gele
0: ko sun ko ki
1: gendhai oi
0: bosan kune dile tu he hari o lokor motai royal nima pusak pini goposola bo ঘনিয়ে বুকু দুহাত দুহাত ফুলিব আমাৰ এইটো ওলাব চকুত ক'লা পটি মাৰি ভাওনা ঘৰত কেপিয়াই কেপিয়াই ভাওনা ঘৰত ইজনী সিজনী দেখুৱাই গাত চিকুট পোৱাৰী মোলৈ চাই আহিব নাযাওঁ যা ভাওনা চাওনা

0: বৰ ভাল লাগিলে হিৰক আহিছে, আমি অলপ দৌৰা দৌৰি কৰিবলগীয়া হৈছে, ৰেডিঅ' নিৰ্ধাৰিত সময়, গতিকে আমি হিৰকে কিবা এটা আজি আমাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কিবা বিশেষ যদি ন
1: বিশেষ
0: হয় হয়

0: টোকাৰী গীতত আমাৰ গীটাৰত খুব সুন্দৰকৈ সংগত কৰিছে আৰু জগদীশ শৰ্মাৰ লগতে কীবৰ্ড তাত সংমিশ্ৰিত হৈ পৰিছে আমাৰ অমৰজ্যোতি ডেকাৰ, খুব ভাল লাগিছে আমাৰ হাতত এনেকুৱা কম্বিনেশ্যন দেখিবলৈ পোৱা নাযায়। হীৰক
1: ভাল লাগিছে দাদা,
0: হয়
1: আৰু অলপমান ফিউজন হৈছে কিন্তু ফিউজনটো কনফিউজন হোৱা নাই,
0: কনফিউজন সেইটো হ'ব নালাগে, বৰ সুন্দৰ
2: সেইটো হ'ব নালাগে,
1: সেইটো হ'ব নালাগে।
0: হয় আমাৰ আটাইগৰাকী খুব ভাল শিল্পী, গতিকে খুব ধুনীয়াকৈ কৰিছে, আপোনালোক দুজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই, যদিও মুখেৰে একো কোৱা নাই হাতেৰে বৰ সুন্দৰকৈ চলাই আছে, সেই ধন্যবাদ। বাইদেউ চলাইছে গীত আমি শুনিবলৈ, আৰু মা হালধিৰে নোহালে সেই গীতটি নুশুনিলে নহ'ব, আমাৰ শ্ৰোতাৰ আদৰুৱা হৈছে, শ্ৰোতাই এইটো অনুৰোধ আহি থাকে ৰেডিঅ'লৈ আপোনাৰ, যিমান শুনালেও সেইটো শুনাবই লাগিব, চ' আপুনি গাব লাগিব বাইদেউ এইটো।

0: গীতৰ শেষ নাই বুলি
1: গীতৰ শেষ নাই হয়
0: বহুত বহুত ধনী মই আৰু শ্ৰোতাৰ মৰমৰে ধনী সকলো ক্ষেত্ৰতে মোৰ একো নোপোৱা নাই
2: খুব সুন্দৰ আমি চেতনা বাইদেউৰ ওচৰলৈ আহিছো বাইদেউ কি ক'ব আমাৰ সময় নাই ষ্টুডিঅ'ৰ ঘূৰি ইংগিত দিছে কিন্তু শ্ৰোতাই ৰৈ আছে আপোনাৰ পৰা আন এদিন ডাইলগ শুনিবলৈ
3: কিবা ডাইলগ শুনে এতিয়া মই এনে নামনি অসমৰ বৰপেটাত
1: তেওঁলোকে
3: পঢ়িছিলো গতিকে নামনি অসমৰ গীত মাতো জানো আৰু নামনি অসমৰ যিসকল পুৰুধা ব্যক্তি আছিল সংগীত বা কালচাৰেল জগতৰ লগত পুৰুষোত্তম দাসকে আদি কৰি গোটেইখিনি ৰত্ন ওজা খুৰা গোটেইখিনিকে কৈছোঁ অভয়চৰণ ডেকা গোটেইবিলাককে ধৰি মই কৈছোঁ যে মোৰ তেওঁলোকৰ দেউতা চাকৰি কলাত মই এইসকল ব্যক্তিক লগ পাইছোঁ আৰু মোৰ গতিকে কীৰ্তন ঘৰৰ পৰা মই আৰম্ভ কৰোঁ কীৰ্তন ঘৰত সেৱা জনাইছোঁ কাৰণ মোৰ বহুবিলাক কামত সেইবিলাক কীৰ্তন ঘৰৰ যোগেদি প্ৰথম আৰম্ভ হৈছিল তাৰপিছত সুন্দৰী দিয়ালৈ মই যাত্ৰা কৰিছোঁ ছাৰৰে যে গাৰু বান্ধি পেলাই যে লৈ যায় সুন্দৰী দিয়া সত্ৰত গীত গায় তাত এখন লেৰেলা ফুলৰ সৌৰভ বিচাৰি গকুল পাঠকৰ এখন লোকগীতৰ কিতাপ আছিল সেইখন আৰু সেইখন চাই চাই মই বেছি গীত মাত গাইছিলোঁ আৰু সেইকাৰণে লোকশিল্পী হিচাপেও মই অংশগ্ৰহণ কৰিব পাৰিছোঁ সেই তাৰে মই অকণমান মই বৰপেটীয়া যিটো গালি বুলি নকওঁ বাৰু হা মোৰ কি হৈছে তই দেখোন মোক দেখি চাই দাৰ্জেংৰে আহিবা লাগছা এ কীৰ্তন ঘৰত যাই পাইছে না দেখোন ৰ আই অ বেটি লালে মুৰা
2: ধন্যবাদ বাইদেউ খুব সুন্দৰ আৰু একদম আমাৰ কি কওঁ বাৰু মানে শ্ৰোতা দিছে আনন্দিত হৈছে আপোনাৰ এই অভিনয় শুনি দেখি ফেচবুকত দেখি আছে আৰু ডিম্পল বৰগোহাঁই আমাৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰি আছে আকাশবাণী যিটো অফিচিয়েল ফেচবুক পেজ আদৰ্শ আপোনাৰ বাৰ্তা আজি ল'ব পৰা নাই তাৰ বাবে আমি দুঃখিত কিয়নো আমাৰ ইয়াতে ইমান শিল্পী আছে কথা ইমান ৰৈছে সময় আমাৰ তাকৰ তাৰ ভিতৰতে সামৰিব লাগিব গতিকে আমি শ্ৰোতাক আমি আমন্ত্ৰণ জনাইছোঁ আপোনালোকক আমাৰ যি অনুষ্ঠান আছে সন্ধিয়া উপজা দিনৰ সুবা কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব আজি সন্ধিয়া 6:30 বজাৰ পৰা তাত নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান আপোনালোকে শুনিবলৈ পাব দেখিবলৈ পাব সুভেশ বসুৰ হাৱাইন গীত আৰু লঘু সংগীতৰ সুৰ শুনিবলৈ পাব আৰু মঞ্জুস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত এই অনুষ্ঠান আছে আপোনালোক আটাইকে আমি আমন্ত্ৰণ জনাইছোঁ আহিব আৰু আমাৰ অনুষ্ঠান সাফল্যমণ্ডিত কৰিব আকাশবাণী গুৱাহাটী আপোনালোকে মৰম চেনেহ আৰু আশীৰ্বাদ দিব বুলি আমি আশা ৰাখিছোঁ আটাইলৈ আমন্ত্ৰণ জনাইছোঁ লগতে আন এটা উল্লেখযোগ্য কাৰ্যসূচী আমাৰ আছে সেইটো হৈছে আকাশী স্পন্দন এখন ৱৰ্ল্ড মেগাজিন আমি যোৱা কেইবাটা বছৰ ধৰি আকাশবাণীয়ে কৰি আছে তাৰো আজি এই অনুষ্ঠানৰ পাছতেই তাৰ উন্মোচন কৰা হ'ব গতিকে আদৰ্শ আপোনালোকে এটা এটা জনাইছোঁ লগতে আন দুটি কাৰ্যসূচী হ'ব যে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটীয়ে প্ৰকাশ কৰা এখন ই মেগাজিন আজি যিহেতু আমি 90 ইয়াৰ্ছ অফ ব্ৰডকাষ্টিং আমি চেলিব্ৰেট কৰি আছোঁ হ'ব নিদা এখন ই মেগাজিন তাত মুকলি হ'ব আজি

0: যদি আকাশবাণী গুৱাহাটীয়ে সেই এটা পদক্ষেপ লয় বচা বচা কিছু নাটকৰ আৰু দুটা সংকলন যদি কৰে, সেইটো এটা আমাৰ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰিবৰ কাৰণে এটা অপূৰ্বীয়া সম্পদ হ'ব বুলি মই ভাবো।
1: আৰু আজিৰ দিনটো
0: সেই এটা প্ৰস্তাৱ মোৰ মনত খেলাই আছিলে, গতিকে ইয়াতে কথাটো কলো।
1: হয়, নিশ্চয় আমাৰ যিসকলে শুনি আছে, আমাৰ জ্যেষ্ঠসকল আছে, আকাশবাণী গুৱাহাটীৰ বিষয়া আছে, নিশ্চয় মন কৰিব এই কথাটোলে। অতি গুৰুত্বপূৰ্ণ প্ৰস্তাৱনা আগবঢ়াইছে, আমি সামৰিব লাগিব। আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, মই নাম হৈ নাথাকোঁ কিন্তু সামৰিব হ'ল। ষ্টুডিঅ'ৰ ঘড়ী ইংগিত ৰেডিঅ' টাইম
0: ৰেডিঅ'ৰ কথাটোৱে এনেকুৱা, ইমানখিনি কথা
1: হয় শেষ কৰিব নোৱাৰি।
0: হয়, এতিয়াও এইখিনি ভুৰুকাত হাতী ভৰোৱাৰ নিচিনা কথা হয়,
1: আমি
0: বহুত কথা ক'বলৈ থাকি গ'ল।
1: পুনৰবাৰ উপজা দিনৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আটাইকে, আমাৰ বিশেষকৈ আমাৰ শ্ৰোতা যি শুনিছে, আপুনি কৈছে শ্ৰোতা অবিহনে আমি অস্তিত্ব নাই, গতিকে যিসকল শ্ৰোতাই শুনি আছে, আমি তেখেতক সহশ্ৰদ্ধ, আমি আজি তেখেতসকলৰ সৈতে যে আমাৰ এই অনুষ্ঠানত সহযোগ কৰি আছে, আপোনাৰ ইমান দিন বছৰ বছৰ এনেদৰে আমাৰ মৰম যাচি থাকিব, আমালৈ আপোনাৰ বাৰ্তাসমূহ দি থাকিব, সি আমাক অনুপ্ৰাণিত কৰে, ভাল ভাল অনুষ্ঠান কৰি যোৱা, ভাল বেয়া দুয়োটা আমাক কৰি থাকিব। আজি উপজাত দিনত আমি তাকে উপলব্ধি কৰিছোঁ গভীৰভাৱে। হীৰকেৰে আমি সামৰিম, যে টকাৰীয়াৰ ভক্তিমূলক কিবা এটা যদি কৰে হীৰকে, সেইটোৰে আমি সামৰিব লাগিব অনুষ্ঠান।

0: আৰু আচলতে আমি উভতি গৈছোঁ আমাৰ আনটো ষ্টুডিঅ'লৈ, য'ত আছে আমাৰ কহিকা অনামিকা বৰদলৈ বৰুৱা।
1: ইমান পৰে শ্ৰোতাসকলে, আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে সীমান্ত বাৰ্মায়।

0: তরঙ্গ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মেহৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত উবেদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেণ ফুকন, সাহিত্যিক ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, লুৎফুৰ ৰহমান, নীলোৎ চক্ৰৱৰ্তী, আৰতী দাস বৈৰাগী, অবন বৰপূজাৰী, নীৰেণ বৰুৱা আদিৰ দৰে অনেক গুণী, জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে। আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও নিতৌ শ্ৰোতাৰ উপযোগী ন ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীতাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণ মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ইপিনে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰত আকাশী স্পন্দন নামৰ আকাশবাণীৰ প্ৰচাৰ পত্ৰিকাখনো খন্তিক পাছতে উন্মোচন কৰা হ'ব। ইপিনে আকাশবাণী তেজপুৰ কেন্দ্ৰৰো আজি প্ৰতিষ্ঠা দিৱস। 2000 চনৰ 1 জুলাইত তেজপুৰৰ মৰাভৰলীত কেন্দ্ৰটোৰ প্ৰতিষ্ঠা হৈছিল। 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী তেজপুৰ কেন্দ্ৰই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ VBG ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয়, বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে VBG ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সাংস্কৃতিক, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ্ৰীবৰাই কয় যে বন মহোৎসৱ হৈছে আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ বৈচিত্ৰক অনুধাৱন কৰাৰ বাবে উদযাপিত এটা বিশেষ দিন। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ আৰু ভূমি সংৰক্ষণৰ বাবে দেশবাসীক সেউজ আৱৰণ বৃদ্ধিৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বন মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। 1950 চনত ডঃ কে এম মুন্সীয়ে শুভাৰম্ভ কৰা এই মহোৎসৱত অৰ্থনৈতিক, পৰিৱেশজনিত আৰু নান্দনিক দিশৰ পৰা গছ গছনিৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। গছ গছনি ৰোপণ কৰি দেশৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰি। ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ উপৰি ভূমি সংৰক্ষণ কৰা, ভূমিস্খলন আৰু মাটিৰ ক্ষয় নিৰ্মূল কৰাটো সহায়ক হয়। জৈৱ বৈচিত্ৰ ৰক্ষা কৰা তথা জীৱিকা আৰু সম্পদ সৃষ্টিতো বন মহোৎসৱৰ সুকীয়া ভূমিকা আছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন পৰ্টেল পুনৰ মুকলি কৰিছে। এই পৰ্টেলটো 7 জুলাই পৰ্যন্ত মুকলি থাকিব আৰু 9 জুলাই পৰ্যন্ত পঞ্জীয়নৰ মাচুল দিব পৰা যাব। বাদ পৰি যোৱা সকলো ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সকলো বিদ্যালয়ক নিৰ্দেশ দিছে। চিৰাং জিলাৰ গৰুভাষাত কালি বজ্ৰপাতৰ ফলত 2 যুৱকৰ মৃত্যু হয়। মৃত যুৱক দুজন জেখনীয়া কিস্কু আৰু ইছাও টুডু বুলি জানিব পৰা গৈছে। এই ঘটনাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ফুটবল খেলক প্ৰসাৰিত আৰু ক্ৰীড়া অনুৰাগীসকলৰ বাবে একগোট হৈ খেল উপভোগ কৰাৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে কালি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক উদ্বোধন কৰা হয়। অসম পৰ্যটন উন্নয়ন নিগম আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত এই ফেন পাৰ্ক স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্কত ফুটবল অনুৰাগীসকলে আনন্দময় পৰিৱেশত LED স্ক্ৰীণত ফিফা বিশ্বকাপ 2026ৰ পোনপটীয়া খেলসমূহ উপভোগ কৰিব পাৰিব। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM মিটাৰ 101.6 মেগাহাৰ্জত, লগতে নিউজন এয়াৰ মোবাইল এপত। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটিৰ

কৰ্মত আছে চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা, আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত শ্বেইখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত বিপুল কলিতা, মৃগাংকৰ কৃষ্ণাত্ৰেয় আৰু ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া নিবেদন কৰা হৈছে পৰাগমালা লাইভ অনুষ্ঠানটি যুগুতাই আনিছে ত্ৰিনয়নী মালাকাৰে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ
1: যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ নতুন এটা খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত আমি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত চিনাকি হৈ তেখেতসকলৰ গল্প, কবিতা আদি আমি আপোনালোকক শুনোৱাৰ দিহা কৰোঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানটিতো তেনে দুগৰাকী অতিথি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰী মাৰ্জিতা বৰুৱা,
3: নমস্কাৰ,
2: আৰু আনগৰাকী হৈছে নলবাৰী মহাবিদ্যালয়ৰ ছাত্ৰ বন্দী শৰ্মা,
4: নমস্কাৰ।
2: দুয়োগৰাকীকে আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। প্ৰথমেই মই দুয়োগৰাকীৰ সৈতে চিনাকি হৈ ল'ব বিচাৰিছোঁ। মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
3: হয়, মই আপুনি ইতিমধ্যে ক'লে মই গুৱাহাটী মেডিকেল কলেজত বৰ্তমান MBBS পাঠ্যক্ৰমৰ ছাত্ৰী আৰু মোৰ ঘৰ নলবাৰী চক বজাৰৰ। মই দশম শ্ৰেণীলৈকে নলবাৰীতে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত পঢ়িছিলোঁ আৰু তাৰপিছত একাদশ দ্বাদশ শ্ৰেণী মই গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডেৰী গুৱাহাটীত কৰিছিলোঁ। আৰু যদিও এই গোটেই মোৰ প্ৰায় প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মই CBSE পাঠ্যক্ৰমৰ অন্তৰ্গতই আছিলোঁ, তথাপিও কিন্তু এই সাহিত্য, অসমীয়া সাহিত্য জগতৰ লগত মোৰ যি ভাল পোৱা তাৰ বাবে হয়তো অৱদান বুলি মই ক'ব গ'লে মোৰ পৰিয়ালক কথাই ক'ব লাগিব। এতিয়া আমাৰ যিহেতু MBBS পাঠ্যক্ৰমটো বহুত বেছি বহল, তথাপি তাৰ মাজতে চেষ্টা কৰোঁ অকণমান সাহিত্যৰ সৈতে জড়িত হৈ থাকিবলৈ।
2: হয়, নিশ্চয়। এইবাৰ মই বন্দী শৰ্মাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
4: নমস্কাৰ, মই বন্দীপ শৰ্মা, নলবাৰী মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ সন্মাসিকৰ ছাত্ৰ। মোৰ ঘৰ নলবাৰী জিলাৰ বৰভাগ অঞ্চলত। সৰুৰে পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া হেতুকে যেতিয়া আমাক প্ৰাচীৰ পত্ৰিকাসমূহ প্ৰস্তুত কৰিবলৈ দিছিল তেতিয়া কেনেবাকৈ নিজৰ অজ্ঞাতে সাহিত্যৰ ফালে গতি কৰিছিলোঁ। হয়তো কেতিয়াবা ছবি আঁকিছিলোঁ, নহ'লে ছাৰ বাইদেউসকলে দিয়া সাহিত্যৰ জড়িত কামখিনি কৰিছিলোঁ। তেনেকৈ সাহিত্যৰ ফালে এটা এটা ধাপত আগবাঢ়ি যোৱা গ'ল। যেতিয়া নলবাৰী মহাবিদ্যালয়ত ভৰি থলোঁ, এখন ডাঙৰ পথাৰ বুলিয়ে কৈছোঁ, সাহিত্যৰ পথাৰৰ লগত সাক্ষাৎ হ'লোঁ। নিজৰ জ্যেষ্ঠ, অগ্ৰজ, কনিষ্ঠ বা শিক্ষাগুৰুসকলৰ পৰা অনুপ্ৰাণিত হ'লোঁ। তেওঁলোকক ভাল ভাল সাহিত্যৰ লগত জড়িত হোৱা বা সৃষ্টি কৰা দেখিলোঁ, নিজে ক'ৰবাত কেনেবাকৈ অনুপ্ৰাণিত হোৱা দেখা গ'ল। এনেকৈ সাহিত্যৰ মাজত মাজে মাজে সোমাই থাকি ভাল পাওঁ।
2: নিশ্চয়কৈ, আমাৰ আচলতে সাহিত্যৰ ক্ষেত্ৰত জড়িতসকলৰ লগত সাধাৰণতে এটা কথা হয় যে আমি যেতিয়া মহাবিদ্যালয় বা বিদ্যালয়ত বিভিন্ন ধৰণৰ আমি আলোচনী বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ সংস্পৰ্শলৈ আহোঁ, আমাৰ সেই ক্ষেত্ৰত আমাৰ আগ্ৰহ বাঢ়ে আৰু আমি এটা লাহে লাহে পৰিপক্কতা লাভ কৰিবলৈ সক্ষম হওঁ। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানলৈ মাৰ্জিতা বৰুৱাই গল্পৰ সম্ভাৰলৈ আহিছে আৰু বন্দী শৰ্মা আমাৰ মাজলৈ আহিছে একোকী কবিতাৰ সম্ভাৰলৈ। মই মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ, আপুনি সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেদৰে জড়িত হৈছিল?
3: হয়, ইতিমধ্যে মই কৈছোঁৱে যে মই দশম শ্ৰেণীলৈকে, তাৰপিছত একাদশ দ্বাদশ শ্ৰেণীও মই CBSE পাঠ্যক্ৰমতে মোৰ পঢ়া শুনা হৈছে আৰু ইংৰাজী মাধ্যমতে পঢ়া শুনা হৈছে। তথাপিও সাহিত্যৰ প্ৰতি যি আকৰ্ষণ মোৰ আছে, সেই আকৰ্ষণৰ আঁৰত কিন্তু মোৰ পৰিয়াল আছে। কাৰণ সৰুৰ পৰাই, যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰাই, আমি মোৰ ঘৰ নলবাৰীত বুলি মই কৈছোঁ ইতিমধ্যে, মানে সেই সৰুৰ পৰা আমাৰ এটা নিয়ম নিচিনা হৈ গৈছিল যে অসম গ্ৰন্থমেলা, গুৱাহাটীত হোৱা অসম গ্ৰন্থমেলালৈ আমি যামেই প্ৰতি বছৰে। পাৰিলে দুবাৰ অহা হয় প্ৰতি বছৰে, কিন্তু এবাৰ অহাটো মানে নিশ্চিত আৰু এটা নিয়মৰ নিচিনা হৈ পৰিছিলে। গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশত যেতিয়া ডাঙৰ দীঘল হৈছোঁ, বা মা দেউতাক, মোৰ মায়ে লিখা মেলা কৰে, মোৰ দেউতা যদিও গণিত বিষয়ৰ তেখেত অধ্যাপক আছিলে, এতিয়া অৱসৰপ্ৰাপ্ত, তথাপিও সেই পৰিৱেশটো ঘৰত পাইছিলোঁ। আৰু কোৱাই হয়, হোমেন বৰগোহাঞি ছাৰেও কৈছিলে যে কিতাপৰ মাজত থাকিলে এনেই সেই আগ্ৰহটো আহি যায়, যদি কিতাপ চাৰিওপিনে কিতাপে থাকে, গতিকে মানে কোনো প্ৰশ্নই নুঠে হাতত তুলি নোলোৱাত। আৰু তেনেকৈ ভাবোঁ সাহিত্যৰ প্ৰতি অকণমান আগ্ৰহী হ'লোঁ। কিন্তু তাৰ মাজতে ক'ব লাগিব যে ইমান বহুত বেছি সাহিত্য চৰ্চা কৰে

0: আৰু আমাৰ সময় নহয় যিহেতু কৈছোঁ MBBS পাঠ্যক্ৰমটো বহুত বহল তাৰে মাজতে তেনেকে সময় পালে কিতাপ এখন হাতত তুলি লওঁ আৰু
1: হয় আসলতে ঘরখন হৈছে আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা সাহিত্যৰ ক্ষেত্ৰত কঠিয়া তলিৰ দৰে আৰু আপুনি সেই যি পৰিৱেশ ঘরখনত খুব সুন্দৰকৈ সৰুৰ পৰা পাইছে আৰু বন্দী ফৰ্মাৰ ক্ষেত্ৰত ঘরখনৰ পৰা কেনেকুৱা ধৰণৰ আপুনি বাতাবৰণ লাভ কৰিছিলে
2: হয় মই ক'ব ভাল পাম মোৰ ঘৰখন কৃষি পশু লগতে শিক্ষাৰ এখন সমাহাৰ মোৰ পিতৃ মাতৃ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছিল তেওঁলোক বৰ্তমান অৱসৰপ্ৰাপ্ত মোৰ মাতৃ বৰ্তমান মোৰ লগত নাই তেওঁৰ যোৱাটো বৰ্ষত মৃত্যু ঘটিছে সেই দুখ বা সেই বেদনাখিনি ক'ৰবাত মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ আৰু যদি মই মোৰ সেই হাইস্কুলীয়া দিন বা উচ্চতৰ মাধ্যমিকৰ দিনলৈ উভতি যাওঁ দুটা কবিতা আছিল আপোনালোকে নিশ্চয় পঢ়িছে হয়তো নিৰ্মল বৰদলৈৰ কৰুণতম কবিতাটো আৰু হৰে কৃষ্ণ দেৱৰ দৃষ্টান্তৰ কবিতাটো সেই দুটা কবিতা পঢ়াৰ পিছত ক'ৰবাত এনেকুৱা ভাৱ হ'ল যে আমিও দেখোন কবিতা লিখিব পাৰোঁ আমাৰ লিখাৰ ধৰণটো দেখোন কবিতাৰ লগত মিলে সেই বস্তুখিনিয়ে মোক মানে ক'ৰবাত প্ৰভাৱান্বিত কৰিলে তাৰ আগত মানে কি আছিল কবিতা বুলি ক'লে এটা ছন্দ লয় ছন্দৰো লয় ভাঙিও যে কবিতাৰ এটা শৰীৰ সৃষ্টি কৰিব পাৰি সেই এই কবিতা দুটাই মোক আচলতে শিকালে তাৰ পৰা নিজেই অলপ চলপ শিকি আছো লিখি আছো সেইখিনি আৰু
1: হয় নিশ্চয়কৈ পঢ়াৰ অভ্যাস বা বিভিন্ন ধৰণৰ কবিতাৰ লগত আমি যেতিয়া পৰিচয় ঘটে আমাৰ সেই কবিতাসমূহে আমাৰ কবিতা লিখিব বিচৰাসকলক অনুপ্ৰাণিত কৰে আজিৰ অনুষ্ঠানৰ প্ৰথমতে আপুনি যিহেতু আমাৰ অনুষ্ঠানলৈ কবিতাৰ সম্ভাৰলৈ আহিছে আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি কোনবিলাক বিষয়ক লৈ বিশেষকৈ কবিতা লিখিবলৈ যত্ন কৰে
2: আপুনি এটা শব্দ কৈছে কবিতা লিখিবলৈ যত্ন কৰোঁ বুলি সেইদিনা আচলতে অসমৰ কোনোবা এজন বিখ্যাত কবিয়ে কৈছিল মই এই মুহূৰ্তত নামটো পাহৰিছোঁ কবি চিৰস্থায়ী নহয় কবিতাই চিৰস্থায়ী মানে যিকোনো সৃষ্টি চিৰস্থায়ী স্ৰষ্টা চিৰস্থায়ী নহয় গতিকে অসমৰ বিভিন্ন কবি সন্মানীয় নীলমণি ফুকন ছাৰ আমাৰ প্ৰিয় হিৰুদা হিৰুদা বুলিয়ে কৈছোঁ সেইসকল লোকৰ কবিতা পঢ়া যায় বা সৰুতে পঢ়াৰ সৌভাগ্য হৈছিল গতিকে আৰু বৰ্তমান বিভিন্ন কাকত আলোচনাত কবিতা পঢ়োঁ যিহেতু কবিতা পঢ়াটো এটা চখ ভাল পাওঁ বা আৰু ক'ৰবাত এটা কবিতাৰ প্ৰতি টান আছে বুলি ক'ব পাৰি অন্য সাহিত্যতকৈ সমাজত ঘটি থকা বা কাল্পনিক বস্তুৰ মাজতো এটা বাস্তৱ ঘটনাক মই কবিতাৰ মাজেৰে প্ৰকাশ কৰিবলৈ যত্ন কৰোঁ বা নিজেও সেইটো আনৰ পৰা বিচাৰোঁ গতিকে তেনেধৰণৰ এটা কবিতাই মই প্ৰথমতে পাঠ কৰিবলৈ ওলাইছোঁ যিহেতু মই নলবাৰী জিলাখনক প্ৰতিনিধিত্ব কৰোঁ নলবাৰীক লৈ এটা কবিতা
3: নৈত ডুব যোৱা কাহিনী পাগলাৰিয়াৰ কুলু কুলু শব্দই লৈ যায় মোক মোৰ সপোনৰ পলসলৈ মোৰ অন্তৰত জিৰাই এখন ৰণচণ্ডী পাগলাৰিয়া পাগলাৰিয়াৰ কহুৱাই কহৰিয়াই এজাক বতাহ নামজাৰ তৈলুক্য ৰঘুনাথ গিৰি ইত্যাদি পাগলাৰিয়াত গা ধোৱা চৰাইটোৱে ঠোঁটত লৈ যায় এধানি মাহীৰ হাঁহি পাগলাৰিয়াই শব্দ কৰে কেতিয়াবা কেতিয়াবা তাতেই লুকাই থাকে মোহন ভাইৰাৰ চাপৰ কিম্বা দীপক শৰ্মাৰ বাহি পাগলাৰিয়াই উশাহ ল'লে শুনা যায় কলাগুৰু আৰু তিৰাশীৰ ধ্বনি বেলসৰৰ ঘৰে ঘৰে কয় বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি পাগলাৰিয়াই কথা আৰু কবিতা ক'লে আমি শুনো সেই নদী নিৰৱধি আৰু সেউজী সেউজী দ্বিতীয়টো কবিতা শেহতীয়াকৈ লিখা এটা কবিতা কবিতাৰ শিৰোনাম পোক কুচি মুচি শুই থকা মোক দেখি জেকা লগা পিৰালিৰ কুকুৰটোৱে ভাবে আমাৰ ৰেচনতন্ত্ৰ মুক্তি তুলসী আৰু ইহঁতৰ পৃথিৱী চাৰিওফালে বিয়পি পৰিল পোক পৃথিৱীৰ খোলাটোত অজস্ৰ পোকৰ কিৰিলি সেয়েহে মূৰৰ খোলাটোত অজস্ৰ বাম আৰলি চৰাইৰ ভিতৰত লৈ ফুৰা পোকটো ভূমিষ্ঠ হ'ল পোকৰ মগজুত পোক সোমাল সি ফুটি ওলোৱা জৰায়ুটো সময়ত পোক হ'ল কথাবোৰত পোক লাগিল সেয়েহে সিদ্ধান্তবোৰত পোকে খালে ফলত ভিতৰৰ পোকটোক আকৌ লুকুৱাই থোৱা হ'ল সি আকৌ পোক বিচাৰি গ'ল
1: হয় খুব সুন্দৰ আপুনি বিশেষকৈ প্ৰথমটো কবিতাত নলবাৰীৰ বিভিন্ন দিশৰ মানুহৰ পৰিচয় তথা নলবাৰীৰ পৰিৱেশ সম্পৰ্কে খুব সুন্দৰকৈ ফুটাই তুলিলে এবাৰ মই মাৰ্জিতা বৰুৱাৰ ওচৰলৈ আহিছোঁ আৰু আজি যদিও গল্প সম্ভাৰলৈ আহিছে আপুনি সাহিত্য অইন দিশৰ লগতো জড়িত নিশ্চয়
0: হয় মই এনে নাটকো কৰোঁ আৰু মই জনাবলৈ পাই ভাল পাম যে এইবাৰ আমাৰ মহাবিদ্যালয় সপ্তাহত মই শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ তাৰ লগতে বেষ্ট নিগেটিভ কেৰেক্টাৰ তাৰপিছতে আৰু আমাৰ নাটকখনো শ্ৰেষ্ঠ নাটক দল হিচাপে নাট্য দল হিচাপে পুৰস্কৃত হৈছে গতিকে

0: তেনেকুৱা ধৰণে নাটকৰ লগতো জড়িত হৈ ভাল পাওঁ। বাকী খেল ধূলতো আছে, অকণমান ৰাপ আছে। মই বেডমিণ্টন খেলোঁ। কিছুদিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ত অসমভিত্তিক আন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন টুৰ্ণামেণ্ট হৈছিলে, তাতো আমি আমি মেডিকেল কলেজক প্ৰতিনিধিত্ব কৰি পিনে তাতে আমি জিকিবলৈ সক্ষম হৈছোঁ। গতিকে এনেকুৱা ধৰণে বিভিন্ন দিশৰ লগত জড়িত হৈ ভাল পাওঁ।
1: মানে মাৰ্জিতা বৰুৱা এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰী হোৱাৰ লগতে সাহিত্য লগতে খেল ধেমালিতো সমানে আগ্ৰহী, নহয় জানো?
0: হয়।
1: আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি গল্প বিশেষকৈ কোনবিলাক বিষয়ত লিখে?
0: হয়, মই তেখেতে কোৱাৰ দৰেই ময়ো সেই কাল্পনিক এটা গল্পৰ মাজেৰে বাস্তৱ জীৱনৰ এটা ছবি যদি দাঙি ধৰিব পাৰোঁ, মই সেইখিনি মোৰ চেষ্টা থাকে গল্পবোৰৰ মাজেৰে।
1: তেতিয়াহ'লে আপোনাৰ পৰা আমি গল্প শুনিব বিচাৰিছোঁ।
0: হয়।

0: গল্প দৌড়।
1: আহ, দুখ পাইছো দাদা, আৰু নামাৰিব নামাৰিব দাদা।
0: মাত্ৰ চৈধ্য বসন্ত গৰকা কিশোৰ আব্দুলৰ সেই আৰ্তনাত পিছে
2: ধৰ তাক, কোবাছো তোক, মৰিয়াই শেষ কৰ,
0: এনে নিষ্ঠুৰ হুংকাৰৰ মাজত ক'ৰবাত বিলীন হৈ গ'ল। নিমাতি গাঁৱৰ নামঘৰত ঘটা চুৰিকাণ্ডৰ পিছদিনা ৰাতিপুৱাই সভা বহিছিল। সকলোৱে একেমুখে এই সিদ্ধান্ততে উপনীত হৈছিল যে নামঘৰৰ দৰে স্থানত এনে দুষ্কাৰ্য কেৱল হাফিজুৰৰ পৰিয়ালৰ পক্ষেহে সম্ভৱ। বহুদিন ধৰি চিকিৎসালয়ৰ শয্যাত চটফটাই থকা পত্নীৰ চিকিৎসাৰ বাবে তেওঁক ধনৰ অতি প্ৰয়োজন হৈ পৰিছিল, আৰু সেই অভাৱ পূৰণ কৰিবলৈকে তেওঁ অৱশেষত এই কলংকিত পথ বাছি ল'লে বুলি ধাৰণা কৰা হ'ল। গতিকে লাঠি সংহাৰী অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত হৈ তেওঁলোক হাফিজুৰৰ ঘৰ অভিমুখে আগবাঢ়িল। দুজন ডেকা ল'ৰাই বাঁহৰ জপনাখন তছনছ কৰি দৰজাত ঠকঠকিয়াই, তেনেতে পিছপিনৰ পৰা এগৰাকী মহিলাই মাত লগায়, গা পা ধুই গোসাঁই ঘৰত সোমাইছিলোহে, থন্তি আহি খবৰটো দিলে, ইহঁতৰ বাৰীত ভৰি ধলো যিহেতু আকৌ গৈ গা ধুব লাগিব। আনপিনে কোনো উত্তৰ নোপোৱাত চাৰিজন ডেকা ল'ৰাই একেলগে হেঁচা দি বাঁহৰ দৰজাখন মিনিহঁতে বাগৰাই দিলে। শূন্য প্ৰায় ঘৰখনত তেতিয়া কেৱল থৰ থৰকৈ কঁপি আছিল হাফিজুৰৰ পুত্ৰ আব্দুল আৰু তাক সাৱটি ধৰা মাত্ৰ 7 বছৰীয়া তাৰ কণমানি ভগ্নীজনী। হাফিজুৰ ঘৰত অনুপস্থিত, তেওঁ চিকিৎসালয়ত অসুস্থ পত্নীৰ শুশ্ৰূষাত ব্যস্ত।
1: পলাল, আহোঁতে পলম হ'ল আমাৰ, ৰাতিপুৱা হোৱালৈ ৰ'বই নালাগিছিল।
0: ভিৰৰ মাজত ফুচফুচনিৰ গুণগুণনি আৰম্ভ হ'ল। এজনে গাঁওবুঢ়াৰ ফালে খঙত অগ্নিশৰ্মা হৈ কয়,
1: সভা নপতাকৈ একো কৰিবই নোৱাৰি আমাৰ নিমাতি গাঁৱত, ৰাতিপুৱাই লঘু হ'লোঁ, ঘৰমুৱা হোৱাতাই।
0: ইমান সময় নিমাতে থকা গাঁওবুঢ়া বহাৰ পৰা উঠিল,
1: তাৰ বাচ্চাক লৈ আন, চোৰৰ পুতেক চোৰ, কোনো ঘৰ যাব নালাগে, ধৰি মাৰ তাক।
0: পুলিচৰ গাড়ীৰ চাইৰেনৰ শব্দই আব্দুলৰ বুকুলৈ খন্তেকৰ বাবে আশাৰ সঞ্চাৰ কৰিলে। সি স্কুলৰ কিতাপত পঢ়িছে পুলিচ হেনো আৰ্তজনৰ ত্ৰাণকৰ্তা, কিন্তু কিছু সময়ৰ ভিতৰতে তাৰ সকলো বিশ্বাস ধূলিচাত কৰি পুলিচে তাৰ কোমল দুহাতত লোহাৰ হেণ্ডকাফ গুজি দিলে। সেই মুহূৰ্তত সি ইমানেই ক্লান্ত হৈ পৰিছিল যে প্ৰতিবাদ কৰাৰ বাবে তাৰ দেহত কোনো শক্তি বাকী থকা নাছিল।

সূর্য কেতিয়াবা এডুব গল, কিন্তু আব্দুল এতিয়াও বন্দী এই জেলৰ অন্ধকার প্রকোষ্ঠত। পুৱাৰ সেই মর্মান্তিক আক্রমণের আঘাতবোৰৰ পৰা তেতিয়াও তেজ নগৰি আছিল। চন্দ্রনাথী মাঝে মাঝে চটফটাই উঠিছিল আৰু আর্তনাদ কৰিছিল। কনিষ্টবলৰ চুপ থাক ধমকনিত শান্ত হৈ পৰিছিল। গাত থকা চোলা ফালি চিঙি এতিয়া কেৱল কেইডালমান সূতাহে বাকী ৰৈছেগৈ। সি সেই ফটা কাপোৰ টুকুৰাৰে শৰীৰৰ ক্ষত স্থানবোৰৰ পৰা বৈ অহা তেজ বন্ধ কৰিবলৈ এক বৃথা চেষ্টা চলাইছে। কিন্তু এই অসহ্যকৰ শাৰীৰিক যন্ত্ৰণাৰ মাজতো তাৰ মন মগজুত কেৱল এটাই চিন্তা পাকঘৰণি খাই আছিল, তাৰ সৰু ভনীজনী। বাৰু তাই কিবা এটা খালেনে? তাই ঠিকে আছেনে? সেই মানুহবোৰে তাইকো লৈ গ'ল নেকি? তাইকো

0: ৰাতিটো গভীৰ হৈ অহাৰ লগে লগে থামাখনৰ সেই ক'লা আৰু বিভীষিকাময় ৰূপটো প্ৰকট হৈ পৰিল। সুৰাপান কৰি মাতাল হৈ পৰিছিল কৰ্তব্যৰত পুলিচ। পৰিস্থিতিৰ সুযোগ বুজি আব্দুলে তাৰ সৰ্বশক্তি প্ৰয়োগ কৰি তাৰ পৰা ওলাই দৌৰি আহিল। সি একে উশাহতে গৈ পালে নিজৰ উকা ঘৰখন। ভয়াৰ্ত ভনীজনীক বুকুৰ মাজত সাৱটি ল'লে আৰু আকৌ দৌৰিলে। সি কেৱল দৌৰিছিল, কোনো দিশহাৰা পথিকৰ দৰে দৌৰিছিল। যেন জীৱনৰ কঠিন পাঠশালাত সি এতিয়ালৈকে কেৱল এটাই শিক্ষা লাভ কৰিছে, দৌৰা। ৰেলৰ চলন্ত চকাৰ খটখট শব্দৰ তালে তালে ৰাতিটো লাহে লাহে বাগৰি গ'ল। খিৰিকীৰ ফাকেৰে সৰকি অহা পুৱাৰ কোমল ৰজাকে যেতিয়া ফাতেমাক আলফুলকৈ জগাই তুলিলে, তাই চকুহাল মেলি ককায়েকক সুধিলে, আমি ক'লৈ গৈ আছো দাদা? আব্দুলে তাইৰ মূৰত হাত ফুৰাই ক'লে, নাজানো ফাতেমা, মই কেৱল ইয়াকে জানো যে আমি বহু দূৰলৈ গৈ আছো, য'ৰ পৰা সিহঁতৰ হাতবোৰে তোক কেতিয়াও চুব নোৱাৰে। ইমান দূৰলৈ য'ত কোনো কাৰণ নোহোৱাকৈ তোক কোনেও মৰিয়াই মৰিয়াই শেষ কৰি পেলাব নোৱাৰে। ইমান দূৰলৈ য'ত সমাজৰ এই পংগু ন্যায় ব্যৱস্থাই তোক আৰু কেতিয়াও বিচাৰি উলিয়াব নোৱাৰে। তই বহুত পঢ়া শুনা কৰি ডাঙৰ হবি ফাতেমা, আৰু তই নিজেই এদিন এই ব্যৱস্থাটো সলনি কৰি পেলাবি। চানা বাদাম টেঙা মৰ্টন লৈ ল, খাবি ফাতেমা। ফাতেমাৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিল। আব্দুলে এক পেকেট টেঙা মৰ্টন দিব দি লেডাৰৰ মানিবেগ এটাৰ পৰা 10 টকাৰ নোট এখন দিব লওঁতে ব্যক্তিলে থৰ লাগি চাই থকা ভনীয়েকক এক কৰুণ আৰু ক্ষোভ মিশ্ৰিত হাঁহিৰে ক'লে, থানাৰ সেই পুলিচ কনিষ্টবলটোৰ মানিবেগ এইটো, তোক দুবেলি দুমুঠি ভাত খুৱাব পাৰিব লাগিব নহয়। এই আব্দুলে, ফাতেমা আমাৰ আব্বা চোৰ নহয়, মোক আব্বাই চোৰ কৰা শিকোৱা নাই, কিন্তু সিহঁতে শিকালে। ধন্যবাদ।
1: হয়, খুব সুন্দৰ প্ৰিয় শ্ৰোতা। ইমান পৰে আমি মাৰ্জিতা বৰুৱাৰ গল্পৰ ৰসস্বাদন কৰিলোঁ আৰু মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি নিশ্চয়কৈ বিভিন্ন ধৰণৰ কিতাপ পঢ়ি অনুপ্ৰাণিত হৈছে, কোনসকল লেখকৰ কিতাপ পঢ়ি আপুনি গল্প লিখিবলৈ বা আন আন দিশত আগবাঢ়িবলৈ আপুনি অনুপ্ৰাণিত হৈছে?
0: হয়, মই এইখিনিত মই ক'ব বিচাৰিম যে মোৰ মন হয়তো প্ৰথম উপন্যাসখন আছিলে মৃণাল কলিতা ছাৰৰ বকুল ফুলৰ দৰে। সেইখন কিতাপ আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা সম্প্ৰচাৰ হৈছিলে, গতিকে সেইখন কিতাপ মোৰ খুব প্ৰিয় কিতাপ বুলি ক'ম, মোৰ প্ৰথম প্ৰিয় উপন্যাস বুলি ক'ম। তাৰপিছতে তেখেতৰ আন এখন উপন্যাস অভিমন্যু বুলি, সেইখনো মই পঢ়ি খুব ভাল পাইছিলোঁ। আৰু তেনেকুৱা ধৰণে মই যিহেতু কৈছোঁ যে সময় পালে হাতত এখন কিতাপখন তুলি লৈ ভাল পাওঁ। আৰু অনুৰাধা শৰ্মা পূজাৰীৰ জলছবি বুলি এখন উপন্যাস আছে, সেইখন উপন্যাস মোৰ খুবেই প্ৰিয়। আৰু সেইকাৰণে এতিয়াও কেতিয়াবা এনেকুৱা হয় সেই প্ৰিয় উপন্যাসবোৰ মানে বাৰে বাৰে পঢ়িবলৈ যে মন যায়, গতিকে এনেকুৱা ধৰণে বিভিন্ন লেখকৰ কিতাপ পঢ়ি ভাল
1: পাওঁ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰ মই বন্দী ফৰ্মাৰ ওচৰলৈ আহিছোঁ আৰু আপুনি কেৱল কবিতাই লিখে নে সাহিত্যৰ অইন দিশৰ লগতো জড়িত?
2: লিখাৰ কথা যদি আপুনি ক'ব যায়, মই আচলতে তেতিয়া কি লিখিছিলোঁ নাজানো, অষ্টম শ্ৰেণীতে মানে আমাক ডাঙৰ পৰা নাটক কৰিব নিদিয়া হ'ল হাইস্কুলত, বোলে তহঁত সৰু আছ তহঁতে পিছত কৰিবি। আমাৰ খং লগৰকেইটাৰ নিজে এখন ফুল নাটকক কাটি গুটি সৰু সুৰা কৰি দ্বিতীয় হ'লোঁ। তেতিয়া সেই সময়ত 10খনমান নাটক হৈছিল হাইস্কুলত, গতিকে সেইটো জীৱনৰ মানে প্ৰথম চেষ্টা আছিল আৰু কোনোবা এটা ক্ষেত্ৰত যে মানে নিজেও অকণমান লিখিব পাৰোঁ। তাৰপিছত ভৱিষ্যতে নাটক লিখিছোঁ, নাটক আৰু কবিতা নিজে লিখা হয়, বাকী অলপ চলপ লিখিছোঁ, এইবোৰ সেনেকুৱা প্ৰকাশ কৰিব পৰা বা দেখুৱাব পৰা ধৰণৰ নহয়, সেইখিনি আৰু।
1: তেতিয়াহ'লে পুনৰ আপোনাৰ কবিতাৰ মাজলৈ যাব বিচাৰিছোঁ।
2: এইমাত্ৰ সকলোৱে গল্প শুনিলে, তাৰ আলমতে এটা কবিতা পঢ়িছোঁ। কবিতাটোৰ শিৰোনাম গল্প পঢ়া ৰঘুনাথ। খিৰিকীখন

থৈছো, দুপৰ বেলা নে মাজৰাতি পাহৰিছো। মেজত আদা লিখা এটা গল্প, তাৰ প্লটৰ মাজত মজি আছে, মই বিভূধিত পৰিছো, হাতেৰে মোহাৰি আছো কলমৰ সাফৰ। খিৰিকীৰে কবি ৰঘুনাথ সোমাই আহিল, গল্প পঢ়ি কোৱা শুনিলো, ফেঞ্চি নহয় ঐ গোপাল, সেইখন ফাঁচি বজাৰ। তাত মই কেইবাদিনো মানুহ ওলমাই থোৱা দেখিছো, প্লট সলনি কৰি লিখিবি উজান বজাৰৰ নোৱা টিলাৰ কথা, কেনেকৈ মানিকে পুখুৰীৰ বুকুত খেলপথাৰ পাতে। মানচিত্ৰত বিচাৰিবি কুকুৰ মোতা, তাৰে পৰা উঠাই গৈ চিত্ৰাচল, জুবলি গাৰ্ডেনত মহাত্মা বহা, আই আই টিৰ ওচৰতে থকা লৰুপাতি, তাতেই নামিছিল গান্ধী 1921ৰ 5 আগষ্টত। আৰু যদি লিখ, লিখিবি মইনা সুৰভি বিয়োগী সম্পাদিত আলোচনী, মনাই বৈৰাগীৰ মিছ ক্লেৰিছৰ পানী গ্ৰহণৰ কাহিনী, মাজে মাজে চাইকেলৰ সতে তোৰ মোক দেখা কথা উলটিয়াই দিব, এতিয়া খিৰিকীখন বন্ধ কৰ, বিহংগৰ বিকট চিঞৰ, গছবোৰ কাটি তহিলং কৰিলি, সেয়েহে গল্প লিখিবলৈ গৈ বৰ টোপনি। ঈশ্বৰটো কবিতা অমৰ সূৰ্যমুখী মানুহ। সন্ধিয়াৰ নীলামত ৰাতিপুৱাই উশাহৰ ঋণ লয়, ৰাতিপুৱাই একোটা দিনটোৰ আখৰাত খৰচ হয়, বিজুলী ঢেৰেকনিয়াই জীৱন, পোহৰ দি দি গৰ্জন, অমাৱস্যা ৰাতিবোৰৰ নাথাকে কোনো আকৰ্ষণ। বৰষুণৰ পিঠিত উঠি আহিল লালুকীয়াৰ জোক, এটাক পানীলৈ ঠেলি আনটোক খাবলৈ দিলোঁ পাপৰ তেজ। শুকান গছডালত এৰি আহিছিলোঁ আগুন, জীপাল গছৰ তলত বিহুৱতীৰ নাচোন। বতাহত হালিছে বাহনী, তাতেই সুৰ তোলে হৰিপ্ৰসাদে দুৱাটত বাঢ়ি তুলি, নৈত উটি গ'ল দেৱী মূৰ্তি, দূৰত হ'ল সেয়া সামান্য সিটি। কেৰ্কেটুৱাটো এৰি যোৱা নাৰিকলটো ভগৱানক দিলোঁ, ভগৱানে মোক উভতালে আনৰ অৱজ্ঞা। বানপানীত টুকিলোঁ প্ৰাৰ্থনাৰ চকুলো, খৰাঙত পাতিছোঁ ভেকুলি বিয়া, পাহাৰত বুকুত লৈ ফুৰোঁ, হেৰুৱাই পেলাইছোঁ সেউজ জীৱন, সেই পাহাৰৰ বৰ অকবকনি, মোৰ বুকুত উঠিছে বৰ বিষ, চাইকেলখনত আউজি ভাবিছোঁ হালি পৰিছে নেকি জীৱন, চাইকেলত ভালে উঠাতে ভৰি, সেয়ে নিজৰ ভৰিত থিয় দিব পাৰি। চা চকু মেলি চা অ মোৰ সূৰ্যমুখী মানুহ, বট গছৰ শিপালৈ ওনাই যা, উতনুৱা বতাহটো ওলাই কৰি খামুচি থাকিব।

কবিতাৰ শিৰোনাম দীপালীৰ উশাহ আৰু গ্ৰাপাছ কাপন। দাৰিগোপ দীঘল, সময় ডাকৰ। দেৱীৰ তিনিখন মুখ, তাৰ কৰাল আৰু দাগ, কামিজত লাগি ৰল সেই ৰং। হৃদয়ৰ সুবাও নিলয়ত এটাই উশাহ, ভালপোৱা আৰু শিল্প। চাৰমিনাৰ পেকেটবোৰো ইয়াৰ ব্যতিক্ৰম নাছিল। প্ৰিয় নাৰীৰ কণ্ঠ ৰুদ্ধ, তাৰেই তেওঁ হৈ পৰিছিল কণ্ঠ আজীৱন। তেওঁৰ বাবে নিচেই সহজ, তেওঁ ধনীপুত্ৰ। দুভাগ ৰাতি তিনিজন মাতবৰ, বৰ চিঞৰ, বৰ ঢোল শব্দ, তাৰেই পটচিত্ৰ গ্ৰীণবাৰ্গ আৰু ভিয়েটনামৰ জয়। তেওঁ মোৰ দেশৰ পৃথ্বীৰাজ, তেওঁ মোৰ দেশৰ শ্বাহজাহান। নিবিচাৰিব মাথো সংযুক্তাহৰণ কিংবা তাজমহলৰ সত্যান। দীপালীৰ উশাহ আৰু গ্ৰাপাছ কাপন তেওঁৰ জীৱন। পিছৰটো কবিতাৰ শিৰোনাম ঔটেঙা। নেদেখো মই ঔটেঙা আৰু ৰৌ মাছৰ ব্যঞ্জন ভাতৰ সাজত। দৌৰি ফুৰিছে জেঞ্জি ফলক লগোৱা দোকানৰ ফিচকাৰী বিচাৰি মেনুবুকৰ মাজত। ঔটেঙাৰ বৰ ভয়, ভীমকলৰ দৰে পেকেট দেখি পলাই ফুৰিছে। মৈমন চিঙে আহি আমাক আমাৰ মাটিত আগুৰি ধৰিছে। পথাৰ আৰু বজাৰৰ ভাষণ দি দি অৰ্থনীতিবিদে আকৌ মেনুবুকৰ ফিচকাৰীত মূৰ গুজিলে। ৰসৰাজে অত্যহস্য কৰি সৰগ কপালে, বোলো মুখনো কিয়ে পায় ঔ কুঁৱৰী সাধু লিখিবলৈ। অসমীয়াই দেখো ঔ কুঁৱৰীৰ ভয়ত পুখুৰীৰ পাৰৰ শিলটোকে মাটিৰে গুটি থৈছে। কবিতাৰ শিৰোনাম চৰাঘৰ। নমলা মুখতে চৰাঘৰ, জপনাখন খুলি সোমাই ওখ মানুহ, ফুচ ফুচকৈ কথা পাতে কিবা কথ্য। চৰাঘৰতে জন্ম হয় বিদ্ৰোহ কিংবা ষড়যন্ত্ৰ। চৰাঘৰৰ বেৰত লাগি থাকে কথাৰ আঁচোৰ। চৰাঘৰতে ঘৰৰ জীয়ৰী আনৰ ঘৰৰ লক্ষ্মী হয়। চৰাঘৰবোৰ মানুহ ভৰ্তি হৈ থাকে মানে ঘৰখনৰ ওজন বৃদ্ধি হয়। চৰাঘৰৰ বেৰত পহু আৰু হৰিণাৰ সিং, সিহঁতে পহৰা দিয়ে বন্ধ চৰাঘৰক। চৰাঘৰবোৰ চাপৰ হয়, মানুহ নোযোৱা হয়, দুৱাৰখন এলাগি হয়। দুৱাৰখন বন্ধ হয়, চৰাঘৰটো মানুহৰ কথা আৰু চাহৰ কাপোৰ অপেক্ষাত ৰয়।

0: আৰু আপুনি এই কবিতাৰ ক্ষেত্ৰখনৰ লগত ভৱিষ্যতে কেনেকৈ জড়িত হৈ থাকিব বিচাৰিব, মানে ভৱিষ্যতে আপোনাৰ পৰিকল্পনা কেনেকুৱা কবিতাৰ ক্ষেত্ৰখনৰ লগত?
1: ভৱিষ্যতে মানে নিজৰ সৃষ্টি বুলিয়েই কৈছোঁ, কবিতা বুলি ন ক'ব অকণমান টান পাওঁ। কবিতা লিখি আছোঁ, কবিতা পঢ়ি আছোঁ, তাৰ মাজতে সময় সুবিধা মিলিলে বা আৰ্থিকভাৱে যদি সক্ষম হওঁ এখন কবিতা পুথি প্ৰথমতে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত কৈ কবিতা নপঢ়ে বা কিতাপ নপঢ়ে, তাৰ মাজতো যিসকল সমাজদাৰ পাঠক বুলি কৈছোঁ সেইসকলে এতিয়াও কিতাপ পঢ়ে, অনলাইন কপিটো লৈ হ'লেও পঢ়িব। গতিকে এইটোৱে বৰ্তমানলৈকে পৰিকল্পনা। ভৱিষ্যতে ভাল ভাল কবিৰ কবিতা নিজেও পঢ়িবলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ'ম, শিকিম, নিজৰ কবিতাত তেওঁলোকৰ ভাল বস্তুসমূহ সোমোৱাবলৈ পাৰিলে চেষ্টা কৰিম, সেইখিনিয়ে আৰু।
0: ধন্যবাদ জনাইছোঁ আপোনাক। আৰু মাৰ্জিতা বৰুৱাই, আপুনি চিকিৎসা বিজ্ঞানৰ লগত জড়িত, তথাপিও সাহিত্যৰ ক্ষেত্ৰখনৰ লগত কেনেকৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি?
2: হয়, গতিকে আপুনি যিটো ক'লে চিকিৎসা বিজ্ঞানটো মোৰ নিশ্চয় পেচা হ'ব, কিন্তু পেচাৰ লগতে মানুহৰ যে একোটা নিচা থাকে নহয়, সাহিত্য জগতখনেই হওক বা এই আন আন বিভিন্ন দিশসমূহ মোৰ কাৰণে নিচা, আৰু পেচাৰ লগতে নিচা লাগিবই মানুহক জীৱনত। গতিকে মোৰ বাবে এইটো এটা নিচা হয় সাহিত্যটো, আৰু তাৰ মাজতে যদি কোনোবা দুজন দৰ্শক বা দুজন শ্ৰোতাক যদি সেইখিনিৰে মোৰ লিখা হওক বা মোৰ কিবা কলাৰ মাধ্যমেৰে লাভান্বিত হয়, মই নিশ্চয় ভাল পাম। গতিকে এনেদৰে মই আগবঢ়াই লৈ যোৱাৰ চেষ্টা কৰিম।
0: হয়, পুনৰবাৰ দুয়োগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ সাহিত্যৰ ক্ষেত্ৰত খুব ধুনীয়াকৈ আগবাঢ়ি যাওক আৰু ভৱিষ্যতে আপোনালোকে সুনাম অৰ্জন কৰক, আৰু তাকেই কামনা কৰি আজিৰ যুৱ সাহিত্য অনুষ্ঠানৰ পৰা মই ভাৰ্গৱ কলিতাই ইমানতেই বিদায় মাগিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে যুৱ সাহিত্য অনুষ্ঠানটিৰ এটি খণ্ড শুনিলে। অনুষ্ঠানটি আগধৰি আগবঢ়ালে ভাৰ্গৱ কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: উনাশী বছৰত
1: আকাশবাণী গুৱাহাটী
2: এক জুলাইত প্ৰতিষ্ঠাৰ উনাশী বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস।
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12:00 হিন্দী বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে পঞ্জীয়ন পৰ্টেল মুকলি, আকাশবাণী গুৱাহাটী আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস আৰু ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা বন মহোৎসৱ সপ্তাহৰ আয়োজন। দুদিনীয়া উত্তৰ পূব ভ্ৰমণসূচীৰে কালি অৰুণাচলত উপস্থিত হোৱা কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি হেলিকপ্তাৰেৰে বান পৰিস্থিতি পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে কালি অৰুণাচলত বানত ক্ষতিগ্ৰস্ত লোকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। শ্ৰীচৌহানে ক্ষতিগ্ৰস্ত লোকসকলক কৰা সাক্ষাৎকালত তেওঁলোকক সকলো প্ৰকাৰৰ সহায় আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ পাছতে অৰুণাচল প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত শ্ৰীচৌহানে বৰ্তমানৰ বান পৰিস্থিতি, সাহায্য, পুনৰ্বাসন ব্যৱস্থা আৰু ভৱিষ্যৎ পদক্ষেপৰ বিষয়ে আলোচনা কৰে। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন পৰ্যালোচনা কৰিব। কালি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে অৰুণাচল আৰু অসমৰ বানত ক্ষতিগ্ৰস্ত লোকসকলক এই কঠিন সময়ৰ সাহসেৰে মোকাবিলা কৰিবলৈ আহান জনায়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এই সংকটৰ পৰা পৰিত্ৰাণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: প্ৰাকৃতিক সম্পদাৰে ভৰপূৰ আমাৰ প্যাৰা অৰুণাচল, লেকিন প্ৰাকৃতিক আপদাৰ কাৰণ আজ তবাহী কগাৰ পৰ হে। জগে জগে হম লোক দেখ ৰহে হে, অতিবৃষ্টি, ভাৰী বৰ্ষা কাৰণ, লেণ্ডশ্লাইড কাৰণ रास्ते कट गए हैं, ब्रिजेस टूट गए हैं। और अभी जैसा हम अपने भाई बहनों से बात कर रहे थे, घर में भी मकान टूट गए, उनमें मलबा भरा हुआ है, घर में रखा सारा सामान बर्बाद हो गया है। किरण जी और मैं मुख्यमंत्री जी के साथ हम लोग प्रधानमंत्री जी के निर्देश पर दिल्ली से आए हैं। नुकसान बहुत भयानक हुआ है, जबरदस्त हुआ है, और जो नुकसान है उसका हम आकलन करेंगे डैमेजेज का, और आकलन करके संकट की इस घड़ी में कैसे केंद्र सरकार भी प्रदेश सरकार के माध्यम से अपनी जनता की पूरी मदद करे उसका प्रयास करेंगे, हम कोई कसर नहीं छोड़ेंगे।
0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলটো 7 জুলাই পৰ্যন্ত মুকলি থাকিব আৰু 9 জুলাই পৰ্যন্ত পঞ্জীয়নৰ মাচুল আদায় দিব পৰা যাব। বাদ পৰি যোৱা সকলো ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সকলো বিদ্যালয়ক নিৰ্দেশ দিছে। 7 জুলাইৰ পাছত কোনো ছাত্ৰ ছাত্ৰীক নাম পঞ্জীয়ন কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰীসকলে এই দিৱস উদযাপন কৰে। এই উপলক্ষে বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, অভিনেত্ৰী চেতনা দাস, আবৃত্তিকাৰ তথা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক অৱনী বৰা আৰু আকাশবাণীৰ অনুষ্ঠানসমূহৰ প্ৰাক্তন মুৰববী দিলীপ দাসে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতেই আকাশবাণীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দন উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱা ইংগিতাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। উল্লেখযোগ্য যে 1948 চনৰ 1 জুলাইত আকাশবাণী শ্বিলং গুৱাহাটী কেন্দ্ৰ স্থাপন কৰা হৈছিল। এই কেন্দ্ৰৰ জৰিয়তে অসমত অনাতাঁৰ সেৱাৰ প্ৰচাৰ আৰম্ভ হৈছিল। এই কেন্দ্ৰৰ প্ৰথমগৰাকী সঞ্চালক আছিল মিছ মেহেৰা মাছানী। কেন্দ্ৰটোৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত উবেইদুল লতিফ বৰুৱা, কমল নাৰায়ণ চৌধুৰী, পুৰুষোত্তম দাস আদি ব্যক্তিসকলে অসমত অনাতাঁৰ সেৱাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। পৰৱৰ্তী সময়ত ফণী তালুকদাৰ, বীৰেণ ফুকন, ছৈয়দ আব্দুল মালিক, ডঃ মহেশ্বৰ নেওগ, পদ্ম বৰকটকী, মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ, ডঃ ভূপেন হাজৰিকা, খগেন মহন্ত, লুৎফুৰ ৰহমান, নীলু চক্ৰৱৰ্তী, আৰতি দাস বৈৰাগী, অৱন বৰপূজাৰী, নীৰেণ বৰুৱা আদিৰ দৰে অনেক গুণী, জ্ঞানী, চিন্তাশীল আৰু দূৰদৰ্শী লোকসকলে আকাশবাণীৰ বিভিন্ন অনুষ্ঠান আৰু বাতৰি শ্ৰোতাৰ বাবে জনপ্ৰিয় কৰি তোলে। আকাশবাণীৰ এই জনপ্ৰিয়তাৰ ধাৰা অব্যাহত ৰাখি বৰ্তমান কৰ্মৰত বিষয়া কৰ্মচাৰীসকলেও নিতৌ শ্ৰোতাৰ উপযোগী ন ন অনুষ্ঠান প্ৰচাৰ কৰি আহিছে। ইপিনে

0: আকাশবাণী তেজপুৰ কেন্দ্ৰৰো আজি প্ৰতিষ্ঠা দিৱস। 2000 চনৰ 1 জুলাই তেজপুৰৰ মৰাহৰলিত কেন্দ্ৰটোৰ প্ৰতিষ্ঠা হৈছিল। 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী তেজপুৰ কেন্দ্ৰই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা 7 জুলাইলৈ বন মহোৎসৱ সপ্তাহৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সাংস্কৃতিক উদ্যোগ বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰায়ো বন মহোৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা শুভেচ্ছাবাণীত মন্ত্ৰী শ্ৰীবৰাই কয় যে বন মহোৎসৱ হৈছে আমাৰ চহকী বনাঞ্চল আৰু সমৃদ্ধিশালী জৈৱ বৈচিত্ৰত অনুধাৱন কৰাৰ বাবে উদযাপিত এটা বিশেষ দিন। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তন ৰোধৰ লগতে জৈৱ বৈচিত্ৰ আৰু ভূমি সংৰক্ষণৰ বাবে দেশবাসীক সেউজ আৱৰণ বৃদ্ধিৰ প্ৰতি উদ্বুদ্ধ কৰাৰ উদ্দেশ্যে এই বন মহোৎসৱৰ আয়োজন কৰি অহা হৈছে। 1950 চনত ডঃ কে এম মুন্সীয়ে শুভাৰম্ভ কৰা এই মহোৎসৱত অৰ্থনৈতিক পৰিৱেশজনিত আৰু নান্দনিক দিশৰ পৰা গছ গছনিৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলাই অহা হৈছে। গছ গছনি ৰোপণ কৰি দেশৰ সেউজ আৱৰণ বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পাৰি। ইয়াৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ উপৰি ভূমি সংৰক্ষণ কৰা, ভূমিস্খলন আৰু মাটিৰ ক্ষয় নিৰ্মূল কৰাটো সহায়ক হয়। জৈৱ বৈচিত্ৰ ৰক্ষা কৰা তথা জীৱিকা আৰু সম্পদ সৃষ্টিতো বন মহোৎসৱৰ সুকীয়া ভূমিকা আছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ VBG ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয় বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে VBG ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। দিনজোৰা কাৰ্যসূচীৰে আজি গোৱালপাৰা জিলা দিৱস পালন কৰিবলৈ লোৱা হৈছে। বিগত 5 বছৰ ধৰি জিলা প্ৰশাসনে এই দিনটোতে গোৱালপাৰা জিলা দিৱস পালন কৰি আহিছে। উল্লেখযোগ্য যে 1983 চনৰ 1 জুলাইত অবিভক্ত গোৱালপাৰা জিলাৰ পৰা 3খন পৃথক জিলা ধুবুৰী, কোকৰাঝাৰ আৰু গোৱালপাৰা গঠন কৰা হৈছিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি বিগত 5 বছৰৰ পৰা 1 জুলাইৰ দিনটোতে গোৱালপাৰা জিলা দিৱস উদযাপন কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্ত প্ৰদীপ তিমঙীয়ে আজি পুৱা সমূহীয়া দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। গোৱালপাৰা জিলা দিৱস উপলক্ষে বিত্ত, বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জিলাবাসীলৈ শুভেচ্ছা জনাই এইদৰে কয়
1: যে আজিৰ দিনটোতে গোৱালপাৰা জিলাই নতুন ৰূপ পাই নতুন গোৱালপাৰা জিলা সৃষ্টি হৈছিলে আৰু গোৱালপাৰা জিলাখনে এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আজি আহি এই পৰ্যায়ত উপনীত হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰত্যেক জিলাতে আমি জিলা দিৱস পতাৰ ব্যৱস্থা আৰম্ভ কৰিছিলো আৰু সেই মৰ্মে প্ৰত্যেক জিলাই নিজৰ জিলাখন স্থাপিত হোৱা দিনটোত জিলা দিৱস হিচাপে পালন কৰে। আজি আপোনালোকে এই জিলা দিৱস পালন কৰিছে, মই ব্যক্তিগতভাৱে তাত উপস্থিত থাকিব নোৱাৰিলেও ইয়াৰ পৰাই আভাসিকভাৱে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো।
0: ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শাহিদ চান হক আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আদালতে কাইলৈ বিষ্ণু শৰ্মা, অংশুমান বৈশ্য আৰু অজিত ৰাজবংশীৰ সাক্ষ্য ল'ব। ইপিনে অভিযুক্ত শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই অভিনেতা ৰবি শৰ্মাক সোধা পোছা কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। অহা 3 জুলাইত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই অভিনেতাগৰাকীক পুনৰ জেৰা কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে পঞ্জীয়ন পৰ্টেল পুনৰ মুকলি। আকাশবাণী গুৱাহাটী আৰু আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজি প্ৰতিষ্ঠা দিৱস আৰু ৰাজ্যৰ বন বিভাগৰ উদ্যোগত আজিৰে পৰা বন মহোৎসৱ সপ্তাহৰ আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আমাৰ স্থান প্ৰচাৰ কৰা হৈছে মিডিয়ামৰ ভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজন এয়াৰ মোবাইল এপত। প্ৰিয় শ্ৰোতা, আজি আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস। এনে এটি মহান প্ৰতিষ্ঠানৰ উপজা দিনটোত আপোনালোক সকলো শ্ৰোতালৈ শ্ৰদ্ধা আৰু মৰম জনালো। লগতে এই আকাশবাণী গুৱাহাটীৰ অনাগত দিনত আৰু অধিক উজ্জ্বল ভৱিষ্যত কামনা কৰি আৰম্ভ কৰিবলৈ লৈছো আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানত পুনতেই শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। গীতটি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে বাক্সা জিলাৰ চৌৰাগুৰিৰ পৰা আনন্দ গন্ধিয়া, লগতে মাধৱী নাথ, কল্পনা আমিন শৰ্মা, চন্দ্ৰমা দেৱী, বিনী দেৱী আৰু হিতেশ্বৰ লহকৰে। আহকচোন আপোনালোকৰ সৈতে আমিও গীতটো শুনো।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে মায়ঙৰ লোনমাটিৰ পৰা নমস্যা নভিষ্টা মা দেউতা পেহী আৰু ককা আইতাৰ অনুৰোধত।

শ্রোতাসকলে কল্পতরু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। বিদ্যানগৰৰ লিজা, অংকুৰ, ময়না আৰু পিংকুৰ অনুৰোধত এইবাৰ শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

কল্পতৰু অনুষ্ঠানৰ শেষত আগবঢ়াইছো অৰ্চনা মহন্তৰ কণ্ঠৰে টিকিট। গীতি শুনাবৰ বাবে অনুৰোধ কৰি আমালৈ লিখিছে নগাঁৱৰ ব্ৰহ্মপুৰৰ পৰা টিকলি, জিজ্ঞাসা, উদ্দেশনা, নিধি আৰু আকাংক্ষাই।

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিঅ'ৰ বুলনিয়ে।

আইদৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই মীনামণিয়ে আজিৰ বুলনি মুকলি কৰিছো। শ্ৰোতাসকল, আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জন্ম হৈছিল 1948 চনৰ 1 জুলাইত। এই দিনটোতেই গুৱাহাটীত ৰেডিঅ' সম্প্ৰচাৰৰ আনুষ্ঠানিক আৰম্ভণি হয়। তেতিয়াৰে পৰাই আকাশবাণী গুৱাহাটীয়ে অসমৰ ভাষা, সাহিত্য, সংগীত, লোক সংস্কৃতি, কৃষি, শিক্ষা, স্বাস্থ্য আৰু জনসচেতনতামূলক অনুষ্ঠানৰ জৰিয়তে জনসাধাৰণক সেৱা আগবঢ়াই আহিছে। বহু শিল্পী, সাহিত্যিক, সংগীত শিল্পী, ঘোষক আৰু অনুষ্ঠান প্ৰযোজকৰ সৃষ্টিশীল যাত্ৰাৰ সাক্ষী হৈছে এই কেন্দ্ৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰ কেৱল এক সম্প্ৰচাৰ মাধ্যম নহয়, ই লাখ লাখ শ্ৰোতাৰ অনুভৱ, স্মৃতি আৰু আস্থাৰ এক অবিচ্ছেদ্য অংগ। আজিৰ এই বিশেষ দিনটোত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে জড়িত সকলো বিষয়া, কৰ্মচাৰী, শিল্পী আৰু শ্ৰোতাসকললৈ জনাইছো আন্তৰিক শুভকামনা।

শ্রোতাসকল, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজিৰ বুলনিত শুনাবলৈ লৈছো এটি বিশেষ অনুষ্ঠান শ্রোতাৰ আকাশবাণী গুৱাহাটী। এই অনুষ্ঠানত জানিবলৈ চেষ্টা কৰিছিলো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে জড়িত কেইগৰাকীমান শ্রোতা আইদৰ মনৰ কথা।

নমস্কাৰ, মোৰ নাম মিজু কলিতা। মই নগাঁৱৰ পৰা কৈছোঁ। আকাশবাণী অনুষ্ঠানৰ মূল লক্ষ্য হৈছে বহুজনৰ সুখায়, বহুজনৰ হৃদায়। এই বৃহৎ অনুষ্ঠানটো 1948 চনৰ 1 জুলাই তাৰিখে স্থাপন কৰা হৈছিল আৰু ইমান সুন্দৰকৈ এই অনুষ্ঠানটো চলাই অহাৰ বাবে মই সকলো আকাশবাণী কৰ্মকৰ্তা আৰু শ্ৰোতাক ধন্যবাদ জনাইছোঁ। আধুনিকতাৰ এই মোবাইল আৰু লেপটপৰ দিনতো আগৰ সেই ৰেডিঅ'ৰ মাদকতা দিনবিলাকৰ কথা মনত পৰিলে মোৰ মনটো নষ্টালজিক হৈ পৰে। আমাৰ আগতে স্কুলীয়া জীৱনৰ ৰেডিঅ'টোৱে বহুতো প্ৰভাৱ পেলাইছিলে। যেনে ধৰি লওক, গীতিমালিকা দিলে আমি স্কুললৈ যাবলৈ ৰেডি হওঁ আৰু 9 বজা আঞ্চলিক বাতৰি শেষ হোৱাৰ লগে লগেই আমি স্কুলত উপস্থিত হৈছিলোঁ। তাৰোপৰিও দুপৰীয়া আইডিয় বুলনি অনুষ্ঠানটোৱে আমাক বহুত ফালৰ পৰা বহুতো ধৰণৰ সুবিধা আগবঢ়াইছিলে। যেনে ধৰি লওক, ডাক্তৰ শিতান অনুষ্ঠানটো ডাক্তৰসকলে দিয়া পৰামৰ্শসমূহৰ পৰা আমি ঘৰতে শুনি বহুতো সমস্যাৰ পৰা সমাধান পাইছিলোঁ। তদুপৰি যিসকল লোকে টকা পইচা অভাৱত বহু দূৰলৈ গৈ ডাক্তৰক লগ পাবলৈ অসুবিধা হৈছিল, তেনেলোকে ঘৰতে বহি ডাক্তৰৰ পৰামৰ্শ শুনি সমাধানৰ পথ উলিয়াইছিল। তাৰ উপৰিও আইডিঅ'বুলনি সৌন্দৰ্য শীৰ্ষক অনুষ্ঠানটো মোৰ যে বৰ প্ৰিয় আছিল। সৌন্দৰ্য বিশেষজ্ঞসকলে দিয়া পৰামৰ্শসমূহ শুনি আমি ঘৰুৱা বস্তুসমূহ ব্যৱহাৰ কৰি সহজতে উপকৃত হওঁ। ইয়াৰ উপৰিও আইডিঅ'বুলনিৰ প্ৰচাৰ হোৱা নগৰবালা, অনিতাৰ দৰে নাটকসমূহৰ সংলাপবোৰে আজিও মোৰ মনটো বৰ সজীৱ কৰি তোলে। দেওবৰীয়া নাটকৰ গোবৰ্ধনৰ চৰিত্ৰত ইন্দ্ৰবনীয়া আৰু মইনা চৰিত্ৰত চেতনা দাসৰ সংলাপসমূহ আজিও কাণত বাজি উঠে। আইডিঅ' বুলনিত লগ পাওঁ হওক শিতানত বিভিন্ন ক্ষেত্ৰত মহিলাসকলক আমন্ত্ৰণ কৰি আনি আমাৰ বাবে যিবোৰ অনুষ্ঠান প্ৰচাৰ কৰিছিল তাৰ পৰাও আমি বহুতো উপকৃত হওঁ। আকাশবাণীৰ কল্পতৰু অনুষ্ঠানটো মোৰ বৰ প্ৰিয় আছিল। এই অনুষ্ঠানটোৰ দ্বাৰা আমি বহুতো ধুনীয়া ধুনীয়া অনুৰোধ কৰা গানসমূহ শুনিবলৈ পাওঁ। তাৰ মাজতে মই নিজে অনুৰোধ কৰা গানটো মোৰ নামটো গৈ যেতিয়া প্ৰচাৰ কৰিছিল তেতিয়া মই খুবেই আনন্দিত হৈছিলোঁ। সেই দিনসমূহৰ কথা মনত পৰিলে যেন মোৰ মনটো কিমান ভাল লাগে। তাহানি দিনবিলাক যেন বৰ সুন্দৰ আছিল। ঠিক তেনেদৰে যোগবাণী অনুষ্ঠানটো মোৰ বৰ প্ৰিয় আছিল। আকাশবাণী আৰু বহুতো এনেকুৱা অনুষ্ঠান আছে, কৈ থাকিলেও শেষ নহয়, যিসমূহে আজিও আমাক নষ্টালজিক

কৰি তোলে। আমি আগতে ৰেডিঅ'টো ঘৰখনতে এটা ৰুমৰ পৰা আন এটা ৰুমলৈ নি অনুষ্ঠানসমূহ শুনিছিলোঁ, কিন্তু আজিকালি অৱশ্যে আগৰ দৰে ৰেডিঅ'টো কঢ়িয়াই লৈ নুফুৰিলেও হয়। মোবাইল এপৰ জৰিয়তে আমি পৃথিৱী য'তেই নাথাকোঁ কিয় এপটো ক্লিক কৰিলে 9টা বজাৰ আঞ্চলিক বাতৰিটো শুনিও অসমৰ সকলোবোৰ খবৰ য'তেই থাকে ততেই গম পায় বা পাওঁ। সদৌশেষত মই এইটোৱে ক'ম যে আকাশবাণী অনুষ্ঠানটো যাতে আৰু দীৰ্ঘাও হওক, চিৰযুগমীয়া হওক আৰু সুন্দৰভাৱে চলি থাকক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ।

মোৰ নাম ইভামণি বৰা। মই বুঢ়াবুঢ়ী মাধ্যমিক বিদ্যালয়ৰ এগৰাকী সহশিক্ষয়িত্ৰী। এয়া আকাশবাণী গুৱাহাটী। আমাৰ কাণত মৃদুভাৱে গুঞ্জৰিত হোৱা এয়া যেন এক শব্দৰ জংকাৰ। আমাৰ মন মগজুত আলোড়নৰ লগতে এক আৱেগৰ নাম আকাশবাণী গুৱাহাটী। এই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি 79 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তা আৰু সমূহ শ্ৰোতালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ৰেডিঅ' আমাৰ জীৱনৰ এটা অবিচ্ছেদ্য অংগ বুলি কলেও ভুল কোৱা নহয়, যিহেতু আমি আমাৰ শৈশৱ আৰু ল'ৰালিকাল ৰেডিঅ' শুনিয়েই পাৰ কৰিছো। ৰেডিঅ'ৰ প্ৰত্যেকটো অনুষ্ঠান আমি শুনি ভাল পাওঁ। আমাৰ দিনটো আৰম্ভ হৈছিল পুৱাৰ ভক্তিমূলক গীত বন্দনা শুনি। গীতি মালিকাৰ গান শুনি আমি বিদ্যালয়লৈ যাবলৈ সাজু হৈছিলো। দেওবাৰে অকণিৰ মেল শুনিবলৈ অতি আগ্ৰহেৰে বাট চাই ৰৈছিলো। তাৰোপৰি অমৃতবাণী, বিদ্যাৰ্থীৰ অনুষ্ঠান, কল্পতৰু, আইদৰ বোলনি, চিত্ৰগীত আদি ভিন্ন জাতৰ অনুষ্ঠানসমূহো আমি আগ্ৰহেৰে শুনিছিলো। যুৱবাণী, নিয়োগ বাৰ্তা, খেতিৰ দিহা, সমাধান, এই মাহৰ অতিথি, ৰং বিৰং, মাটিৰ গান আদি অনুষ্ঠানবোৰ কেন্দ্ৰটোৰ একোটা অনবদ্য অনুষ্ঠান। দেওবাৰৰ নাট্য অনুষ্ঠানৰ গোবৰ্ধন চৰিত্ৰৰ কথা আৰু চেতনা বাইদেউৰ মইনাৰ ভাওৰুক চৰিত্ৰৰ কথা আমি বাৰুকৈয়ে পাহৰিব নোৱাৰো। সৌন্দৰ্য চৰ্চা অনুষ্ঠানত বিশেষজ্ঞসকলক মাতি তেওঁলোকৰ জৰিয়তে পাকঘৰতে থকা বস্তুখিনিৰে কেনেকৈনো নিজকে ধুনীয়াকৈ ৰাখিব পাৰি তাৰ বিষয়ে জানিব পাৰো। তাৰোপৰি কভিড কালত যিহেতু বিদ্যালয়সমূহ বন্ধ আছিলে, সেই সময়ত বিদ্যাৰ্থীৰ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন বিষয়ৰ অভিজ্ঞ ব্যক্তিসকলক মাতি আনি টোকা প্ৰস্তুত কৰি শিক্ষাৰ্থীসকলক যিখিনি সহায় কৰিলে তাক নৈ কৰিব নোৱাৰি। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে প্ৰতি মাহৰ শেষৰটো দেওবাৰে সম্প্ৰচাৰিত হোৱা মন কী বাত অনুষ্ঠানটোৱেও প্ৰাধান্য বিস্তাৰ কৰিছে। লগতে আমাৰ কৃষকসকলেও খেতিৰ দিহাৰ জৰিয়তে ঘৰতে বহিয়েই ক'ত কিমান সাৰ প্ৰয়োগ কৰিব পাৰি তাক জানিব পাৰিছে। উপন্যাস পাঠ অনুষ্ঠানত জয়ন্ত মাধৱ বৰাদেৱৰ উপন্যাস মায়ং যাদুৰ দেশৰ গোপন গাথাত নিজৰ অঞ্চলটোৰ বিষয়ে শুনিবলৈ পাই নথৈ আনন্দিত হৈছিলো। জীৱনৰ দিশবাণী অনুষ্ঠানটিৰ জৰিয়তে বিশিষ্ট সাহিত্যিক শিক্ষাবিদসকলৰ বিষয়ে জানিবলৈ পাই আমি আপ্লুত হৈ পৰিছো। ৰেডিঅ' এনে এটা ব্যৱস্থা য'ত আমাৰ সময় খৰচ নকৰাকৈ আমি মনোৰঞ্জন ল'ব পাৰোঁ। আচলতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কথা কৈ শেষ কৰিব নোৱাৰি। বহুজনৰ সুখৰ কাৰণে আৰু বহুজনৰ হিতৰ কাৰণে যিটো মাধ্যমে কাম কৰে সেয়ে হৈছে আকাশবাণী গুৱাহাটী। গতিকে এনে এটা মহান অনুষ্ঠানে 2026 চনত 79 বছৰত ভৰি দিলে। গতিকে খুব ভাল লাগিছে শুনি। সাফল্যৰ সোণোৱালী যাত্ৰাৰে আগুৱাই যাওক এই অনুষ্ঠানটি। নতুন নতুন অনুষ্ঠানৰ মাদকতা দি যাওক আমাক। শেষত পুনৰবাৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলো। ধন্যবাদ।

নমস্কাৰ, মই ৰেখা শৰ্মা। আজি আকাশবাণীৰ জন্মদিন। আকাশবাণী বা ৰেডিঅ'টোৰ লগত আমাৰ সৰু কালৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত আৰু আজিলৈকে আমি সেই ৰেডিঅ'ৰ লগত জড়িত হৈয়ে আছো। সেই সৰু কালটোত আমি ৰাতিপুৱা বন্দনা অনুষ্ঠানতো শুনি সাৰ পাইছিলোঁ, গীতিমালিকা শুনি আমি স্কুললৈ ওলাইছিলোঁ, দুপৰীয়া ছুটীৰ লেজাৰৰ সময়ত আমি কল্পতৰু শুনি ঘৰলৈ আহিছিলোঁ। তেতিয়াৰ দিনত মানুহৰ ঘড়ীৰ লগত সম্পৰ্ক তেনেকৈ নাছিল, ৰেডিঅ'টোৱে আমাৰ ঘড়ীৰ কাম কৰিছিলে, সকলোৱে সেইমতেই চলিছিলে। লিলি দাস মাল্লিকৰ নিউজ শুনি আমি ডাঙৰ হৈছোঁ, তেখেতৰ মাতটো শুনি মনত পৰিলে এতিয়াও আমি আৱেগিক হৈ যাওঁ। ইমান সুন্দৰ আছিলে তেখেতৰ ভইচ, আমি এতিয়াও আচৰিত হওঁ। তেখেত অলপতে তেখেত বাৰু ঢুকাল। আকাশবাণীৰ প্ৰতিটো প্ৰগ্ৰেমে আমি ইমান সুন্দৰ পাওঁ, ইমান ভাল পাওঁ। তেতিয়াৰ আইদৰ বুলনি দুপৰীয়া 1:30 বজাত আৰম্ভ হৈছিলে, সেইখিনি সময়ত আমি সকলোৱে কাম বন বাদ দি আমি নাটক শুনিছিলোঁ। আমাৰ পৰিয়ালটোত 8-9 জনীয়া পৰিয়ালটোত ৰেডিঅ' আছিল এটাই। অৱশ্যে তেতিয়া 35 ঘৰ মানুহৰ ঘৰতে এটাই ৰেডিঅ' থাকে, বেছি নাথাকে। তেতিয়া আমাৰ দাদাই চাব খোজে ক্ৰিকেট আৰু আমি শুনিব খোজোঁ আইদৰ বুলনি। সেই লৈ এখন হুলস্থুল হয়, কিন্তু তথাপিও আমি জিকো, আইদৰ বুলনিয়ে শুনো। বুধবাৰে গধূলি 8 বজাত আৰু আমি কেতিয়াও নপঢ়িছিলোঁ, কাৰণ আমি তেতিয়া 8 বজাৰ ৰেডিঅ'ৰ নাটকখন শুনিব লাগে। কি যে সুন্দৰ নাটক, নীলু চক্ৰৱৰ্তী নাটক, নীৰেণ বৰুৱা নাটক মলয়া গোস্বামীয়ে কৰে, তেতিয়াৰ দিনতে আমি এই মাতবিলাক শুনিছিলোঁ, মানুহখিনিক চিনি পাইছিলোঁ। তাৰপিছত পিৰাচী আন্দোলনৰ সময়ত BBC নিউজ শুনিবৰ কাৰণে চোতালত মানুহ ভৰি থাকিছিলে, আমি একদম কাণ পাতি ৰেডিঅ' শুনিছিলোঁ। আৰু সেই ৰেডিঅ'ৰ লগত যিটো সম্পৰ্ক, এতিয়া বহুত ছ'চিয়েল মিডিয়া ওলাল, ধৰি লওক TV ওলাল, মোবাইল ওলাল, কম্পিউটাৰ ওলাল, কিন্তু তথাপিও এতিয়ালৈকে কিন্তু ৰেডিঅ'ৰ, মোৰ কাৰণে ৰেডিঅ'টোৰ যিটো প্ৰয়োজন বা যিটো ৰেডিঅ'টোৰ প্ৰতি মোৰ মৰম বা ভালপোৱা, সেইটো এতিয়ালৈকে কমা নাই। আপোনালোকে শুনি আচৰিত হ'ব, মই যেতিয়া বিয়া হৈ আহিছিলোঁ, মই বিয়া হৈ আহোঁতেও এটা লগত ৰেডিঅ' লৈ আহিছিলোঁ, কাৰণ ৰেডিঅ'টো মোক কাষতেই লাগে আৰু এতিয়াতো আৰু এৰিব নোৱাৰোঁ। এনেকে কৰি আমি ৰেডিঅ'ক ভাল পাইছিলোঁ, এতিয়াও ভাল পাওঁ প্ৰতিটো প্ৰগ্ৰাম। আৰু এতিয়াতো বহুত ডেভেলপ হৈছে, আজিকালি ৰেডিঅ' এপৰ জৰিয়তেও শুনিব পাৰি প্ৰতিটো প্ৰগ্ৰেম। যেনে কৃষি নিৰ্দেশনা বুলি প্ৰগ্ৰেম এটা আছিলে, মই যিহেতু কৃষিৰ লগত এতিয়া ভালকৈয়ে জড়িত, তেতিয়াও কিন্তু মোৰ যিহেতু ইণ্টাৰেষ্ট আছিল, মই তেতিয়া কৃষি নিৰ্দেশনাবিলাকো শুনিছিলোঁ। আৰু ইমান কামত অহা প্ৰগ্ৰেম আছিলে, প্ৰতিটো কথাই, প্ৰতিটো প্ৰগ্ৰেমে মোৰ বহুত ভাল লাগিছিলে আৰু এতিয়াও মই ভাল পাওঁ। মোৰ যিখিনি আজৰি সময়, ব্যস্ততাৰ মাজৰ যিখিনি আজৰি সময় পাওঁ, এতিয়াও মই আজৰি সময়ৰ মোৰ ভাল বন্ধু বুলিলে মই ৰেডিঅ'টোকে ক'ব লাগিব। এতিয়াও শুনো নিউজটো, মই এতিয়ালৈকে শুনো ৰেডিঅ'ৰ। আজি জন্মদিন বুলি

মই প্ৰাৰ্থনা কৰিছোঁ ৰেডিঅ' বা আকাশবাণীৰ যাতে আৰু ভৱিষ্যতলৈ আৰু ভাল হয়, আৰু আগবাঢ়ি যাওঁ, আৰু নতুন প্ৰজন্মও যাতে ৰেডিঅ'টোক আঁকোৱালি লওঁ, মই তাৰে প্ৰাৰ্থনা কৰিছোঁ। আৰু মই নিজেও দেখিছোঁ যে নতুন প্ৰজন্মইও কিন্তু এতিয়াও যদিও তেওঁলোক ছ'চিয়েল মিডিয়াৰ লগত বহুত জড়িত, তথাপিও কিন্তু দেখিছোঁ তেওঁলোকৰ ৰেডিঅ'ত যদি এটা গান দিয়ে খুব সুন্দৰকৈ শুনে বা ইমান ধুনীয়া গান বুলি পুৰণা গান এটা মই দেখিছোঁ। আমি সৰু থাকোঁতে যিটো গান আমি ভাল বুলি ভাবি পেলাই শুনিছিলোঁ, ভাল লাগিছিলে, এতিয়া নতুন প্ৰজন্মকো দেখিছোঁ সেই গানটোৱে এতিয়া তেওঁলোকে ভাল বুলি ভাবি পেলাই আমাৰ দৰে ইণ্টাৰেষ্টিং শুনে। গতিকে এইটো এটা বহুত

নমস্কাৰ, মোৰ নাম শ্ৰী হেমলতা দেৱী। মই বজালি গোবিন্দপুৰ গাঁৱৰ পৰা কৈছো। মই ৰেডিঅ' শুনি খুব ভাল পাওঁ। আমি সৰু থকাৰ পৰাই ৰেডিঅ' শুনি ডাঙৰ হৈছো। ৰেডিঅ'টো আমি সৰু থকা সময়ত ৰেডিঅ'টো মানে ডাঙৰ সম্পদ আছিল আমাৰ, কাৰণ আমি গাঁৱৰ ছোৱালী, মই গাঁৱৰে বোৱাৰী হলো, গতিকে ৰেডিঅ'টোৱে আমাৰ ডাঙৰ সম্পদ বুলি ক'ব পাৰি। ৰেডিঅ'ৰ মানে কল্পতৰু, আইদেউ বোলনি, নাটক, উপন্যাস পাঠ ইত্যাদি অনুষ্ঠান শুনি অত্যন্ত ভাল পাওঁ আৰু আজিও শুনি আছো ৰেডিঅ'। ৰেডিঅ'টো মোৰ এতিয়াও পাকঘৰতে থাকে, ৰেডিঅ'টো শুনি অত্যন্ত ভাল পাওঁ। ৰেডিঅ'ৰ যিকোনো গানে ভাল পাওঁ, যিকোনো অনুষ্ঠানে ভাল পাওঁ, তথাপি আইদেউ বোলনি ভাল পাওঁ, কল্পতৰু, নাটক বিশেষকৈ আৰু উপন্যাস পাঠ খুব ভাল পাওঁ। গতিকে মই আকৌ আমাক এই ধৰণে ভৱিষ্যতলৈ শুনাই থাকিব বুলি আশা কৰিলোঁ আৰু আপোনালোকৰ প্ৰতিষ্ঠা দিৱসলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল।

নমস্কাৰ, মোৰ নাম শ্ৰী সবিতা কলিতা। মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা হয়। মই গুৱাহাটী জুৰি তিনিআলিত বৰ্তমান থাকো। আজি বিৰাট ভাল লাগিছে, এটা শুভ মুহূৰ্ত। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 79 বছৰ হবলৈ গৈ আছে প্ৰতিষ্ঠা দিৱসৰ, আৰু লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয় ববীয়া সকলো বাইদেউসকল, দাদাসকল, সকলোকে মই মোৰ ফালৰ পৰা নমস্কাৰ আৰু শুভেচ্ছা মই জনালো। আকাশবাণী গুৱাহাটী কেন্দ্ৰ বুলি ক'লে মোৰ মনটো বহুত ভাল লাগে, বহুত ফূৰ্তি লাগে, কিয় মই নিজে ক'ব নোৱাৰো। আকাশবাণী গুৱাহাটী কেন্দ্ৰ যেন মোৰ আমাৰ ঘৰখনৰ পৰিয়ালৰ এজন অভিভাৱকহে, তেনেকুৱা এটা সাহস পাওঁ আৰু মনত বহুত শক্তি পাওঁ, উৎসাহ উদ্দীপনা পাওঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত আগতে সৰুতে, একেবাৰে সৰু আছিলো তেতিয়া, তৃতীয় চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতে মইনা পাৰিজাত আছিলে আৰু মই অকণি মেল আছিলে। আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আমাক খুৰাহঁতে লৈ গৈছিলে, আমাৰ ওচৰৰ নিবাসী। আৰু এতিয়াও মোৰ মনত আছে, সৰু শিশুসকলৰ নাটক হৈছিলে, নাটকবিলাক হওঁতে তাত মোৰ এটা ভাগ আছিলে নাটকৰ, আৰু সেই হাঁহি উঠা ভাগ এটা মই কৰিবলৈ পাইছিলো। তেতিয়া মই 9 বছৰমান মোৰ বয়স হব, সেই কথাটো মোৰ এতিয়াও মনত আছে। আৰু কিবা গাইছিলো একেলগে সমূহীয়া কৰি, বৰ ধুনীয়া বাইদেউ এগৰাকী আছিলে, আমাক গাবলৈ দিছিলে। আজি 30 বছৰ আগৰ কথা। আৰু তেতিয়াই আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ যাওঁতে কিন্তু তেতিয়া বাট পথ খুব বেলেগ ধৰণৰ আছিলে, বৰ সুৰসুৰীয়া লুংলুঙীয়া আছিলে, পাহাৰেৰে এনেকে উঠি গৈছিলো, ৰাস্তা তেনেকে হোৱা নাছিলে তেতিয়া। মই আজিও মনত আছে ৰাস্তাটো মানে কেঁচা আছিলে, ইমান পকাও নাছিলে। এতিয়া সেই 35 বছৰ পিছত এতিয়া বিশাল বুলি কব লাগিব, সমুদ্ৰ তুল্য, সমুদ্ৰৰ নিচিনা বিশাল হৈ উঠিছে আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰ। আৰু সেই সৰু কালত যোৱাৰ পিছত মোৰ মাজত বহুত মানে গেপ আহি গল, আৰু পঢ়া শুনা কৰাত লাগিলো। তাৰপিছত স্কুল কলেজ যোৱাৰ পিছত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত মোৰ অকণি মেলত যোৱাও বন্ধ হল, বিয়া বাৰু হোৱাৰ পিছত, আৰু তেনেকে থৈ দিলো। কিন্তু আমাৰ ঘৰত ৰেডিঅ' এটা আছিলে, মোৰ দেউতাই ৰেডিঅ'টো খুব চলাইছিলে, আৰু গীতিমালিকা আছিলে, গীতিমালিকা আমি শুনো। স্কুলত যোৱাৰ সময়ত আমি গীতিমালিকা শেষ হোৱাৰ লগে লগে আমি দৌৰ দিছিলো স্কুললৈকে, আমাৰ সেইটো এটা সময়

আছিল আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ। আৰু তেনেকে তেনেকে মই মাজত মই বহু বছৰ ধৰি মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত তেনেকে জড়িত নাছিলো, কিন্তু ভগৱন্তৰ লীলা, প্ৰভু ভগৱন্তৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰক মই বহুত ভাল পাওঁ। আৰু সেইকাৰণে চাগে মোৰ সৌভাগ্যৰ বলত মই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত আজি ছয় সাত বছৰ মানৰ পৰা মই আকৌ জড়িত হবলৈ পাৰিলো। আৰু এটা ভাল লগা কথা কবলৈ বিচাৰো যে বিশেষ অতিথি আমাৰ ঘৰলৈ আহিছিলে, যিহেতু মোৰ ঘৰত ছোৱালী আছে বিয়া দিবলগীয়া, গতিকে তেওঁলোক প্ৰথম আহিছে আৰু মই তেতিয়া ৰেডিঅ' এটা ক্ৰয় কৰি আনি থৈ দিছিলো আৰু তেখেতসকলক মই ৰেডিঅ' এটা উপহাৰ হিচাপে দিছো, যিহেতু মই ভাল পাওঁ আৰু ৰেডিঅ' ইমানেই মূল্যৱান, ইমানেই গুৰুত্বপূৰ্ণ, ইমানেই ভাল বস্তু, গতিকে মই তেখেতসকলকো মই সেইদিনা ৰেডিঅ' এটা উপহাৰ দিছিলো। আৰু সেইদিনা ৰেডিঅ'টো উপহাৰ দিওঁতে মোৰ এটা বস্তু ভাল লাগিছিলে, তেখেতসকলে ৰেডিঅ'টো মাতৃগৰাকীয়ে আইগৰাকীয়ে ৰেডিঅ'টো পাই পেলাই মহিলা তেওঁ বহুত ফূৰ্তি, বহুত ভাল পালে, আপুনি মোক বৰ ভাল বস্তু এটা দিলে। সেইদিনা মোৰ মানে খুব ভাল লাগিল তেওঁৰ মুখেৰে সেই কথাটো শুনাৰ লগে লগে, আপুনি ইমান ভাল বস্তু এটা দিছে মোক আৰু একো নালাগে। তাৰমানে তেওঁ তাৰমানে ৰেডিঅ' শুনে আৰু ৰেডিঅ'টো তেওঁ সুন্দৰকে গ্ৰহণ কৰিছে, খুব ফূৰ্তিৰে আনন্দেৰে গ্ৰহণ কৰি তেওঁ ঘৰলৈ ৰেডিঅ'টো লৈ গৈছে। গতিকে ৰেডিঅ'ৰ কথা মই আৰু কি ক'ম, আৰু ৰেডিঅ'ত মই শিকিব লগা বহুত আছে আৰু শিকি থাকিম। আৰু বিশেষ কৰি বিভিন্ন বহুকেইটা অনুষ্ঠান, আইদৰ বোলনি অনুষ্ঠান, আইদৰ বোলনি অনুষ্ঠানটোত আমাৰ মহিলাসকলৰ যিটো সুবিধা, আমাৰ মহিলাসকলৰ সৌন্দৰ্য চৰ্চাৰ পৰা ইত্যাদি কৰি বিভিন্ন ধৰণৰ বেমাৰ, আমাৰ বিশেষজ্ঞসকল যে আহে, মহিলাৰ যিবিলাক ৰোগ, ৰোগৰ কাৰণে ডক্টৰ যি আমন্ত্ৰিত কৰে আইদৰ বোলনি অনুষ্ঠানত, মই মাজে মাজে শুনো কেনেকে ব্যৱহাৰ কৰিব লাগে, কেনেকে থাকিব লাগে, কেনেকে খাব লাগে, কেনেকে চলিব লাগে, কেনেকে কি কৰিব লাগে, এই সকলোখিনি এই মহিলা আমাৰ বাইদেউ ডক্টৰ মহিলাসকলে ইমান সুন্দৰকে বুজাই দিছে। বহু বেমাৰ মই ৰেডিঅ'ত মই শুনিবলৈ পালো, যিবিলাক বস্তু মই শুনাও নাছিলো জানাও নাছিলো, ঘৰত থাকিও ডক্টৰৰ ওচৰত নোযোৱাকৈও কি কি কৰিলে ৰোগবিলাকৰ পৰা অকমান উপশম পাব পাৰি, এনেকুৱা ধৰণৰ কথা ডক্টৰসকলে বুজাই দিছে। সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত কেনেকে কি কি বিধান উপায় অৱলম্বন কৰিব পাৰি বিশেষজ্ঞসকলে বুজাই দিয়ে আইদৰ বোলনিত, বহুত ভাল লাগে। আৰু তাতে আকৌ বিচিত্ৰ অনুষ্ঠান টিও এটা সুবিধা দিছে আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত, বিচিত্ৰ অনুষ্ঠানত আমিও অনুষ্ঠান গৈছিলো, বিচিত্ৰ অনুষ্ঠানত এই সুবিধাটো দিয়াৰ কাৰণে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মই অশেষ ধন্যবাদ জনাইছো। কাৰণ মহিলাসকলে এতিয়া আধা ঘণ্টা 30 মিনিট সময় বিচিত্ৰ অনুষ্ঠানত দিহানাম, লোকগীত, বৰগীত, যিকোনো যি যি মহিলাসকলৰ আছে তেওঁলোকৰ মানে প্ৰতিভা, এই প্ৰতিভাবিলাক কি ধুনীয়াকে প্ৰকাশ কৰি পেলাই আকাশবাণী গুৱাহাটী কেন্দ্ৰত গৈ পেলাই তেওঁলোকে ইমান ধুনীয়াকে অংশগ্ৰহণ কৰিছে, উদ্যমী হৈছে, তেওঁলোক উৎসাহিত হৈছে আৰু তেওঁলোকে বহুত ভালো পাইছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰ আমাৰ সদায় চিৰস্মৰণীয় হৈ থাকক, মই সেয়ে আশা কৰিছো। আৰু সকলোকে মই ধন্যবাদ আৰু নমস্কাৰ জনাই মই মোৰ বক্তব্যখিনি মই সামৰণি মাৰিছো।

নমস্কাৰ, মই স্বৰ্ণালী শইকীয়া। মই আকাশবাণী গুৱাহাটীৰ এগৰাকী নিয়মীয়া শ্ৰোতা। যদিও কৰ্মসূত্ৰে মই ডিব্ৰুগড়ত থাকোঁ, তথাপিও মই মোবাইলতে এই আইডিঅ' বুলনি অনুষ্ঠানটো আজি বহুদিনৰ পৰা উপভোগ কৰি আহিছোঁ। আৰু এইটো কাৰণেই ভাল লাগে যে আজিকালি ৰেডিঅ'ৰ সকলোবিলাক অনুষ্ঠান, আকাশবাণী গুৱাহাটীৰে হওক বা ডিব্ৰুগড়ৰে হওক, সকলো অনুষ্ঠানে আমি ৰেডিঅ'ত থকা এপৰ যোগেদি শুনিব পাৰোঁ। আৰু এইটো আমাৰ কাৰণে এটা খুব আনন্দৰ কথা। অকল আমিয়েই নহয়, বিভিন্ন ঠাইৰ মানুহে, দেশ বিদেশৰ মানুহেও এই এপৰ যোগেদি ৰেডিঅ' শুনিব পৰা এই কথাটোৱে আমাক যথেষ্ট অনুপ্ৰাণিত কৰি আহিছে। আইডিঅ' বিলনিৰ মই কেইবাটাও অনুষ্ঠান প্ৰায় শুনি থাকোঁ। তাৰে এটি হৈছে সৃষ্টি অনুষ্ঠানটো। এই অনুষ্ঠানটো মোৰ খুব ভাল লাগে। তাৰোপৰি আইডিঅ' আখল নামৰ এই অনুষ্ঠানটো মোৰ বৰ প্ৰিয়। আৰু যিসকলে এই অনুষ্ঠানটিত ৰন্ধন প্ৰণালীৰ বিভিন্ন ধৰণৰ ৰন্ধন প্ৰণালীৰ বিষয়ে অৱগত কৰি আহিছে, সেই বিষয়ে জানিও আমাৰ খুব ভাল লাগে আৰু আমি উপকৃত হওঁ। তাৰ প্ৰভাৱ পৰিছে আমাৰ জীৱনতো। তাৰোপৰি স্বাস্থ্য শিতানৰ জৰিয়তেও আমি আইডিঅ'সকলৰ যি শাৰীৰিক আৰু মানসিক দিশৰ ওপৰত চৰ্চা হয়, সেয়াও মোৰ অতিকে প্ৰিয়। গতিকে দৈনন্দিন জীৱনত আইডিঅ'সকলক আগবঢ়াই

ইয়াত এই আইনজম বিৰোধী অনুষ্ঠানটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে বুলি মই ভাবোঁ। আৰু আজি আকাশবাণী গুৱাহাটীৰ এই জন্মলগ্নত মই পুনৰবাৰ শুভেচ্ছা জনাইছোঁ।

পৰি শ্ৰোতাসকলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ অনুষ্ঠান শ্ৰোতাৰ আকাশবাণী গুৱাহাটী শুনিলে। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আছিল পৰিণীতা শইকীয়াৰ। ইয়াৰ লগে লগেই আজিৰ বুলনি ইমানতে অন্ত পৰিল। নমস্কাৰ।

0: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
1: আধুনিকতা অনুষ্ঠানত নিবেদন কৰা হৈছে বৈকুণ্ঠনাথ গগৈৰ কণ্ঠৰ গীত। প্ৰথম গীতৰ কথা প্ৰশান্ত বৰদলৈৰ।

শ্ৰোতাসকলে বৈকুণ্ঠনাথ গগৈৰ কণ্ঠত প্ৰশান্ত বৰদলৈ আৰু দীনেশ বৈশ্য ৰচিত আধুনিকীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে ৰামচন্দ্ৰ চহৰীয়া আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

শ্রোতাসকলে কৈলাশ ৰাভাৰ ছাক্সোফোন বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।

Ella a Cagbaní. এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সুপ্ৰশাসন, নাগৰিক সবলীকৰণ আৰু সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিশ্চয়তা আৰু জীৱিকা অভিযান কাৰ্যকৰী হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউটত মেক্সিকোই ইকুৱেডৰক 2-0 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সুপ্ৰশাসন, নাগৰিকৰ সবলীকৰণ আৰু সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। ডিজিটেল ভাৰত পদক্ষেপৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ডিজিটেল ভাৰতে সকলোৰে জীৱনক চুই গৈছে। ইয়াৰ ভিতৰত ডিজিটেল লেনদেন ব্যৱস্থাই সকলোকে লাভৱান কৰাৰ লগতে

জৰিয়তে লেনদেন প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰযুক্তিয়ে জীৱন যাপনৰ প্ৰক্ৰিয়া সহজ কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ভাৰতৰ জৰিয়তে দেশৰ সকলো অঞ্চলত বিশেষকৈ গাঁওসমূহত আৰু টায়াৰ টু আৰু টায়াৰ থ্ৰী পৰ্যায়ৰ নগৰসমূহত উদ্ভাৱনৰ নতুন ঢৌ উঠা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ জৰিয়তে দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা ওলাই অহা যুৱ উদ্যমী, ষ্টাৰ্টআপছ আৰু উদ্ভাৱকসকলে আমাৰ পৃথিৱীখনে মুখামুখি হৈ অহা বিভিন্ন প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ উলিয়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে শিক্ষা, স্বাস্থ্যখণ্ড, স্বাস্থ্য, কৃষি, বাণিজ্য আৰু জনসেৱা প্ৰক্ৰিয়া অধিক শক্তিশালী হৈ উঠিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ডিজিটেল ভাৰতৰ জৰিয়তে দেশে ডিজিটেল ক্ষেত্ৰখনত প্ৰগতি লাভ কৰিছে। তেওঁ কয় যে দেশে প্ৰযুক্তিৰ জৰিয়তে মানৱতা, নাগৰিকৰ সবলীকৰণ আৰু বহনক্ষম উন্নয়নৰ বাবে কাম কৰি আহিছে। ডিজিটেল ভাৰতৰ জৰিয়তে বিগত 11 বছৰত দেশে ডিজিটেল জন আন্তঃগাঁথনিৰ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। স্বাস্থ্য, শিক্ষা, দক্ষতা, কৃষি, জনকল্যাণ আদি ক্ষেত্ৰসমূহলৈ এই পদক্ষেপৰ প্ৰসাৰ ঘটিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চৰকাৰে দেশক ডিজিটেল ৰাষ্ট্ৰলৈ পৰ্যবেক্ষিত কৰিছে। ডিজিটেল সংযোগ, ডিজিটেল প্ৰশাসন আৰু জনসেৱা উন্নত কৰি ডিজিটেল ভাৰতৰ পদক্ষেপ প্ৰসাৰিত কৰিছে। ডিজিটেল ভাৰত পদক্ষেপৰ 11 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দেশে ইণ্টাৰনেট সংযোগ, ডিজিটেল আন্তঃগাঁথনি আৰু প্ৰযুক্তি নিৰ্ভৰ প্ৰশাসনৰ সাক্ষী হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে 103 কোটিতকৈও অধিক লোক বৰ্তমান ইণ্টাৰনেট সেৱাৰে সংযুক্ত হোৱাৰ লগতে 2 লাখতকৈও অধিক গাঁও ভাৰত নেটৰ জৰিয়তে সংযুক্ত হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে 51 লাখ কোটি টকা হিতাধিকাৰীসকললৈ হস্তান্তৰ কৰিব পৰা হৈছে। ভাৰত বৰ্তমান ডিজিটেল লেনদেনৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম উল্লেখযোগ্য দেশ হৈ পৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ আটাইতকৈ ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বৰিংগাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰে সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানৰ সময়ত স্থানীয় স্বেচ্ছাসেৱী তথা গাঁওবাসীয়ে দেখুওৱা সাহসৰ প্ৰশংসা কৰে। অৰুণাচল প্ৰদেশৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শ্ৰীচৌহান কালি ৰাজ্যখনত উপস্থিত হয়। আজি তেওঁ অসম ভ্ৰমণ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে সন্ধিয়া গুৱাহাটীত আয়োজিত এখন বৈঠকত জ্যেষ্ঠ বিষয়াসকলৰ পৰা বান ব্যৱস্থাপনা, সাহায্য বিতৰণকে ধৰি বিভিন্ন দিশ আলোচনা কৰিব। উল্লেখযোগ্য যে ৰাজ্যখনৰ বান আৰু ভূমিস্খলনত বৰ্তমানলৈকে 4জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 21জন লোক আহত হৈছে। বানত 28খন জিলাৰ 90,499জন লোক প্ৰভাৱিত হৈছে। ইয়াৰে উজনি ছিয়াং জিলাত সৰ্বাধিক 47,357 লোক প্ৰভাৱিত হোৱাৰ লগতে ছিয়াং জিলাত 23,715, ক্ৰা দাদি জিলাত 8,171 আৰু পূব কামেং জিলাত 5,895জন লোক বানত প্ৰভাৱিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে মানৱতাৰ সেৱাৰ ক্ষেত্ৰত চিকিৎসকসকলৰ নিষ্ঠা, সহমৰ্মিতা, দক্ষতা আৰু সমৰ্পণৰ শলাগ লয়। তেওঁ কয় যে বিগত বছৰসমূহত দেশে স্বাস্থ্যসেৱা খণ্ডত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বৰ সৰ্ববৃহৎ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান আয়ুষ্মান ভাৰত পদক্ষেপৰ জৰিয়তে সুলভ স্বাস্থ্যসেৱাৰ সুবিধা, স্বাস্থ্যসেৱা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু উন্নত স্বাস্থ্যসেৱাৰ দিশত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ডিজিটেল স্বাস্থ্যসেৱাৰ বিকাশত আলোকপাত কৰে। জৰুৰী সময়ত ৰোগীৰ জীৱনক সুৰক্ষা প্ৰদানৰ পৰা আৰম্ভ কৰি উদ্ভাৱন আৰু গৱেষণাৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিলৈ চিকিৎসকসকলৰ নিৰন্তৰ সেৱাই কৰ্তব্য, ত্যাগ আৰু সহমৰ্মিতাৰ উচ্চ নিদৰ্শন দাঙি ধৰে বুলি শ্ৰীৰাধাকৃষ্ণনে উল্লেখ কৰে।
কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি

0: আড্ডাই চিকিৎসক দিৱস উপলক্ষে তেওঁলোকৰ অটল নিষ্ঠাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এটা ভিডিঅ' বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চিকিৎসকসকলৰ পেছাদাৰিত্ব আৰু মানৱতাৰ প্ৰতি সহমৰ্মিতাৰ সেৱাৰ শলাগ লয়।
1: On the occasion of Doctors Day, I extend my sincere appreciation and heartfelt gratitude to the medical fraternity for its unwavering dedication, exemplary professionalism and compassionate service to humanity. Doctors are the cornerstone of our healthcare system, tirelessly working to alleviate suffering, save lives and uphold the highest standards of patient care. Your selfless commitment and resilience continue to inspire the nation and strengthen our collective pursuit.
0: সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান অৰ্থাৎ বিবিজি ৰামজী আইন কাৰ্যকৰী হৈছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আইনৰ অধীনত প্ৰতিটো বৰ্ষত 125 দিনৰ নিয়োগ নিশ্চিতি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা গ্ৰামীণ ভাৰত শক্তিশালী কৰাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে চলিত বিত্তীয় বৰ্ষত 95,692 কোটি টকা ধাৰ্য কৰা হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে নতুন ব্যৱস্থাৰ অধীনত গ্ৰামাঞ্চলৰ কোনো কৰ্মীয়ে এদিনৰ বাবেও কৰ্মহীন হৈ থাকিব নালাগিব। কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সহযোগত এই পদক্ষেপ কাৰ্যকৰী কৰাৰ বাবে সকলো প্ৰশাসনীয় বিত্তীয় আৰু কাৰিকৰী প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। উল্লেখযোগ্য যে বিবিজি ৰামজী আইন 2005 চনৰ মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আইনৰ ঠাইত গ্ৰামাঞ্চলত নিয়োগ সৃষ্টিৰ বাবে কাৰ্যকৰী কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত মেক্সিকোই ইকুৱেডৰক 2-0 পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মেক্সিকোৰ হৈ ৰাউল জিমেনেজ আৰু জুলিয়ান কুইনঞ্জে এটাকৈ গ'ল দিয়ে। মেক্সিকোই বিগত 40 বছৰত প্ৰথমবাৰৰ বাবে নক আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হয়। দলটোৱে অহা দেওবাৰে প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড অথবা ডেমক্ৰেটিক ৰিপাব্লিক অব কংগোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাইকৈ বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ভাৰত পদক্ষেপৰ জৰিয়তে সুপ্ৰশাসন, নাগৰিক সবলীকৰণ আৰু সামগ্ৰিক উন্নয়ন সম্ভৱ হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ বিমানেৰে পৰিদৰ্শন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে চিকিৎসক দিৱস উপলক্ষে দেশৰ সকলো চিকিৎসকলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সমগ্ৰ দেশতে আজিৰে পৰা বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চয়তা আৰু জীৱিকা অভিযান কাৰ্যকৰী হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউটত মেক্সিকোই ইকুৱেডৰক 2-0 পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: নিবেদন কৰা হৈছে দুলুমণি শৰ্মাৰ কণ্ঠৰ লোকগীত।

0: চোৰা মুকলি কৰিছো। আজিৰ চোৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দুগৰাকী প্ৰাক্তন বিষয়া ক্ৰমে কৌস্তুভমণি শইকীয়াৰ কবিতা আৰু তপন দত্তৰ গল্পৰে সজোৱা হৈছে। উল্লেখযোগ্য যে এই দুয়োগৰাকী বিষয়াই কেন্দ্ৰত কৰ্মৰত হৈ থকা সময়ত সাহিত্য চোৰাৰ প্ৰযোজক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চোৰাৰ আৰম্ভণিতে আপোনালোকক শুনাবলৈ লৈছো বিশিষ্ট গল্পকাৰ তপন দত্তৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম মায়াৰ পক্ষী। আহকচোন গল্পটিৰ ৰসাস্বাদন কৰো।
1: তাই ধুমুহাৰ দৰে সোমাই আহিছিল। মোৰ কোঠাটোৰ খিৰিকীৰে কৰিডৰেদি সোমাই আহি থকা তাইক দেখি প্ৰথমতে মই ঠিক বুজিব পৰা নাছিলো, কাৰণ মায়াৰ সৈতে মোৰ যোগসূত্ৰ প্ৰায় নোহোৱা হোৱাৰ নিচিনাই। লাহে লাহে স্মৃতিৰ মণিকোঠাত তলা বন্ধ কৰি থৈ মই পাহৰি পেলাব ধৰিছো সেইখন মুখৰ কথা। দেখিলো তাই মোৰ কোঠাটোলৈকে সোমাই আহিছে আৰু আহি ঠিক মোৰ ওচৰলৈকে আহি মোক আচৰিত কৰি দি মোকেই ক'লেহি লাহেকৈ,
0: তোমাৰ লগত কথা এটা আছে।
1: মোৰ কোঠাটোত তেতিয়া দুই এজন সহকৰ্মী। মই উঠি আহি লাউঞ্জত বহি মায়াৰ মুখলৈ চালো।
0: কেনে আছা তুমি?
1: তাই ক'লে, আছো আৰু যেন তেন। মই আচৰিত হৈ দ্ৰুত ভাবিব ধৰিছো কি বিশেষ কথা থাকিব পাৰে। মায়া ধুনীয়া হৈছে, কাণৰ কাষতে যেন অদৃশ্য কোনোবাই মনে মনে কৈ উঠিছে। ক'লো, তোমাৰ ক্লাছ চলি আছে।
0: ক্লাছ মানে কিহৰ ক্লাছ চলি থকাৰ কথা কৈছা?
1: তুমিতো ডক্টৰ বৰুৱাৰ ৰিচাৰ্চ প্ৰজেক্টত জইন কৰাৰ কথা আছিল।
0: কতা, মইতো কোৱা নাই তোমাক।
1: মোক তুমি কোৱা নাই অৱশ্যে। মনে মনে ভাবিলো তুমি দেখোন আজিকালি নহাই হলা। তাই শুনাকৈ ক'লো, ইয়াতে কাৰোবাৰ মুখত শুনিছিলো।
0: তুমি যে কি আৰু, ৰিচাৰ্চ ফিচাৰ্চ এইবোৰ মোৰ কাৰণে নহয়। মই ফুল, চৰাই, গান, আকাশ, বতাহ চাই চাই ঘূৰি ফুৰি ভাল পোৱা ছোৱালী।
1: হঠাৎ সুৰসলাই তাই কৈ উঠে,
0: জানা আজি দিনটো ভীষণ গৰম, এইখিনি আহোঁতে চোৱাচোন কেনেকৈ ঘামি গৈছো। বোলা কেণ্টিনলৈকে যাওঁ।
1: বোলা, মই মায়াৰ ওচৰত সহজ হ'বৰ চেষ্টা কৰিছো। মনৰ কৌতূহল দমাব পৰা নাই, অনাধিকাৰ প্ৰৱেশ মোৰ স্বভাৱ বিৰুদ্ধ, গতিকে কাইদা কৰি সুধিলো, মায়া তুমি মাজে মাজে অদৃশ্য হৈ যোৱা, না এটা ফোন কল, না এটা মেছেজ, না এটা খবৰ। মায়াই মোৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিলে। এনেকুৱা মুহূৰ্তত তাই সদায় ব্যৱহাৰ কৰে তাইৰ সেই বহুমাত্ৰিক ৰহস্যময় হাঁহিটো, যাৰ অৰ্থ বুজাৰ ক্ষমতা মোৰ নাই। দুপৰীয়া কেণ্টিনৰ স্বাভাৱিক ভিৰ, কতো অকণো বহাৰ ঠাই নাই। মই মায়াৰ মুখলৈ চালো, তাই হাঁহিলে, ক'লে,
0: বোলা অকণমান খোজকে কাঢ়ো।
1: বেয়া নহয়, মনতে ভাবিলো কিন্তু একো নকলো, মাথো হাঁহিলো। এনেকৈ মই বহুত দিন মায়াৰ সৈতে ৰাস্তাত একেলগে খোজ কঢ়া নাই। বিশ্ববিদ্যালয়ৰ ছাত্ৰ জীৱনত ফাকে ফাকে এবাৰ কেণ্টিনখনলৈ পাক মৰাটো আন হাজাৰজনৰ দৰে মোৰ এটা প্ৰিয় অভ্যাস। হাতত একাপ চাহ লৈ নিৰীক্ষণ কৰিব পাৰি ইয়াত যৌৱনৰ উত্তাপ। খন্তেকৰ বাবে হলেও সেই উত্তাপ নিজৰ দেহলৈ সঞ্চাৰিত কৰি আপোন পাহৰা হৈ থাকিব পাৰি। কিন্তু এই উত্তাপ নিশ্চয় মোৰ বাবে নাছিল। জীৱন সংগ্ৰাম নামৰ ভয়ংকৰ দৈত্যটোৰ চেপাত সেই বিলাসিতা কৰাৰ মোৰ কোনো সুযোগ নাছিল, কাৰণ মই আছিলো এটা সম্বলহীন পৰিয়ালৰ পৰা অহা এজন নিহকিন সদস্য। বিশ্ববিদ্যালয়ৰ শেষ পৰীক্ষা পাছ কৰাৰ পিছত যেতিয়া চাৰিওফালে দেখিলো ভয়ংকৰ নিসংগতা, মোৰ বুকু কঁপি উঠিল। এই হৃদয়হীন মহানগৰীৰ বুকুৰ ৰাজপথত খোজকাঢ়ি ঘূৰি ফুৰি এটা স্থায়ী ঠিকনা বিচাৰি উলিওৱা মোৰ নিচিনা এজন যুৱকৰ বাবে কিমান কঠিন। তেনে এক পৰিৱেশতে এদিন ঘটনাক্ৰমে মোৰ সৈতে নতুনকৈ চিনাকি হৈছিল মায়াৰ। তাৰপিছতে খবৰ আহিছিল মই কৰি থকা এই অস্থায়ী প্ৰজেক্টৰ কথা। মানুহৰ জীৱনত সকলোবোৰ কথাইতো একো একোটা ঘটনা। কিলপুখুৰীৰ বাছ আস্থানত এদিন অপেক্ষা কৰি আছিলো কোনোবা এফালে যাবলৈ। অচিনাকি মানুহ এগৰাকী মোৰ ফালে আগবাঢ়ি আহি মোক

0: ক'লেহি,
1: নমস্কাৰ শইকীয়া, আপুনি কেনে আছে?
0: মই প্ৰতি নমস্কাৰ জনাই দ্ৰুত ভাবিব ধৰিছো কোন এই মহিলা। তেওঁ হয়তো বুজিব পাৰিলে মই তেওঁক ধৰিব পৰা নাই। স্বাভাৱিকতেই তেওঁ আচৰিতেই হৈছে। এনে অভিজ্ঞতাৰ হয়তো তেওঁ সন্মুখীন হ'ব লগা হোৱাই নাই। তেওঁ ক'লে,
1: এতিয়াও ধৰিব পৰা নাই, মই নীলাঞ্জনা বৰুৱা।
0: এইবাৰ মনত নপৰিল। জৰ্গৰ মুখত হাঁহি এটা ফুটাই তুলিবলৈ চেষ্টা কৰি চিনি পোৱাৰ নিচিনা ভংগী কৰি ক'লো, আচ্ছা আচ্ছা মিছ বৰুৱা, আপুনি কেনে আছে? আহত স্বৰেৰে নীলাঞ্জনাই ক'লে,
1: মিষ্টাৰ শইকীয়া, আপুনি মোক এতিয়াও ধৰিব পৰা নাই।
0: হয়, মাফ কৰিব, মই ঠিক মনত পেলাব পৰা নাই।
1: মনত পেলাওকচোন, ঠিক এনেকুৱা এটা দিনতে বিশ্ববিদ্যালয়ৰ ইকনমিক্স ডিপাৰ্টমেণ্টৰ পাৰ্টিং ছ'চিয়েলত আপুনি এদিন এটা খুব সুন্দৰ কবিতা উপহাৰ দিছিল মোক।
0: লগে লগে মোৰ মনত পৰি গ'ল আৰু মই কৈ উঠিলো, মিছ মায়া বৰুৱা, সেইদিনা আপুনি এখন অপূৰ্ব নীলা চিফনৰ শাড়ী পিন্ধিছিল, মই আপোনাৰ নাম এটা দিছিলোঁ, নীলাঞ্জনা, নীলাঞ্জনা বৰুৱা। তেওঁক খুব আনন্দিত দেখা গ'ল। আমি এসময়ৰ সহপাঠী বন্ধু, সেয়াই মায়া। কিন্তু মোৰ কোনো উপায় নাছিল। জীৱন সংগ্ৰামৰ তাৰণাত মায়াক মনত ৰখাৰ বিলাসিতা মই কৰিব পৰা নাছিলোঁ। জীৱনৰ মসৃণ গতিপথৰ ওপৰেৰে বাধাহীনভাৱে গৈ থকাৰ সৌভাগ্য মোৰ হৈ উঠা নাই। বহু কষ্ট কৰি গঢ়ি তুলিছিলোঁ এটা ব্যৱসায়। হঠাৎ দেখিলোঁ এদিন বন্ধু বিজনেছ পাৰ্টনাৰৰ মাৰাত্মক বিশ্বাসঘাতকতাই মোক দেউলীয়া কৰি পেলাইছে। জীয়াই থকাৰ কনফিডেন্স পৰ্যন্ত কমি গ'ল। এনেও মই সাহসী হৈ জন্ম নললোঁ। মানুহৰ কপটতা নিষ্ঠুৰতা কিমান দূৰলৈকে যাব পাৰে মোৰ কোনো আইডিয়া নাছিল। মানুহৰ লগত মোৰ সংস্ৰবেই কমি গ'ল, কাৰণ প্ৰতিবাদ কৰাৰ শক্তি মোৰ নাছিল। কিন্তু সন্মুখত মোৰ বিব্ৰত হোৱাৰ বাহিৰে, হাঁহি এটা মাৰি চমু উত্তৰ এটা দিয়াৰ বাহিৰে আৰু কৰিবলৈ আছেই বাকী। মায়ে সদায় কৈছিল, তোমাৰ টেলেণ্ট আছে, ধৈৰ্য ধৰা, নিশ্চয় এটা ভাল দিন আহিব। বিশ্ববিদ্যালয়ৰ এই অস্থায়ী কামটোৰ যোগাৰ প্ৰায় মায়াই কৰি দিয়াৰ নিচিনাই। মোৰ দুৰ্যোগপূৰ্ণ সময়ত মায়ে পিছফালৰ পৰা ঠেলি দি আগলৈ যোৱাৰ শক্তি প্ৰদান কৰিছে। কিন্তু মায়াক ভাল পোৱাৰ মোৰ শক্তি আৰু সাহস দুয়োটাই নহল। মোৰ ভাব হয় মায়া মোৰ বাবে নহয়, মোৰ বাবে মায়া মায়াই। বুজা নুবুজাকৈ জীৱনৰ এটা নতুন গতিপথে গঢ় ল'বলৈ ধৰোঁতেই হঠাৎ সকলো অদৃশ্য হৈ গৈছিল। ইমান দিনে প্ৰায় পাহৰি পেলাইছিলোঁ সেইখন মুখ। আমি দুয়ো বিশ্ববিদ্যালয়ৰ ভিতৰৰ নিৰিবিলি কৃষ্ণচূড়াৰ পাহি সৰি ৰঙচুৱা হৈ থকা ৰাস্তাৰ ওপৰেৰে খোজকাঢ়িব ধৰিছো। ৰাস্তাইদি এখন খালী ৰিক্সা আগবাঢ়িব ধৰিছে তেতিয়া।
1: বোলা ৰিক্সাত উঠো,
0: মায়াই ক'লে। মই ক'লো, বোলা ভালেই লাগিব। মায়াৰ কথা বাৰ্তাৰ আত্মীয়তা ভৰা সুৰ, মৰমখনা আবদাৰ আৰু মোৰ ওপৰত কৰ্তৃত্ব ভৰা ব্যৱহাৰ, এই সকলোখিনি মোৰ বাবে এক অৰ্থত নতুন। আৰু এই যে এখন ৰিক্সাৰে আমি একেলগে আগবাঢ়িছো আকৌ, কথাটো মোৰ নিজৰে যেন বিশ্বাস হোৱা নাছিল। মোৰ ভাব হৈছে মোক আসন্ন কৰি তোলা এয়া সুগন্ধি যেন ভাহি আহিছে শূন্য দূৰত্বত থকা তাইৰ দেহৰ পৰাই। অজানিতে মনলৈ এটা আত্মবিশ্বাসৰ ভাৱ আহি গৈছে। মই আৰম্ভ কৰিলো প্ৰথমতে, মায়া কোৱা।
1: কি ক'ম?
0: যি মন যায় তাকে কোৱা।
1: বোলা এখন ভাল ৰেষ্টুৰেণ্টলৈ যাওঁ, আজি মই তোমাক খুৱাম,
0: মায়াৰ স্পষ্ট উত্তৰ। আপোনাৰ আপুনি মুখৰ পৰা নিঃসৃত হ'ল, নিশ্চয় কিবা গুড নিউজ? মায়াই একো নকলে যদিও তাইৰ সেই পৰিচিত বহুমাত্ৰিক ৰহস্যময় হাঁহিটো মাৰিলে, আৰু এই হাঁহিটোত মই পুনৰ বিভ্ৰান্ত হৈ গ'লো। সময় দ্ৰুতগতিত পাৰ হৈ গ'ল। মায়াৰ প্ৰচেষ্টাতেই মোৰ আৰ্থিক সংস্থাপনৰ এটা সুন্দৰ সুযোগ মোৰ জীৱনলৈ আহি গ'ল। মায়াৰ প্ৰতি মই কৃতজ্ঞ, কাৰণ মায়াৰ একান্ত অনুৰোধত তাইৰ স্বচ্ছল দেউতাকে মোলৈ বুলি এই সাহায্যৰ হাত এখন আগবঢ়াই দিছিল। মায়াৰ সৈতে আন্তৰিক সম্পৰ্কৰ এটা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছিলোঁ যদিও এদিন মই মায়াক সুধি পেলালোঁ, মায়া তুমি এতিয়া কি কৰিম বুলি ভাবিছা?
1: কি কৰিম মানে?
0: শুনিছোঁ তোমাৰ ঘৰত বিয়াৰ আয়োজন চলিছে। মায়াই কান্দি পেলালে। তাই ক'লে,
1: এই সামান্য প্ৰশ্নটো কৰিবলৈ তুমি ইমান সময় ল'লা কিয়?
0: মায়াৰ প্ৰশ্নৰ মই কোনো উত্তৰ দিব নোৱাৰিলোঁ। কিন্তু লাহে লাহে মোৰ হৃদয়লৈ সম্প্ৰসাৰিত হ'ল এটা গোপন অস্থিৰতা। ইতিমধ্যে মই বুজি উঠিছো যে

0: প্রত্যাশিত অপ্রত্যাশিতভাবেই প্রেম আহিছে মোৰ জীৱনলৈ। মহানগৰীৰ বিভিন্ন অনাবিষ্কৃত অঞ্চললৈ মায়াই মোক লৈ যায়। ইয়াৰ আগতে মোৰ ধাৰণাই নাছিল যে সদায় চকুৰ আগতে থকা দীঘলী পুখুৰীৰ নৌকা বিহাৰ বা উত্তৰ গুৱাহাটীলৈ নৌকা যাত্ৰা, উমানন্দত সম্পূৰ্ণ এটা দিন কটাই অহাৰ ৰোমাঞ্চ, জালুকবাৰীৰ ৰাস্তাই ঘাটে উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰি কথা পাতি পাতি কটাই দিয়া এটা দিন, এইবোৰেও এটা এটা ৰূপকথাৰ দৰে জীপাল কৰি তুলিব পাৰে হৃদয়। নিচাগ্ৰস্তৰ দৰে উত্তৰ গুৱাহাটীৰ উন্মুক্ত বালিচৰত আমি সম্পূৰ্ণ এটা দিন পৰি ৰৈছিলো। মোৰ ৰুক্ষ জীৱনত হয়তো এইবোৰৰ প্ৰয়োজন আছিল। সময় দ্ৰুতগতিত আগবাঢ়ি যায়। সেইদিনা বন্ধৰ দিন আছিল, মোৰ শূন্য কোঠাটোলৈ মায়া অহাৰ কথা। ইতিমধ্যেই আমি এটা চৰম সিদ্ধান্ত লৈ পেলাইছো। মই অপেক্ষা কৰিছো, প্ৰায় 5 বাজি গল, তাই নাহিল। সুদীৰ্ঘ সময়ৰ অপেক্ষাই মনলৈ আনি দিছে অৱসাদ। ৰৈ ৰৈ কেতিয়া যে চিলমিলকৈ টোপনিত ঢলি পৰিছিলো। এইখিনি ক্ষুদ্ৰ সময়তে ভগা চিগা বহুতো সপোন দেখিলো, যেন তাই আহি এইমাত্ৰ লাহেকৈ ঠেলি কাণৰ কাষত কৈছিলহি,
1: উঠা, মই আহিছো নহয়।
0: চক খাই উঠি দেখো শূন্য কোঠাটোৱে মোৰ বাবে অপেক্ষা কৰি আছে। খিৰিকীৰে সোমাই অহা আবেলিৰ পোহৰে মেলানি মাগি ক্ৰমশ আন্ধাৰ নামি আহিছে কোঠাটোৰ ভিতৰলৈ। এনেই ওলাই গৈছো আৰু অজান্তে গৈ থিয় হৈছোগৈ শিলপুখুৰীৰ বাছষ্টপটোত। ৰাস্তাৰ পিনে চাই যেন অন্তহীন মানুহ গণিব আৰম্ভ কৰি কব নোৱাৰাকৈয়ে কাৰোবাৰ বাবে অপেক্ষা কৰিব ধৰিছো। ৰাজপথৰ অন্তহীন জনস্ৰোত, যানস্ৰোত, ফুটপাথৰ সান্ধ ভিৰ, চকুৰ পৰা নিৰ্গত কটাকটি দৃষ্টিৰেখাৰ স্পৰ্শই চুই যায় এই বিচিত্ৰ সান্ধ সময়। এটা সময়ত নিজকে প্ৰশ্ন কৰিছো, কিয় এনে হৈছে? প্ৰথমবাৰৰ বাবে এয়া হৈছে। ফোন এটাকে কৰা যাওক, না থাকক অভিমান, হওক অভিমান কৰাৰ মোৰ দস্তুৰ মত অধিকাৰ আছে। যেন একো হোৱা নাই, একো হ'ব লগাৰতো একো কথাই নাই। হঠাৎ তাৎক্ষণিক সিদ্ধান্ত লৈ পেলাইছো চিত্ৰগৃহ এটাত চলি আছে এখন হিট চিনেমা। ছবি শেষ হোৱাৰ পিছতো উদ্দেশ্যহীনভাৱে ইফাল সিফাল ঘূৰি সময় কটাই ৰেষ্টুৰাত নিশাৰ খোৱা সাজৰ লেঠা মাৰি গভীৰ নিশা ঘৰলৈ উভতিছো। পিছদিনা অফিচত ছুটীৰ দৰখাস্ত দিছো আৰু আবেলি টেলিফোনৰ নম্বৰ ডায়েল কৰিব ধৰিছো। টেলিফোনৰ সিটো মূৰে সেয়া মায়াৰ উপস্থিতিয়েই নে? তাই কলে,
1: তুমি কেনে আছা? কি হল, মাতটো কিবা শুকান শুকান লাগিছে, গা বেয়া নেকি?
0: মায়াৰ এই অৰ্থহীন প্ৰশ্নৰ উত্তৰ দিয়াৰ তেতিয়া মোৰ ধৈৰ্য নাছিল। কিমান নিৰ্দয় হলে এনেকৈ কোনোবাই ৰসিকতা কৰিব পাৰে, সেই কথাই মোৰ মনলৈ আহিল। ভীষণ কষ্টেৰে মই কলো, মায়া, আমাৰ একেলগে বজাৰ কৰাৰ কথা আছিল, ডাবল বেড চাইজ বেড কভাৰ, আঁঠুৱা, এইবোৰ কিনাৰ কথা আছিল। টেলিফোনৰ সিপাৰে বহুত মানুহৰ যেন হাঁহিৰ আড্ডা এটা জমি আছে। মোৰ ভাৱ হল সেই হাঁহিৰ আড্ডাৰ সৈতে ইমান পৰে মায়াইও সমানে জড়িত হৈ আছে। তাই কলে,
1: ঘৰত আজি বহুত আলহী জানা, দাদাৰ বন্ধু সেই যে দীপক বৰুৱা, তোমাৰ সৈতে এদিন চিনাকি কৰাই দিছিলো, মনত আছে? সেই দাদা আহিছে, কৰ পৰা যে ইমানবিলাক ফুচুৰি কথা গোটাই আনিছে, হাঁহি হাঁহি পেটৰ নাড়ী ছিঙি গৈছে জানা।
0: মায়া, আমি একেলগে বজাৰলৈ? প্ৰশ্নটো মোৰ ওঠৰ ওচৰলৈ আহি ৰৈ গল। মোৰ বুকু কঁপি উঠিল, ক'ৰবাত যেন কিবা এটা ঘটি গৈছে মোৰ অজানিতে। পৰিপাট্য ড্ৰয়িং ৰুমৰ কোমল চোফাত বহি মিষ্টাৰ বৰুৱাই বহু কিবাকিবি কৈছিল। সেই কেইমুহূৰ্তৰ মাজতে মোৰ অনুভৱ হল সন্মুখৰ ঠেক গলি সদৃশ ৰাস্তাটোৰে এখন স্কুটাৰ পাৰ হৈ গৈছে। আমি দুয়ো যেন চুপচাপ ক্ৰমাৎ স্কুটাৰৰ শব্দ দূৰলৈ গুচি যোৱাৰ বাবে অপেক্ষা কৰিছিলো। তেতিয়া দূৰৈত বুজিব নোৱাৰা কিছুমান হত্তগোলৰ শব্দ। মই মূৰ তুলি কিবা ক'ব বিচাৰিলো, কিন্তু আচৰিত, এটা যেন অদৃশ্য শক্তিয়ে মোক হেঁচি ধৰিলেহি। মই মূৰ তুলি তাইৰ বাপেকক একো ক'ব নোৱাৰিলো। মোৰ অৱচেতন মনে বুজিব পাৰিছে যে তাইৰ দেউতাকৰ কথাত এক দৃঢ়তা আছে, যেন এইমাত্ৰ ৰায়টোত চহী দি কলমৰ নিপটো একে খোচতে ভাঙি পেলালে। মূৰ তুলি কিবা এটা ক'বলৈ লৈ দেখো তাইও ঠিক কিবা এটা ক'বলৈ লৈ ৰৈ গৈছে। প্ৰবাহিত নদীৰ দৰে যুগ যুগান্তৰৰ যেন এটা দীঘলীয়া সময় পাৰ হৈ গল নিঃশব্দে। পৰিপাতি কোঠাটোৰ চিনাকি পৰিদৃশ্য হৈ উঠিল যেন এক ট্ৰেজিক নাটকৰ মঞ্চ।

0: বুকুৰ পৰা ক্ৰমশ উৰা মাৰি দিগন্তত বিলীন হৈ যায় মায়াৰ পক্ষী। লাহে লাহে ইমানপৰে চেপি ৰখা এটা কান্দোন মিহলি চেপা আৰ্তনাত উঠলি আহিব খুজিলে মোৰ হৃদয় আৰু আত্মাৰ অন্তৰস্থলৰ পৰা। মই কোঠাটোৰ খিৰিকী খুলি দিলো। বাহিৰৰ মধ্য নিশাৰ এজাক চেঁচা বতাহ সোমাই আহিল খিৰিকীৰে।
1: মায়াৰ পক্ষী বিশিষ্ট গল্পকাৰ তপন দত্তৰ চুটি গল্পটি শুনিলে। গল্পটি পাঠ কৰিলে ঝুনা কংকন ভূঞাই। চোৰাত এইবাৰ শুনাবলৈ লৈছো বিশিষ্ট কবি কৌস্তুভমণি শইকীয়াৰ কেইটিমান কবিতা। তেখেতে পুনতে পাঠ কৰিবলৈ লৈছে আকাশবাণী বিষয়ক এটি কবিতা। আহকচোন কবিৰ কণ্ঠতে এমুঠি কবিতা শুনো।
2: প্ৰিয় শ্ৰোতা, মই আকাশবাণী। মোৰ মাত শুনি সাৰ পাই উঠে স্মৃতি পলকৰ অনিৰুদ্ধ প্ৰতিধ্বনি। মই আকাশবাণী, আকাশবাণী গুৱাহাটী। প্ৰিয় শ্ৰোতা, শুনিছানে? মই আছো, মই থাকিম ইথাৰ জেনি। মই আকাশবাণী গুৱাহাটী। আজি মোৰ উপজা দিন 1 জুলাই 48ৰ বুকুচাত উঠি মহাবাহুত তুলিছো ধ্বনি। মই আকাশবাণী, আকাশবাণী গুৱাহাটী। জন্মলগ্নত বখানিছো অৱদান ফুকন বীৰেন্দ্ৰ কুমাৰ, ফণী তালুকদাৰ, হাজৰিকা ভূপেন, পাছে পৰে আহিল আব্দুল মালিক, বেজবৰুৱা, নাৰায়ণ, ৰঞ্জন বৰা, বৰুৱা সত্যপ্ৰসাদ, মৃগেন ৰায় চৌধুৰী, আৰু আহিল অৱনী দাস, খাতুন ৰোচনাৰা। বছৰ বাগৰি যায়, মোৰ যে বিৰাম নাই। মই আকাশবাণী, আকাশবাণী গুৱাহাটী। বৰলুইতৰ পাৰ উজান বজাৰ মোৰ উপজা ঠাই, বুজন হৈ গা টঙালোহি চানমাৰিত 57 চনত। মই আকাশবাণী, আকাশবাণী গুৱাহাটী। গীতে মাতে নাটক আলেখ্যৰে মোৰ নিপুতল ধ্বনি, মহিলাৰ বাবে জ্যোতি প্ৰসাদে থলী নাম আইদেউৰ বোলনি। অকণিৰ মেল পাতো চেমনীয়াৰ চোৰাত বহো, যুৱবাণীৰ পদধ্বনিৰে মই আছো সময় জিনি। মই আকাশবাণী, আকাশবাণী গুৱাহাটী। গীতিমালিকাত গীত শুনা মই, সুৰৰ শৰাই যাচো সাঁথৰি হওঁ, পঢ়াই পঢ়েক আদৰণি জনাওঁ, জ্ঞান বিজ্ঞানৰ ৰস ঘৰা মই, মই সুৰীৰ সন্ধানী। মই খেল আৰু খেলুৱৈ, মই চিৰসুন্দৰৰ সংস্কৃতি। মই আকাশবাণী, আকাশবাণী গুৱাহাটী। বহু কথা আছে, বহুতো নহ'ল কোৱা, নোকোৱাই ভাল। মই আকাশবাণী, আকাশবাণী গুৱাহাটী। মই ৰংচোৰা, ৰং বিৰং হাঁহি হহুৱাওঁ, উপন্যাস পাঠত মগন মই, সাহিত্য চোৰালৈ আটাইকে মাতো, গুণী জ্ঞানীৰে আলোচনাতে বহো। মই স্মৃতিৰ দিনলিপি, নিৰৱধি সংগীত যাত্ৰা, মই জীৱনৰ দিগবাণী। মই অনাতাৰ, মাৰ্কনিৰ আৱিষ্কাৰ, মই ৰেডিঅ', বহুজনৰ প্ৰিয়, বহুজনৰ হিতৰ বাবে, বহুজনৰ সুখৰ বাবে মই সদায় সক্ৰিয়। মই আকাশবাণী, আকাশবাণী গুৱাহাটী। ডিব্ৰুগড় মহাশয়, ডিব্ৰুগড় মহাশয়, গৰমত ঘামিছে আপোনাৰ গছ বনৰ সুৰীৰ, দুৱাৰৰ বুটাম খুলি সোমাই আহিছে ডাঙৰীয়া জোনাক, বেৰৰ পোলা ফালি এসোতা শান্তিৰ অভাৱ ফিচিকিছে, অবিশ্বাসৰ ভয়ত কাহিবন জিলিকা নৈ পৰীয়া ৰোজাক, চৌকি ডিঙিৰ বাগিচা বাগৰি এডনীয়া বতাহৰ চুবুৰীত চুফলীয়া। ডিব্ৰুগড় মহাশয়, আহাৰৰ আকাশত ঢলপুৱা বেলি নোলাওঁতেই আহক এখন্তেক প্ৰাতঃ ভ্ৰমণত ওলাওঁ।

0: থানা চারিআলি পাৰ হৈ উৰণীয়া হাকুৰ পৰা চাই থাকো চিনাকি চকুৰ আধৰুৱা সপোন। খলিহামাৰীৰ পদপথৰ সোঁকাষে আপুনি, বাওঁকাষে মই। ডিব্ৰুগড় মহাশয়, আপোনাৰ পুৰণি চোলাৰ বাউসীত আওঁহি লতা, জোঁট পোত লগা দিনকালৰ অষ্টমিত যাত্ৰা। ডিব্ৰুগড় মহাশয়, মলুখুবচা মিলন নগৰ কুমাৰণীচিগা সৰুকি জ্যোতি বাটচৰাত ঘূৰিছে আজি নিদানৰ চেৰেকী। বিহমপুৰৰ বেলি আবেলি এটাই বাঁহৰ পাতিছে বিহামপুৰত আজি বা ৰিপ ৰিপ জনতা চক উদুলি মুদুলি অচিনাকি মুখবোৰত ঠাহ খোৱা সাদৰ গৈ পোৱাৰ পৰত দেখো তেওঁ নাই। ঘৰ জেউতীয়ে কোলে আছে বনবিৰিখৰ আশে পাশে বুঢ়া দিয়াৰ পাৰত দেখা দেখি হলত মাতত ব্যস্ততা উশাহ এজোলোকাৰে আদৰিলে। গাতে লগা গাঁওবোৰৰ অফলা ভঙা গঞা আহি মান বহাইছে বিহামপুৰীয়াৰ চকুৱে মুখে আপোন মনা হাউচ। পানীগাঁৱৰ পৰা কবিয়ে জনাইছে বৰ্ণত দিৰি ঘৰে বাহিৰে সাৰে আছে অবনী। পাগলা দিয়াৰ পাৰৰ শুকান বতাহত কেঁচা হাবিয়াস বিৰিঙিছে। সমন্বয়ৰ আঙুলিবোৰ বেলিলৈ মেলি চকুৱে মুখে পঢ়িছে ইজনে সিজনক। আৰ কাপোৰ আঁতৰাৰ সময় এয়া।
1: এমুঠি কবিতা শুনিলে। সাহিত্য চোৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। মেলডি পাটগিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

0: সাহিত্য চৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অভিলেখাগাৰৰ পৰা

কলম কামুৰি মই বহি আছো শব্দৰ দোল সাজি, সন্মুখত মোৰ অপৰিসৰ অভিজ্ঞতাৰ মনে মুক্তা ৰাজি। কামিজৰ শিয়নিত দুখ দুখৰ স্তুতি

0: অভিলেখাগাৰৰ পৰা। এই অনুষ্ঠানটিত আজি হীৰেণ ভট্টাচাৰ্যদেৱৰ জীৱনৰ বিভিন্ন দিশ, তেখেতৰ গীত, তেখেতৰ কবিতা এই সম্পৰ্কে আলোকপাত কৰিব খুজিছো।
1: মোৰ বুকুতে আছিল গোলাপ বাগিচা, এদিন তেজেৰে লুটুৰি কুটুৰি এটা গোলাপে শুকান কাঁইটক ফুলিলে গুপুতে, সুখিনে তুমি, তুমি সুখিনে, সুখিনে তুমি। গোলাপজোপাৰ এহাত এমুখন এন্ধাৰত মই কাণ থিয় কৰি থাকিলো, যাৰে জহে খহে ফুলৰ বাকলি।
0: হীৰেণ ভট্টাচাৰ্য, যাৰ কবিতাৰ প্ৰতিটো শব্দই মানুহৰ অন্তৰ চুই যায়, যাৰ কবিতাৰ অন্তৰ্নিহিত মৰ্মই মানুহৰ অনুভূতিক জোকাৰি যায়, পাঠকক কবিতাৰ কাষলৈ লৈ যোৱা কবিজনেই হৈছে হীৰেণ ভট্টাচাৰ্য। ষাঠিৰ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে সকলোৰে অতি আদৰৰ কবিগৰাকীয়ে হ'ল হীৰেণ ভট্টাচাৰ্য, যাক সকলোৱে মৰমতে হীৰুদা বুলি মাতিছিল। কবিতাই আছিল হীৰুদাৰ জীৱন, তেজ ঘাম সকলো উপলব্ধিৰ নিতৌ নতুন শব্দমালাৰ সৃজনশীল বিস্তাৰ। এইখিনিতে আপোনালোকক শুনাবলৈ লৈছো ইতিপূৰ্বে আকাশবাণী গুৱাহাটী কেন্দ্ৰ যোগে প্ৰচাৰিত হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতাৰ এটি বিশেষ অনুষ্ঠানৰ পৰা লোৱা তেখেতৰ সাক্ষাৎকাৰৰ কিয়দাংশ।
2: ফুল নুফুলিলেই বা কি হল তাতে,
3: বেণুতে গাইছিলে গানটো,
2: কুলিৰ কোমল মাতে কপালে আকাশ, ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে। কিন্তু তেতিয়া আমি ভাবিছিলো যে আপুনি লিখা এই তুমি গৰাকী কোন, কিন্তু তাৰ মাজতো আকৌ আমি দেখা পাওঁ ফাগুন।
3: তুমি সৰ্বনাম পদ, এই তুমি সকলো তুমি, যেনেকৈ মমতা সেনৰ মমতা সেন সকলো তুমি, সকলো কালৰ আৰু সকলো মনৰ মাধুৰী। কোনো ব্যক্তি নহয় বুঝছেন নাই, একেবাৰে বন্ধ সেন বুলি মানুহ আছিল নাই জনা নাযায়, কিন্তু সেই নামেৰে কলেজ স্কুলো হৈছে আকৌ, গাৰ্লছ স্কুল, বুঝছেন, আচৰিত কথা। এইটো গল্প কওঁ, দিলান থমাছৰ কোৱা গল্প। এজন ল'ৰাহঁতে কুকুৰ তুমিলে ছোৱালীবোৰলৈ কবিতা চবিতা লিখিলে, সেইকে প্ৰত্যেক চুবুৰীয়া ছোৱালীবোৰ দি যায়। বহুতে ল'ৰা আছিলে, ল'ৰাটো ডাঙৰ হ'ল, মানুহ হ'ল, সি ধৰ্ম যাজক হ'ল। তাক সুধিলে এতিয়া কবিতা লেখা নেলেখা, লেখো এতিয়া সেই তোমাৰ তুমিবোৰ তেনেকৈ আছে, এতিয়া ঈশ্বৰ।
2: হয় হয়, আপুনি যেতিয়া লিখি থাকে কাৰ কথা, মানে কি কথা ভাবি লিখি থাকে? যে মাজে মাজে মই ভাবোঁ যে আপুনি লিখি থাকোঁতে গছ এজোপাৰ কথা ভাবে নেকি?
3: মোৰ ভাৱনাত গছ আছে, আটাইবোৰ আছে, প্ৰকৃতিলৈ মানে আমি আছে, আৰু প্ৰকৃতি বিশ্ব

0: ব্ৰহ্মাণ্ড, ঠিক এজোপা গছতেই সীমাবদ্ধ নহয়। ক'লে কৈছো কবিতা এটা আৰম্ভ কৰা টান।
1: শিৰোদা, আপুনি গাঁৱত জন্ম নোহোৱাকৈ বা গাঁৱৰ বোকা পানী নখচাকৈ, পথাৰত বোকাত খোজ নকঢ়াকৈ, নৈঠতো সাঁতুৰি নদী নোপোৱাকৈ যিবিলাক শব্দ আপোনাৰ কবিতাত দেখা পাওঁ বা আপোনাৰ মানুহজনক দেখা পাওঁ, আপুনি যেন খুব ভিতৰৰ এখন গাঁৱতহে জন্ম হৈছিল আপোনাৰ শৈশৱ কৈশোৰ যৌৱন।
0: মোৰ ভিতৰে এখন গাঁও আছে চাগৈ। কি ভাল লাগে ঠিক ক'ব নোৱাৰোঁ, দৃশ্যই ভাল লাগে নে মানুহেই ভাল লাগে ঠিক মই স্পষ্টকৈ ক'ব নোৱাৰিম, কিন্তু গাঁওখন ভাল পাওঁ। এটা সমাজ বোধৰ নিচিনাই মোৰ গাঁওখন।
1: আৰু এটা কথা সদায় লক্ষ্য কৰি আছোঁ যে আপুনি তিনিটা প্ৰজন্মক একেলগে একেৰাহে আকৰ্ষিত কৰিব পাৰিছে। একেখন ঘৰে ককাদেউতাক দেউতাক বা ল'ৰাকো ল'ৰাও আপোনাৰ কবিতাৰ মুগ্ধ, এনেধৰণৰ প্ৰজন্মৰ কোনো গেপ নোহোৱাকৈ যে আপুনি সকলোকে আকৰ্ষণ কৰিব পাৰিছে, ইয়াত বাৰু কি মন্ত্ৰটো নিহিত আছে?
0: মই মন্ত্ৰ নাজানো, কিন্তু মই মোৰ কথা ক'ব খুজিছোঁ। সৰুতে কোনোবাই হয়তো ভাল পাইছে, কিন্তু কাৰোবাক মই কাৰোবাক ভাল পাব নাই লেখা নাই কবিতাটো, লেখাৰ পিছত ভাল পাইছে।
1: সকলো মানুহৰ কিছু দুখ থাকে, ব্যক্তিগত দুখ নে ব্যক্তিক দুখ, সকলো মানুহে কিছু পৰিমাণে অকলশৰীয়াও। আপুনি বাৰু অকলশৰীয়া অনুভৱ কৰেনে বা আপোনাৰ তেনেকুৱা দুখ আছেনে?
0: তেনেকুৱা নিশ্চয় দুখ এটা আছে, কিবা দুখ এটা আছে। মই কৈছোঁ ঠিক কি দুখ মই ঠিক ক'ব নোৱাৰিম, কিন্তু ব্যক্তিগত তেনেকুৱা দুখ নাই।
1: আচ্ছা,
0: অমুক নহ'লোঁ, অমুক নাপালোঁ, মোৰ তেনেকুৱা আকাংক্ষা নাই। দুখটো মোৰ অলপ সুকীয়া ধৰণৰ।
1: তেনেকুৱা
0: মৃত্যু ভয়ো নহয়, মই মোৰ ভয় নাই, মোৰ বন্ধু মৰিবলৈ বেয়া লাগে মোৰ, মানুহ মৃত্যুহে ভয় কৰোঁ।
1: আজিৰ ভাষা সাহিত্যৰ যি খহনীয়া হৈছে বা আজি কওঁ যে আমি আধুনিক জীৱনত কিছু সংকট উপস্থিত হৈছে, এই সম্পৰ্কে আপুনি বাৰু কিবা কেনেকুৱা ধৰণৰ ভাবে?
0: ভাষাটো একেডাল ৰৈ নাথাকে, গৈ থাকে, গুৱাৰ পানী নহয় ভাষা, তিতা তিতা লাগিবলৈ ভাষা বৈ থকা লৈ ভাষা, গতিকে ভাষা সলনি হ'ব, কিন্তু সুত এটা থাকিব লাগিব।
2: আপোনাৰ গানৰ বিষয়ে কওকচোন।
0: মই মোৰ গানৰ কথা কোৱা নাই, মই মোৰ গান বুলি কথা নহয়, মই গান ভাল পোৱা মানুহ আৰু মোৰ কবিতাটো জীৱনত সেই সুৰটো বিচাৰোঁ, গানৰ সুৰ এটা জীৱনত বিচাৰোঁ, আৰু সুৰত থকা টান কাম।

0: এতিয়া কিয় নাজানো ইমান বহু মানুহ মাতিছে, নেওচা দিবলৈ মানুহ মাতিলে
1: সেইকাৰণে কি জানে, মই আপোনাক চানমাৰীত কেতিয়াবা দেখো আপোনাৰ বুক ষ্টলত মানে খুব মন দি আপুনি এখন বাতৰি কাকত পঢ়ি আছে,
0: কিন্তু অভ্যাসটো এনেকুৱা হ'ল মই ঘৰত নপঢ়ো, লোকৰ ঘৰৰ গৈ পঢ়ো, মই স্কুলত আগতেও কিতাপৰ দোকান কিতাপ পঢ়িছিলোঁ, তো সেইটো হেবিট হৈ গ'ল মোৰ, এতিয়াও মোৰ কিতাপৰ দোকানতে কিতাপ পঢ়ি ভাল পাওঁ।
1: আপোনাৰ কবিতাৰ কিন্তু পাঠক কমি যোৱা নাই, দিনে দিনে বাঢ়িছে,
0: পাঠকেই লেখকক জীয়াই ৰাখে, আমি পঢ়িছোঁ কাৰণেই ৰবীন্দ্ৰনাথ জীয়াই আছে, হয়তো আমি পঢ়িছোঁ কাৰণেই শ্বেক্সপিয়াৰ জীয়াই আছে, পাঠক নাথাকিলে লেখকৰ কোনো মূল্যই নাই।
1: ক্ষীৰোদা আপোনাৰ শেহতীয়া কবিতাটো আপুনি আমাক শুনাওকচোন।
0: কপৌ কুঁৱলীৰ দৰে কুঁৱলী আছে, ভাল পোৱাতকৈ সেউজীয়া আৰু একো নাই, তোমাৰ বুকুত হেন্দুলি আছে সেই পৃথিৱীৰ গোটেইখিনি সেউজীয়া, মোৰ চহা পিঠিত ৰ'দ বৰষুণ, কলিজাত ধানৰ কঠীয়া, থিত গৰকী বিচাৰি পালোঁ হিৰণৰ শিৰে শিৰে বৈ যোৱা চকুলোৰ তল সতা নৈ, শাওনৰ বৰষুণ যাকে পানীৰে ভৰাই দিছেহি মোৰ বুকুৰ পথাৰ, কুমলীয়া ধানৰ শিপাই খামুচি ধৰিছে মাটি, অ মিথুৰ তোলে থৈ গ'লো মোৰেই দেহ ভোগ জৰা, তোৰ মলঙাওঠৰ যদি জেউতি চৰে। এটা পুৰণা কবিতা, ঘৰতে আছো দিনটীয়াকৈ দিনা আহিবা, তোমালে কথা খাচোতে খাচোতে কথাৰ দোল বান্ধিছে, বতৰতে বৰ বঢ়িয়া হৈছে, দীঘল হৈ আহিছে দিন, নৈ পাৰৰে এপাক ফুৰি আহিব খুব মন গৈছে, বনৰীয়া ফুলৰ গোন্ধে আবেলি গোটেইখন আনন্দ ওলাই থাকে, গধূলি এন্ধাৰত বাটৰ দাঁতিৰ কথনা ফুলবোৰ জোনাকিৰ দৰে জিলিকে, ঘৰতে আছো এদিন আহিবা।
2: আকাশবাণীৰ আইডৰ বুলনি অনুষ্ঠানৰ যোগেদি ইতিপূৰ্বে প্ৰচাৰিত এটি সাক্ষাৎকাৰত হীৰেণ ভট্টাচাৰ্যদেৱৰ সহধৰ্মিনী পাৰুল দেৱীয়ে তেখেতৰ জীৱনৰ বিভিন্ন মুহূৰ্তৰ কথা এনেদৰে কৈছিল।
3: দাদাৰ লগত বিয়া হৈ পেলাই দাদাক দেখাও নাই মেলাও নাই চবেই কৈছে, তাৰপিছত আমাৰ ওচৰতে নিমৰ প্ৰভা বাইদেউ থাকিছিলে বৰদলৈ, তেখেতক মানে ক'লে যে দেউতাই দিন লৈ গৈছে যে তই নিজে সুধিব পাৰিবি কেনেকুৱা কি কথা, তাৰপিছত গ'লো ক'লে যে ল'ৰাটো ক্ষীণহে বোলে খুব ভাল এনেকৈ তেনেকৈ কৈছে মোক, আৰু ভায়াকে কৈছে নহয় ফু মাৰিলে বতাহত উৰি বতাহ দিলে উৰি যাব সেইদৰে ক'লে, তাৰপিছত মোৰ অলপ চিন্তাও লাগিছে সঁচাকৈ কৈছে নে মিছা কৈছে, সঁচাকৈ কৈছোঁ দেই ফু মাৰিলে বতাহত উৰিব কিন্তু এনেকৈ, তাৰপিছত গ'ল কথা গ'ল, বিয়াও ঠিক হৈ গ'ল, মই নাচা ক'ব পৰা নাই।
4: বিয়াৰ আগত দাদাক দেখিছিলে নে নাই?
3: নাই দেখা, একদম সোমগুৰিত খালী ভৰিকেইটা দেখিছোঁ ৰণী তলে দি, ই শিলত ভৰি দিব লাগে সেই ভৰিকেইটাই যি দেখিছোঁ, একো দেখা নাছিল, পিছত আৰু কিবা আখৈ চাখৈ ঘূৰাব লাগে কিবা কিবি কৰিব লাগে সেইবিলাক জল বাতি চাতি ঘূৰাব লাগে, সেই তেতিয়াহে দেখিছোঁ আৰু অকণ চাই পেলাই মানে হেৰি কৰিছোঁ, ভাবিছিলোঁ আৰু তেখেত এজন শিল্পী যদি ভালেই লাগিব, পেচ আছে এনেকৈ গান লেখে, তো মই এনেকৈ লোকমুখত শুনিছোঁ আৰু মোৰ মামা ছোৱালীকেইজনীয়ে কয়, তাৰপিছত মই অলপ হেৰিয়েই লাগিছে ভালেই লাগিছে বাৰু, কিন্তু যেতিয়া আহিলোঁ ভয়ো লাগিছে, মই প্ৰথম গুৱাহাটীলৈ আহিছোঁ তেতিয়া বিয়া হৈ, আহি পেলাই তেখেতৰ মানে আচাৰ ব্যৱহাৰ মানে প্ৰথম দিনা খুব ভয় লাগি আছিলে, কি হ'ব কি নহ'ব কেনেকুৱা খঙালে নে চঙালে, মোৰ একদম খুব ভয় লাগিছে মানুহটো দেখি, তাৰপিছত আৰু লাহে লাহে লাহে লাহে দেখি পেলাই খঙাল নহয় খুব হাঁহি মৰমীয়াল মানৰ, মাজতো দে কয় তুমি ওলাই নোযোৱা কেলে যোৱা ফুৰিবলৈ যোৱা হিৰ লগত ফুৰিবলৈ যোৱা এনেকৈ কৈ থাকে, চবেই মোক মানে ফুৰিবলৈ কয় আৰু, প্ৰথম নিছিলে নৱকান্ত বৰুৱা তেখেতৰ ঘৰত ফুৰিবলৈ গ'লোঁ, ফুৰি পেলাই তেখেতসকলে ইমান হেৰি কৰিছে, চবৰ ঘৰতে এনেকৈ অকণ অকণ ফুৰাইছে যাৰ বন্ধুবিলাক বীৰেন্দ্ৰ ঘৰ তেওঁ ফুৰা ঘিনি তেনেকৈ ফুৰালে, পিছত আৰু মানে হেৰি হয় খুব লেটকৈ আহে মেলে আহে, পিছত আৰু মানে সেই দুদিনমান অলপ ঠিকে আহিছে আৰু প্ৰথম, তাৰপিছলৈ মোৰ মানে এই হোৱাৰ পিছতো মানে অলপ লাহে লাহে দেৰি হয়, মোৰ ইমান বেয়া লাগে কওঁ আৰু দেই মই এতিয়া গুচি যাম নহ'লে ঘৰৰ ইয়াৰ পৰা হেন তেন, অলপ ভয় খায়ো কেতিয়াবা লুকাই থাকোঁ, লুকাই থাকিলে ভয় খায় অলপমান, প্ৰথম খং উঠিছিলে পিছলৈ খং চং নাইকিয়া হ'ল আৰু, আৰু তেনেকুৱাই মানুহজন যেতিয়া মিলি থাকিবই লাগিব বুলি ভাবিয়ে মই একো নকৰিলোঁ আৰু, অকল বাহিৰতে ঘূৰে মেলে আহে, খোৱাত মানে সময়ৰ সময় নাই, যেতিয়াই পায় তেতিয়া অকণমান খালে গ'ল, তাৰপিছত ঠাণ্ডা দিনতো তেনেকৈ থাকে দেখি বেয়া লাগি যায়গৈ, তাৰপিছত আৰু লাহে লাহে লাহে লাহে চব চিজিললৈ আহি গ'ল আৰু, কাপোৰ কানি পিন্ধা পৰা সেইলৈকে মই চব চিজিল লগালোঁ, এইও মানে ছোৱালীও ডাঙৰ হৈ আহিলে তেতিয়া তেওঁ তেখেত মানে আৰু বেছি ভাল পোৱা হ'ল আৰু, য'তে ফুৰিবলৈ হ'লে তাইকো লগ ধৰে মোকো লগ ধৰি লৈ যায় আৰু।
4: তেখেতক কেনেকুৱা ধৰণৰ কথাবোৰ আপোনাৰ ভাল লাগিছিল বাৰু?
3: মোৰ কথা ভালেই লাগিছিলে, চব কথাই ভাল লাগিছিলে, আৰু এইবিলাক শাক পাচলি কৰি থাকে ফুলনিত ফুল কৰে দেখিও ভাল লাগে, বাৰী চাৰি চাবলৈ গ'লে বৰ ভাল পায়, চিলাই গোঁঠা কৰা মেলা এইবিলাক বৰ ভাল পায় চাই থাকে, সেইবিলাক চাই মেলি বহি অলপ হেৰি পাই যেন পাওঁ মই আৰু খুব মোলৈ চাই থাকে, বা কৰা মেলা ড্ৰয়িং হেৰি চেৰিবিলাক আঁকি দিয়ে ফুল চুলবিলাক কৰিবলৈ মোৰ ভাল লাগে।

0: খং উঠিছিলে নাই বাৰু কেতিয়াবা?
1: মোৰ ওপৰত খং নুঠে, মোৰ আহে তেওঁৰ ওপৰত খং উঠি যায়, কিছুমান কথাত খং উঠে।
0: খং কৰিলে কি কৰে বাৰু তেখেতে?
1: হাঁহি মিচিককে হাঁহি এটা মানে ইফালে কৰি থাকে আৰু, উঠি যায়গৈ আকৌ পিছত আহে। ভাবি চিন্তি কামবিলাক নকৰে নে কিছুমান, কাম ঘচককৈ কৰে, মোকলৈ যাওঁ বুলি ঘপককৈ কয় আকৌ পিনে গুচি যায়। মই কৈছোঁ ৰ'বচোন অকণমান বুলি, নহওঁ বোলে লগ ধৰিছে আৰু যাবই লাগিব, বেয়া পাব তেওঁবিলাকে, মোক তেওঁলোকে গুচিয়ে যায়গৈ। মোৰ তেতিয়া অলপ বেয়া পাওঁ, মই খুব হেৰি লাগে। যেনেকৈ এবাৰ মানে মোৰ বৰমা মানে হেৰি বৰশাহু নগাঁৱত থাকে, কেঁচুৱা হৈছে, তেওঁ তালৈ দৌৰ মাৰিছে তাক ক'বলৈ। তই ক'বলৈ ইয়ালৈ আহিলি কেলৈ? তই কেঁচুৱা চাইছ নাই বোলে? নাই যোৱাই নাই বোলে, হস্পিটেলত আছোঁ তেতিয়া। তেতিয়া আৰু পিছত ছদিনৰ দিনাখন কোনো পাঁচদিনৰ দিনাখন তেওঁ গৈ পেলাই কেঁচুৱা চাইছেগৈ, চাইছে। ছদিন নে সাতদিন দিনাখন মই আহিলোঁৱে ঘৰলৈ। সৰুতেই মানে অকণমান তাই সৰুৱে আছে, এবছৰ নে ডেৰ বছৰ হৈছে, কেঁচুৱা এই ফুৰাবলৈ নিবলে একদম নৱকান্ত ঘৰৰ ওচৰ পাইগৈ, অস্থিৰ পুখি পাইগৈ। কেঁচুৱা ইফালে পাচাব চাপ কৰে, তাৰপাছত কোনো কথাই নাছিলে তেতিয়া, মানে তেনেকৈ লৈ গৈছিলে তাইক।
2: তেখেতৰ লিখা মেলা যিখিনি সময়, সেই সময়খিনি কেনেকৈ ঠিক কৰি লৈছিল?
1: সময় বুলি নাই, যদি যেনেকৈ পাৰে, এতিয়া ৰাতিপুৱাকৈ নেলেখে, দিনত বিচনাতে বেছিভাগ কৰে আৰু। আৰু মানুহৰ সমাগম হ'লে বেয়া পায়, তেতিয়া নিস্তব্ধ হৈ থাকিলে ভাল পায়, মানে নিৰিবিলি হ'লে ভাল পায়, মানুহ অনুপাত আহি পেলাই ৰুমত ডিষ্টাৰ্ব দিলে বেয়া পায়। এটা কবিতাই বহুত দিন লেখেতো, কাটি কাটি কাটি কাটি লিখোঁতে লিখোঁতে বহুত দিন লাগে, সেইকাৰণে কষ্ট দিলে বহুত দিগদাৰ হয় তেখেতক।
2: লিখা মেলাৰ সময়ত আপোনাক বিচাৰিছিল নে কেতিয়াবা?
1: বস্তু বিচাৰে, কলম চলম বা কাগজ চাগজ, ভাল কাগজ আছে নেকি দিয়াচোন দুখন,
2: কিবা এটা সৃষ্টি কৰিলে লগে লগে আপোনাক শুনাব বিচাৰে?
1: শুনাই, কেতিয়াবা শুনাই দিয়ে, সেইটো শুনিলে ভাল পায়। আৰু পকেটৰ পৰা কেতিয়াবা কবিতা তুলিয়াই পঢ়ে। আৰু মই এতিয়া প্ৰথম আহিছোঁ, মই নাজানো নহয় ক'ত কি কবিতা লেখে কি, আগৰ বহী আছিলে কবিতা বহীবিলাক মই পঢ়ি পঢ়ি শুনে, মই বৰকৈ অৰ্থ চৰ্থ নাজানিছিলোঁ, কিছুমান জটিল আছিলে। তাৰপিছত পিছত পাৰা হৈছোঁ আৰু, ময়ো কিছুমান আমাৰ ফালৰ শব্দবিলাক কওঁ। তাৰপিছত আমাৰ ফালে নাৰিকলৰ তোলা লস্কৰা বুলি কয়, তেওঁ মানে অলপ হেৰি কৰে, লস্কৰা আনিছা নেকি ঘৰৰ পৰা, এনেকৈ কয় কিছুমান কথা।
2: খুব ৰসিক আছিল, ধেমালি কৰি ভাল পায়?
1: ভাল পায়, খুব ভাল পায়। ইমান মানে খং উঠি থাকিলে মোৰ হাঁহি উঠি যায়গৈ, মানে কেতিয়াবা খঙৰ নিচিনা দেখুৱাওঁ, কিন্তু ইফালে মোক মই হাঁহি থাকোঁ, মানে ইমানে হাঁহি উঠে ৰখাব নোৱাৰোঁ কেতিয়াবা।
3: তুমি তো জানাই এই কবির আরো এখন নাই, এটাই মতো কামিজ তারও সিগু সিগু সিলাই, প্রেম নিচ্ছ এনে কয়ে আবরণ খুলি হৃদয় জোড়ায়।
2: দাদা খুব আপোন ভোলা স্বভাৱৰ মানুহ আছিলে, সংসাৰ দায়িত্বখিনি গোটেইখিনি আপুনিয়ে ল'ব লগা হৈছিল নহয় জানো?
1: মই চব ল'বলগীয়া হৈছিলে, ক'ত কি নাই মেলে, তেওঁ নিজৰ কাপোৰ নিজে নাজানে, গেঞ্জি নাই, চাৰ্ট নাই বা ইটো সিটো নাথাকে, মই চব গোটাব লাগে। আৰু ক'ৰবালৈ যাবলৈ হ'লে এযোৰ দুযোৰমান কাপোৰ মই বেলেগে ৰাখোঁ, কাৰণ ঘৰত পিন্ধে এই কাম কৰে নহয়, বাৰীত বাগানত কাম কৰোঁতে গোটেই লেতেৰা কৰি পেলাই শুকায়ে পানীয়ে গোটেই হেৰি হৈ আহি থাকে মানুহটো, সেইকাৰণে মই বেলেগে ৰাখোঁ সেইবিলাক কাপোৰ কানি। অলপ চিজিল লগত মই জন পৰা পা যেতিয়াৰ পৰা হেৰি কৰিছোঁ তেতিয়াৰ পৰা সেইবিলাক কৰোঁ। আৰু ইস্ত্ৰি চিস্ত্ৰি কৰিলে ইস্ত্ৰি ভাঙি পেলাই পিন্ধিছিলে প্ৰথম, যেতিয়া অলপ বেয়া পাইছিলে নি ক'ব নোৱাৰোঁ, মানে সদায় হেৰিকৈ থকা নহয়, ইস্ত্ৰিটো ভাঙি দিয়ে, জোকাৰি দিয়ে, মোৰ ইমান বেয়া লাগে, ইস্ত্ৰিটো কিয় ভাঙি দিছে, নাই মই এনেকৈ পিন্ধি ভাল পাওঁ।
2: কেতিয়াবা ৰান্ধনি ঘৰত সোমাইছিলে না দাদা?
1: সোমাই মোক হেল্প কৰে, মই পাচলি কাটি দিয়ে, চাটনি বনাই, মাংস বনাবলৈ হ'লে মাংস বনাবলৈ তেওঁ যায়, মাছ চাছ নবনায়, মাংস বনায়, কিন্তু মই যোগাৰ কৰি দিওঁ, নবনায়, ৰাতি গৈ মাংস বনায়, চবেই খাই ভাল পায়। লাই শাক দি বনালে এদিন মই ভয়ে লাগিছে, আমি চিনেমা চাবলৈ গ'লোঁ, লাই শাক দি মাংস বনাই থৈ দিছে, খুব ভয় লাগিছিলে খাবলৈ। তাৰপিছত খোৱাচোন বা টেষ্ট কৰা চোৱা, চবেই ভাল পাইছে আৰু খাই পেলাই। তাৰপিছত পিছতো আকৌ বনাবলৈ বেলেগ বেলেগ দি পেলাই মানে খৰিচা চৰিচা দি বনায়।
2: হয়, খায়ো ভাল পাইছিল আৰু খোৱাইও ভাল পাইছিল চাগে?
1: সিমান নাখায়, যিকোনো বস্তু অকণমানে খায়, যে ভাল পাইছে বুলি এসোপা দিলে বেয়া পায়। ভাত চাতো তেনেকৈ অকণমান খায়, একেবাৰে অকণমান আৰু, কিন্তু এই চিংৰা পকৰি চকৰি জাতীয় বস্তু খাই ভাল পায়।
2: আপোনালোকৰ এগৰাকী কন্যা সন্তান, পিতৃ হিচাপে তেওঁৰ প্ৰতি মৰম চেনেহ কেনেকুৱা ধৰণৰ আছিল?
1: তাইৰ প্ৰতি মৰম খুব আছিলে দেই। এবাৰ মানে তাই এম ই বৃত্তি দিবলৈ গৈছিলে, কিবা কথা তাই লগৰ ছোৱালী মানে ঘড়ী আছে হেৰি আছে তাই কৈ আছে, তেতিয়া এইখিনি দোকান এখন আছিলে ঘড়ী, তাইক ঘড়ী এটা দিছিলে, মোৰ ঘড়ীটো মই থলোঁ, ভাতনি আছোঁ, মই সিমান তাই খেয়াল নাই কোৱা, থলোঁ কোজা নাই, টিফিন হ'ব নাই, আমি দি থৈ আহোঁ ব'লা, পাম বজাত মানে বৃত্তি পৰীক্ষা হৈছে। তাৰপিছত মই কৈছোঁ এতিয়া বৃত্তি পৰীক্ষা মাজত কেলৈ দিবগৈ লাগিছে, নহয় দিওঁগৈ, তাই মনটো ভাল লাগি যাবগৈ। তাৰপিছত আৰু উলিয়াই পেলাই মই এতিয়া দিব পৰা নাই, ক'ত থলোঁ কিমান, মোক তেতিয়া অলপ

0: কাম কৰিছে দেই, ইমান জ্ঞান থাকিলে কেনেকৈ হ'ব। তাৰপিছত মই চাই পেলাই লৰালৈকে পালোঁ, যেনিবা লৈ গৈছোঁ আৰু। মৰম আছে, খুব মৰম কৰে।
1: আপোনালোকৰ সংসাৰখনত বহুতো ঘটনাই ঘটিছিল, তাৰ মাজৰ এটা ভাল লগা ঘটনা যদি আপোনাৰ মনত আছে।
0: মানে বানপানীও হৈছে, এয়া মানে কি কৰিছে, পানীতে গৈছে গৈছে কি নহয়, পানী হ'লে বুলি আমি এনেকৈ বহি থাকিমনে, তুমি সেই ফটো তুলিব খুজিছে মোক। মই কৈছোঁ এই বানপানীৰ ভিতৰত মোক ফটো নুতুলিব দেই, মোৰ তেনেকুৱা হেৰিত আছে, একো নহয়, তুমি যেনেকৈ আছা তেনেকৈ থাকা, ভাল হ'ব দেখিবলৈ, কিবা বাইচাৰ নিচিনা লাগিছে মোক নিজকে। মই চাইছোঁ মোৰ ফটোখন, তাৰপিছত টানি মোৰ ছোৱালীক কৈছে যে তই মোৰ এখন তুলিছোঁ, ভালকৈ তুলিছে, সেইবিলাক তুলিছে। আকৌ কোনো হেৰি নকৰে, ভাল লগা মানে কি, আমাৰ বেলি মানে হেৰিলৈ গৈছোঁ, দিল্লী কলিকতা গৈছোঁ, তানিয়ে ক'লে যে ব'লা মই যাম, আহোঁতে আমাক প্লেইনত আনিব। মানে মই প্লেইনত উঠি পোৱা নাছিলোঁ দেই, সেইবাৰ সাহিত্য একাডেমীৰ মিটিং হৈছিলে কলিকতাত, তাইও গ'ল, পুৰীৰ পৰা আহি পেলাই কলিকতালৈ আহিলোঁ, কলিকতাত মানে থাকি আমি প্লেইনত আহিছোঁ। তাৰপিছত মইতো উঠা নাই, ছোৱালীক কৈছে যে চাহ মাৰক ধৰি আকৌ দেই, দুটাৰ মাজত বহোৱা, নহ'লে একেবাৰে এওঁ হাফ ফেইল কৰিব এতিয়া, নহ'লে এনেকৈ কৈ পেলাই সি কৈছে, মোৰ ভয়ো লাগিছিলে, সঁচাকৈ ভয় লাগিছিলে। তাৰপিছত আৰু তেওঁ কৈছে এনেকুৱা হ'লে নহ'ব, এতিয়া ইয়াত ষ্টেচনো নাই, হেৰিও নাই, উৰিলা যেতিয়া উৰিলা আৰু একেবাৰে ক'ত, ড্ৰাইভাৰ চাইভাৰ নেদেখাই তই ৰখাব নোৱাৰ, একো ক'ব নোৱাৰ, তুমি ভয় নাখাবা, বোলা একো নকৰে, এনেকৈ কৈছে আৰু। ভাল লাগে, মোৰ বহুত কথাত ভাল লাগে, ফুৰা চকাবিলাক ইমান ভাল লাগে, য'তে ত'তে ৰখাই পেলাই এওঁ দেখ কৈ যায় কথাবিলাক, এইটো অমুক জেগা, তমুক জেগা, তুমি এই ৰাস্তাই অহা যোৱা কৰা, তোমাৰ নিজৰ ঘৰৰ ৰাস্তাটোৱেদি তুমি নাজানা একো, কিছুমান কয় তেনেকৈ তেনেকৈ।
1: দাদাই বেগ এটা লৈ ফুৰে, বেগটোত কি কি থাকে বাৰু?
0: বেগটো মানে কাগজ পত্ৰ থাকে, কিতাপ দুখনমান লৈ ফুৰে, ক'ৰবাত দৰকাৰ হ'লে বা কবি হেৰি হ'লে মানুহলৈ গ'লে বা কোৱাক লাগিলে দিলেহেঁতেন ক'লেহেঁতেন। একদম সৰু ল'ৰা ছোৱালী মন মানে, মই কৈছোঁ নহয় ডাঙৰ মানুহৰ নিচিনা নাথাকে, পিন্ধা উৰা খোৱা বোৱা থকা মেলা সকলোবিলাক মানে সৰু ল'ৰা ছোৱালী নিচিনাকেই হেৰি কৰে। কোনোবাই মাতিলে যে গুচি যায়, সেইটো সৰু ল'ৰা ছোৱালীয়ে কৰে, বিশেষকৈ তেখেত যে ঘৰ এখন আছে বা কাৰোবাক কৈ যাম বা হেৰি কৰিম সেইবিলাক নাভাবেই, ঘপককৈ যাম বুলি গুচি যায়, সেইবিলাকে মানে আচৰিত লাগে, মানে খুব দুখ লাগে। মানে কি আৰু, মোৰ ছোৱালীয়ে দুখ কৰে যে দেউতা আৰু 5 বছৰ জীয়াই থকালে মাক খুব ভাল লাগিলহেঁতেন, মই হৈছোঁ ভালটো লাগিলহেঁতেন, কি কৰি তাইও মনত দুখ কাই পায় কাৰণে মই নকওঁ, ভগৱানক ভাবি থাকোঁ, তাকে য'তে আছে ত'তে তেখেত ভালে থাকক আৰু।
2: গান আনা নিৰ্জনতাৰ পৰা, কোলাহলৰ পৰা, মোৰ শুই নাই তোমাৰ শুই হাতেৰে তুলি ধৰা উজ্জ্বল গান, শান দিয়া গান, সতেজ সুগন্ধ। গানৰ গাত আছে নেকি জোনাকি, এন্ধাৰৰে বাট কাটি যায়। গান আনা সুযুদ্ধৰ গান, শান্তিৰ গান, পলাতক প্ৰাচীন অথবা আগততোন, জটিল দিনৰ প্ৰতি কিবা শান্তৰ, কাঠ হোৱা চকুৰ সুধাম নিৰ্মাণ। গান আনা তুলি লোৱা মাটিৰ মৃদং, নিৰ্জনতাৰ পৰা কোলাহলৰ পৰা উঠি আহে গান।

নিকটবর্তী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: পুৱা 8:15 পৰা 8:25 শুদ্ধ কণ্ঠগীত
1: বিবি ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
3: আৱৰ ভইচ গেটছ ইউ হাৰ্ড এভৰিৱেৰ
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰিয় শ্ৰোতা এতিয়া সময় নিশা 10:30 হৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30 বজাত নমস্কাৰ শুভৰাত্ৰি জয় হিন্দ

0: वंदे मातरम।
1: वंदे मातरम सुजला सुफला मलयज शीतला